সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 4 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 21 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

জগত লোকে পড়।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে উদ্দেশনা ভাৰ্গৱীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সৰলা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম পূৰ্ণকান্ত বৰগোহাঁই আৰু লগৰীয়াসকলে গোৱা টোকাৰী গীত, সংগীতাভৰ ঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু সুনন্দা দাসৰ কণ্ঠৰ ভজনেৰে।

0: to the families of the deceased Indian nationals and wished them speedy and full recovery. More than 118 police personnel sustained injuries yesterday when a protest escalated into violence in New Delhi area. The injured include senior officers of the ranks of Special Commissioner of Police, Joint Commissioner of Police, Additional Commissioner and Deputy Commissioner of Police. In a statement, Delhi Police said during the protest, the protesters displayed unruly, aggressive and violent behavior, and despite repeated warnings and lawful directions, they refused to disperse and violated the prohibitory orders in force. Delhi police said the protesters attacked police personnel, vandalized police and other government vehicles and resorted to violence, posing a serious threat to public order. It said the medico-legal examination of the remaining injured police personnel is underway. The police said during the scuffle, around 60 protesters were also reported to get injured. It said around 70 protesters have been detained and appropriate legal action is being initiated and an FIR is being registered under the relevant provisions of the Bharatiya Nyaya Sanhita and other applicable laws. Delhi police said it remains committed to maintaining public order and ensuring the safety and security of all citizens. It said strict action will be taken against all persons found involved in unlawful and violent activities. National Security Advisor Ajit Doval has been selected for this year's prestigious Lokmanya Tilak National Award. The award will be presented on August 1st in Pune on the occasion of 106th death anniversary of Lokmanya Tilak. Union Home Minister Amit Shah, Maharashtra Chief Minister Devendra Fadnavis, Deputy Chief Ministers Eknath Shinde and Sunetra Pawar will attend the award ceremony. External Affairs Minister Dr. S. Jaishankar met his Panamanian counterpart Javier Eduardo Martinez Achavasquez in New Delhi. During the meeting, Dr. Jaishankar underscored the importance of deepening India's engagement with Panama as a gateway to Latin America and the Caribbean region. Both leaders held wide-ranging discussions, including advancing trade, business, development, maritime, health, agriculture, education, and digital cooperation. They also spoke about engagement at the multilateral fora. In hockey, the Indian sub-junior men's and women's teams made a winning start to their respective campaigns at the FIH Youth Hockey 5S Asian Championship 2026 in Muscat, Oman yesterday. The Indian women's team was the first to start its campaign on the tournament's opening day against Kazakhstan and won 8-3. The women's team, led by Diaz Hattrick, produced a dominant attacking display. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ এ পি জে আব্দুল কালামৰ ৰচনাৰ পৰা লোৱা হৈছে। বিবেক আত্মাৰ স্বৰ্গীয় জ্যোতি, ই মানুহৰ মন মন্দিৰত অহৰহ জ্বলি থাকে। জীৱনৰ দৰে ই বাস্তৱিক। যেতিয়াই ন্যায় নিষ্ঠা বিৰুদ্ধ কিবা চিন্তা কৰা হয় অথবা পৰিপন্থী কিবা কাম কৰা হয় তেতিয়াই বিবেক প্ৰতিবাদত সৰব হৈ উঠে। বিবেক সত্যৰে এটা স্বৰূপ। ই আমাৰ নিজৰ কৰ্মৰ জ্ঞান আৰু ভাল বেয়া অনুভৱৰ ৰূপত আনুবংশিক ভাণ্ডাৰৰ জৰিয়তে ৰূপান্তৰিত হৈ যায়। বিবেক যেনিবা এক বৃহদাকৃতিৰ খতিয়ন বহি লেজাৰ, য'ত আমাৰ অপৰাধ বা অপকৰ্মবোৰ উল্লিখিত আৰু পঞ্জীয়ন কৰা হয়। ই এক সাংঘাতিক সাক্ষী। ই ভীতি প্ৰদৰ্শন কৰে, অংগীকাৰ কৰে, পুৰস্কৃত কৰে, দণ্ডিত কৰে আৰু সকলো নিজৰ আয়ত্তত ৰাখে। এবাৰ বিবেকে দংশন কৰা মানে সাৱধানবাণী, দুবাৰ মানে নিন্দা বা শাস্তি। ভীৰুতাই সোধে এইটো নিৰাপদ নে, লিপচাই সোধে ইয়াত কিবা লাভ আছেনে, গৰ্বই সোধে মই মহান হ'ব পাৰিমনে, কামনা বাসনাই সোধে সুখ ভোগ আছেনে, কিন্তু বিবেকে সোধে এইটো ঠিক বা উচিত হ'বনে। আমি বিবেক বা অন্তৰাত্মাৰ আহ্বান কাণেৰে নুশুনো কিয়? ইয়াৰ দংশনৰ প্ৰতি আমি অসংবেদনশীল কিয়? ইয়াৰ ভৰ্ৎসনাৰ প্ৰতিও আমি ইমান নিৰুদ্বিগ্ন কিয়? এই প্ৰশ্নবোৰৰ এটাই উত্তৰ, দুৰ্নীতি বা ভ্ৰষ্টাচাৰ। দুৰ্নীতি বা ভ্ৰষ্টাচাৰ আমাৰ বিবেকৰ ওপৰত কৰা এক প্ৰহাৰ। উৎকোচ গ্ৰহণ কৰা আৰু অনুগ্ৰহ বিচৰা আজিকালি সাধাৰণ কথা হৈছে। গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা মানুহে নিজৰ বিবেকৰ প্ৰতি হঠকাৰিতা বা অমনোযোগিতাৰ ভাৱ পোষণ কৰে।

সকলো ঠিকেই আছে, তেওঁলোকে এনে এটা ভাৱ দেখুৱায়। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিধানটো তেওঁলোকে নাজানে নেকি? অৱচেতন মনৰ ধাৰণা আৰু তাৰ শক্তিসমূহে কিদৰে কাম কৰে সেই কথা তেওঁলোকে পাহৰি গৈছে নেকি? আপুনি যদি উৎকোচ গ্ৰহণ কৰে, আপোনাৰ চিন্তা আৰু কাৰ্যবোৰ অৱচেতন মনত পঞ্জীভুক্ত হৈ যায়। তাৰ জৰিয়তে আপুনি পিছৰ পুৰুষলৈকে আপোনাৰ অসাধুতা সঞ্চাৰিত কৰি তেওঁলোকক দুখত পেলোৱা নাই জানো? এইটো নিৰ্মম সত্য যে বৰ্তমানে দুৰ্নীতি আমাৰ জীৱন প্ৰণালী হৈ পৰিছে। ই আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ সকলো স্তৰতে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। ইয়াত অকল ধনবিতৰ দুৰ্নীতিৰ কথাকেই কোৱা

0: আৰু ক্ষমতাৰ ব্যৱহাৰে ক্ষুদ্ৰতৰ লোকৰ মনৰ পৰা দোষীভাৱ নোহোৱা কৰিছে। কেনে এক বিষময় পৰিস্থিতি! একমাত্ৰ ন্যায়নিষ্ঠ লোকেহে বিবেকৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰে। কেৱল তেনেলোকেহে অন্তৰাত্মাৰ আহ্বান স্পষ্টকৈ শুনে। দুষ্ট মানুহ এজনৰ গাত সেইবোৰ গুণ নাথাকে। তেওঁৰ বিবেকৰ সংবেদনশীলতা গুণ পাপ অথবা দুৰ্নীতিয়ে ধ্বংস কৰি পেলায়। সেইবাবে তেওঁ ভুলৰ পৰা শুদ্ধক পৃথক কৰিব নোৱাৰে। যিবিলাকে কোনো সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰৰ কাম কাজ পৰিচালনা কৰি আছে, তেওঁলোকে এই গুণৰ উৎকৰ্ষ সাধন কৰিব লাগে আৰু নিজৰ বিবেক বা মনক পৰিচালনা কৰাৰ সামৰ্থ্য থাকিব লাগে। স্বচ্ছ বিবেকক ব্যৱহাৰ কৰাৰ বোধ বা জ্ঞানে তেওঁলোকক উদ্বিগ্নতা আৰু সকলো প্ৰকাৰৰ চিন্তা ভাৱনাৰ পৰা মুক্ত হোৱাত সহায় কৰিব।
1: আজিৰ মুকুতামালা ডক্টৰ এ পি জে আব্দুল কালামৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে, শিল্পীৰ সৈতে বাদ্য সংগত কৰিলে। দোতাৰাত বাবলু চন্দ্ৰ ৰয়, চাৰেণ্ডাত দুলাল চন্দ্ৰ ৰয়, বাঁহীত প্ৰাণকৃষ্ণ ৰয় আৰু ঢোলত ৰাকেশ মালীয়ে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

নিতিন মুকেশৰ কণ্ঠৰ ভজনকেইটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত গ্রীষ্মকালত মীন পালকৰ কৰণীয় এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব খনীন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে, আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গ্লাছগো কমনৱেলথ গেমছ 2026ৰ বিষয়ে আলোচনাত ভাগ ল'ব অৰ্জুন বঁটা প্ৰাপক জয়ন্ত তালুকদাৰ আৰু কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত গুৱাহাটীৰ হাতীগড়ৰ শতদল নবাৰুণ শাখা সাহিত্য সভাৰ সদস্যবৃন্দই পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান। বিয়লি 5:20 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত খোৱাপানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময়ৰ বিষয়ে ডক্টৰ জ্যোতিৰ্ময় দাসৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। লগতে শুনিবলৈ পাব আনন্দ গোসাই আৰু সংগীতবৃন্দৰ কণ্ঠৰ ঝুমুৰ। দিনৰ 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত অনুপম চৌধুৰীৰ একৰ্ডিয়ান বাদন। দিনৰ 1:50 বজাত পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানৰ শিল্পী অনুপম শইকীয়া, শিৱানী দত্ত, ৰিদীপ দত্ত, পাৰুল দেৱী আৰু চাৰু গোহাঁই। পুৱা 10 বজাত জীৱন সুৰভি, এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক পুনৰাম কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া সাত বজাত নিয়োগ বাতৰি, সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা চাৰে সাত বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা ন বাজি পোন্ধৰ মিনিটত জিলাৰ ৰেহৰূপ, ন বাজি কুৰি মিনিটত লাইভ ফোন ইন কল্পতৰু। চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ এঘাৰ বাজি পাঁচ মিনিটত পৰাগমালা লাইভ, চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত ঋষিকা দত্তৰ গল্প আৰু জুপিকা চক্ৰৱৰ্তীৰ কবিতা, আগ ধৰিছে ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ বাৰ বাজি পোন্ধৰ মিনিটত মূৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ এক বাজি দহ মিনিট আৰু সন্ধিয়া সাত বাজি পঞ্চল্লিছ মিনিটত সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ আধুনিক গীত। দিনৰ এক বাজি কুৰি মিনিটত প্ৰাসংগিক, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। দিনৰ তিনি বাজি পাঁচ মিনিট আৰু নিশা চাৰে আঠ বজাত আধুনিক গীতৰ অনুষ্ঠান। বিয়লি তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান, চাৰে চাৰি বজাত বড়ো অনুষ্ঠান, পাঁচ বাজি পঁচপন্ন মিনিট আৰু সন্ধিয়া সাত বাজি পাঁচ মিনিটত বৃন্দগান। সন্ধিয়া ছয় বাজি চল্লিছ মিনিটত নৱনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন, সাত বাজি কুৰি মিনিটত আকৌ শুনো আহক, চাৰে সাত বজাত ফিফা বিশ্বকাপ দুহেজাৰ ছাব্বিছৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া সাত বাজি পঁয়ত্ৰিছ মিনিটত পূবালীৰ সুৰত জ্যোৎস্না ৰাভাৰ কণ্ঠৰ ৰাভা গীত, নিশা আঠ বাজি কুৰি মিনিটত সুৰৰ শৰাই, শিল্পী ৰিদীপ দত্ত, সুৰ সংৰচনা বিপুল বৰুৱাৰ। নিশা ন বজাত চিত্ৰগীত, দহ বজাত ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: আৱ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ।
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM-ৰ 100.8 MHz।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
6: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
7: চন্দ্ৰত মানুহৰ প্ৰথম খোজ। 1961 ৰুছিয়াৰ মহাকাশচাৰী ইউৰি গাগৰিনৰ প্ৰথম মহাকাশ ভ্ৰমণৰ পাছতে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে সেই দশকৰ ভিতৰতে চন্দ্ৰলৈ মানুহ পঠাই নিৰাপদে ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত এই প্ৰতিশ্ৰুতি এটা অসম্ভৱ উচ্চাকাংক্ষা বুলি ধাৰণা কৰা হৈছিল। এই আঁচনি ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল আমেৰিকাৰ মহাকাশ সংস্থা নাছাক। 1964 আমেৰিকান মহাকাশচাৰীসকলে মহাকাশত কাম কৰাৰ যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছিল। উল্লেখযোগ্য যে চন্দ্ৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা প্ৰথমখন এপল'যানে মহাকাশলৈ উৰা মৰাৰ পাছতে 1987 এটা আখৰাত 3 মহাকাশচাৰীৰ সৈতে যানখনত জুই লাগে। মহাকাশচাৰীসকলে অক্সিজেনৰ সহায়ত উশাহ লৈ থাকোঁতে মহাকাশযানখনত কিবা বৈদ্যুতিক বিজুতি ঘটে আৰু জুই লাগে, আৰু তেতিয়াই গাছ গ্ৰীচম, ৰজাৰ চেফি আৰু এডৱাৰ্ড হোৱাইট নামৰ এই মহাকাশচাৰীসকলৰ কৰুণ মৃত্যু ঘটে। 1988 অক্টোবৰ মাহত প্ৰথমখন মানৱবাহী এপল'যান এপল'7 মহাকাশলৈ পঠোৱা হয়। এইখন মূলতঃ এখন পৰীক্ষামূলক যান আছিল। এইখন যানে এজন মহাকাশচাৰীক লৈ সফলতাৰে 11 পৃথিৱীৰ কক্ষ অভিযান সম্পূৰ্ণ কৰিছিল। 1988 ডিচেম্বৰ মাহত 3 অভিযাত্ৰী লৈ এপল'8 চন্দ্ৰৰ উদ্দেশ্যে ৰাওনা হয়। ই চন্দ্ৰৰ চাৰিওফালৰ কক্ষত 10 ঘূৰে আৰু পৃথিৱীলৈ নিৰাপদে উভতি আহে। 1969 মাৰ্চ মাহত এপল'9 অভিযানত মূল যানৰ পৰা চন্দ্ৰযানখন পৃথক কৰা হয়। এই অৱতৰণ যানখন চন্দ্ৰত নমাই পৰীক্ষা কৰি চোৱা হয়। 1969 মে' মাহত এপল'10 সম্পূৰ্ণ আখৰা কৰে। ইয়াৰ অভিযাত্ৰী আছিল ষ্টেফৰ্ড, চাৰ্নাৰ্ন আৰু জ'ন। এই অভিযানত চন্দ্ৰযান মূল যানৰ পৰা পৃথক কৰি এপল'11 অৱতৰণ কৰিব লগা স্থানৰ প্ৰায় 10 আঁতৰত অৱতৰণ কৰোৱা হৈছিল। ইতিমধ্যে কেপ কেনেডিৰ 39 উৎক্ষেপণস্থলীত এপল'11 চন্দ্ৰযাত্ৰাৰ বাবে সাজু কৰে। ইয়াৰ উৎক্ষেপণৰ বাবে প্ৰয়োজন হোৱা ছেটাৰ্ন 5 ৰকেটৰ প্ৰথম পৰ্যায়টো নিউ অৰ্লিন্সত সাজি জাহাজেৰে কেপ কেনেডিলৈ অনা হৈছিল। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ৰকেটকেইটা সজা হৈছিল কেলিফৰ্ণিয়াত। 1969 দিনা ভাৰতীয় সময়মতে 7:02 যোৱাৰ লগে লগে নীল আমষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিংছক লগত লৈ এপল'11 চন্দ্ৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে।

0: তিনিদিনৰ পাছত তেওঁলোকে চন্দ্ৰৰ কক্ষপথত উপনীত হয়। 19 জুলাইত SPS অৰ্থাৎ ছাৰ্ভিচ প্ৰপালচন ছিষ্টেম ইঞ্জিন জ্বলাই যানখনে চন্দ্ৰৰ কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰে। 13 বাৰ ঘূৰাৰ পাছত 20 জুলাইৰ দিনা মূল যান কলম্বিয়া আৰু চন্দ্ৰযান ইগলক বিচ্ছিন্ন কৰা হয়। সহযাত্ৰী মাইকেল কলিনছক কক্ষপথত ঘূৰি থকা কমাণ্ড মডিউল কলম্বিয়াত এৰি থৈ চন্দ্ৰযান ইগলত উঠি আমষ্ট্ৰং আৰু এলড্ৰিনে চন্দ্ৰৰ অভিমুখে গতি কৰে। কলম্বিয়াৰ পৰা পৃথক হোৱাৰ 2 ঘণ্টা 9 মিনিটৰ পাছত ইগলে ট্ৰেংকিউলিটি সাগৰত চন্দ্ৰৰ ভূমি স্পৰ্শ কৰে। তেতিয়া ভাৰতীয় সময়মতে সময় আছিল 21 জুলাইৰ পুৱতি নিশা 1:48। তাৰ 6 ঘণ্টা 38 মিনিট পাছত অৰ্থাৎ ভাৰতীয় সময়মতে 21 জুলাইৰ ৰাতিপুৱা 8:26 চন্দ্ৰযানৰ পৰা জখলাৰে নামি আহে নীল আমষ্ট্ৰং আৰু চন্দ্ৰৰ বুকুত প্ৰথমটো খোজ দিয়ে। পৃথিৱীৰ বাহিৰৰ মাটিত ভৰি দিয়া প্ৰথমজন মানুহৰ সন্মান লাভ কৰে নীল আমষ্ট্ৰঙে। লাখ লাখ লোকে সেই দৃশ্য টিভিযোগে উপভোগ কৰে। আমষ্ট্ৰঙে ক'লে, এয়া এজন মানুহৰ এটা সৰু খোজ, কিন্তু মানৱ জাতিৰ বাবে এটা বৃহৎ পদক্ষেপ। আমষ্ট্ৰঙে চন্দ্ৰত পেলোৱা এই সৰু খোজটোৰে মানৱ জাতিৰ উত্তৰণৰ এক বিশাল জাপ মাৰে। 20 মিনিটমান পাছত এলড্ৰিনো ইগলৰ পৰা বাহিৰ ওলাই আমষ্ট্ৰঙৰ লগ লাগেহি। তেওঁলোকে চন্দ্ৰৰ শিল আৰু ধূলিৰ নমুনা সংগ্ৰহ কৰে আৰু বিভিন্ন ফটো তোলে। তেওঁলোকে চন্দ্ৰত যুক্তৰাষ্ট্ৰৰ জাতীয় পতাকা আৰু এখন তীখাৰ ফলক স্থাপন কৰে। তাত লিখা আছিল, ইয়াত পৃথিৱী গ্ৰহৰ পৰা আহি মানুহে প্ৰথম চন্দ্ৰত ভৰি দিছিল 1969 খ্ৰীষ্টাব্দ। আমি সমগ্ৰ মানৱ জাতিৰ বাবে শান্তিৰ কামনাৰে আহিছিলোঁ। এইবোৰৰ উপৰিও তেওঁলোকে নানা দেশৰ নেতাসকলৰ বাৰ্তাবাহী মোহৰ ৰাষ্ট্ৰসংঘৰ টিকট আৰু ৰাষ্ট্ৰসংঘৰ চনত নকলো তাত স্থাপন কৰে। চন্দ্ৰত 22 ঘণ্টা কটোৱাৰ পাছত ইগলৰ উদ্যয়ন অংশ বা এচেন ষ্টেজৰ উৎক্ষেপণ কৰা হয়। কক্ষপথত কলম্বিয়াক অনুসৰণ কৰি 3.5 ঘণ্টাৰ মূৰত ই কলম্বিয়াৰ লগ লাগেহি। তাৰ পাছত SPS ইঞ্জিন চলাই তেওঁলোকে চন্দ্ৰকক্ষৰ পৰা বাহিৰ ওলায় আৰু পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰে। 60 ঘণ্টাৰ পাছত 24 জুলাইত কমাণ্ড মডিউলৰ অৱশিষ্ট অংশটো পেৰাচুটৰ সহায়ত মহাকাশচাৰী 3জনক লৈ প্ৰশান্ত মহাসাগৰত জল অৱতৰণ কৰাৰ লগে লগে এই ঐতিহাসিক অভিযানৰ ওৰ পৰে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা।

0: হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ভাৰতত প্ৰথমবাৰৰ বাবে ডেংগু প্ৰতিষেধক কিউ ডেংগা বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে। ছিকিমত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ 7টাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। এয়া দেশখনলৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ভ্ৰমণকালত মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানুভস্কা দাভকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ প্ৰধানমন্ত্ৰী হ্ৰিষ্টিজেন মিকোছি আৰু মেচিডনিয়াৰ সংসদৰ অধ্যক্ষ আফ্ৰিম কাছিকো সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ সংসদতো ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব। উল্লেখযোগ্য যে দুয়ো দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থ জড়িত আছে। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত পৰহিৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মায়া চান্দুৱে কালি চিচিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। এই ভ্ৰমণে 3 দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।
5: India also offers good business opportunities for Moldovan companies for trade and business. We remain committed to fostering a transparent, predictable and investor-friendly business environment. I invite Moldovan businesses to come and explore India. I also encourage Indian businesses to look at the opportunities in your enterprise.

0: vision and commitment will be instrumental in building enduring economic partnerships.
1: অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ষোল্লখন জিলাৰ 3,62,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ উপৰি নামনি অসমৰ চিৰাং, ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাৰ বানৰ ফলত 4 লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেইবাগৰাকীও মন্ত্ৰী ক্ষতিগ্ৰস্ত জিলাসমূহত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মাৰ্টিনিজ আজা ভাস্কেজক নতুন দিল্লীত সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ জয়শংকৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত প্ৰৱেশ দুৱাৰ হিচাপে পানামাৰ সৈতে ভাৰতৰ যোগাযোগ শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই ব্যৱসায়, বাণিজ্য, উন্নয়ন, সামুদ্ৰিক ক্ষেত্ৰ, স্বাস্থ্য, কৃষি, শিক্ষা আৰু ডিজিটেল সহযোগিতাৰ ক্ষেত্ৰকে ধৰি কেইবাটাও বিষয়ক লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহুপাক্ষিক মঞ্চত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে দুয়ো দেশৰ সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ উদ্বোধনী ভাষণত ডঃ জয়শংকৰে কয় যে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ দেশ দুখনৰ শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ ওপৰত আধাৰিত।
2: We hope that your visit will further strengthen our relationship across all domains. We had met recently during the 5th India SICA ministerial meeting, which the two of us had co-chaired. Your current visit builds on the momentum of high-level exchanges that we've had, and I believe that both our governments, both our leaders are very keen at deepening and widening our partnership.
1: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়'ফাৰ্মাচিউটিকেলছ ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবানিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰতিষেধকবিধ 4-60 বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূৰ্বে ডেংগুত আক্ৰান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়েই এই প্ৰতিষেধক ল'ব পাৰিব। আন কেতবোৰ ডেংগু প্ৰতিষেধকৰ বিপৰীতে কিউডেংগা গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক প্ৰতিষেধক পৰীক্ষা কৰাৰো প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে নগৰীকৰণ, জলবায়ু পৰিৱৰ্তন, মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত 2 দশকত দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰখাৰ সময়তে এই অনুমোদনে বিশেষ তাৎপৰ্য বহন কৰিছে। কিউডেংগাৰ প্ৰতিষেধক ডেংগু ভাইৰাছৰ 4টা প্ৰকাৰৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে।

ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27জন লোক আবদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। এফ এইচ ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ওমানৰ মাস্কটত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় দলে নিজৰ প্ৰথম খেলত জয়লাভ কৰে। মহিলা দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি কাজাখাস্তানক 8-3 গ'লত পৰাজিত কৰে। ভাৰতৰ ডি আই হেট্ৰিক কৰাৰ উপৰি সন্দীপা কুমাৰী আৰু নুচিন নাজে দুটাকৈ আৰু নীলম তপ্নই এটা গ'ল দিয়ে। আনহাতে পুৰুষ দলটোৱে নিজৰ প্ৰথমখন খেলত বাংলাদেশক 7-3 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

যীশুখ্ৰীষ্টই কৈছিল, আমি আনৰ পৰা যেনেকুৱা ব্যৱহাৰ আশা কৰোঁ ঠিক তেনেকুৱা ব্যৱহাৰ আনকো কৰা উচিত। সেয়াই হৈছে নিয়ম। প্ৰিয় শ্ৰোতা, অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক মহিচন্দ্ৰ মিৰি, আজি তেখেতৰ উপজা দিন। তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ শিক্ষাবিদ ইন্দিৰা মিৰি। মহিচন্দ্ৰ মিৰি এগৰাকী কেৱল সুদক্ষ চৰকাৰী বিষয়াই নহয়, তেওঁ আছিল এজন নিষ্ঠাবান সমাজসেৱক আৰু কৃতি সাহিত্যিক। 1902 চনত ঢকুৱাখানাত জন্ম লাভ কৰা মহিচন্দ্ৰ মিৰিয়ে 1923 চনত ডিষ্টিংচনসহ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে। কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত 1927 চনত স্নাতক ডিগ্ৰী লাভ কৰে। 1929 চনত তেওঁক ইম্পেৰিয়েল ফৰেষ্ট ছাৰ্ভিচৰ বাবে বাছনি কৰা হয় আৰু 1931 চনত গুৱাহাটীত এক্সট্ৰা এছিষ্টেণ্ট কনজাৰ্ভেটৰ অৱ ফৰেষ্ট হিচাপে নিযুক্তি দিয়া হয়। চৰকাৰী বন বিষয়াৰূপে বাগৰিত যোগদান কৰাৰ পিছত তেওঁ কাজিৰঙাৰ দক্ষিণ দিশত অৱস্থিত মিকিৰ পাহাৰৰ এটি টিলাত বহি হাতত বাইনকুলাৰ লৈ প্ৰায়ে অৰণ্যৰ গতিবিধি লক্ষ্য কৰিছিল, যাৰ পৰিপ্ৰেক্ষিততে 2003 চনৰ কাজিৰঙা বন মহোৎসৱত অসম চৰকাৰে এই টিলাটো চৰকাৰীভাৱে মহি মিৰি টিলা নামেৰে নামকৰণ কৰে। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ গংগুবাই হাংগল, কৰ্ণাটকৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতধাৰাৰ এগৰাকী কণ্ঠশিল্পী গংগুবাই হাংগলৰ জন্ম হয় 1913 চনৰ 5 মাৰ্চ তাৰিখে। 13 বছৰ বয়সৰ পৰাই সংগীত শিক্ষা আৰম্ভ কৰা এগৰাকী কণ্ঠশিল্পীয়ে প্ৰথমতে ভজন আৰু ঠুমৰিকে ধৰি লঘু ধ্ৰুপদী ধাৰা প্ৰদৰ্শন কৰিছিল। কৰ্ণাটক বিশ্ববিদ্যালয়ৰ সন্মানীয় সংগীত অধ্যাপকৰ আসনো শুৱনি কৰিছিল গংগুবাই হাংগলে। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1971 চনত পদ্মভূষণ, 1973 চনত সংগীত নাটক অকাডেমী বঁটা, 1996 চনত সংগীত নাটক অকাডেমী ফেলোশ্বিপ আৰু 2002 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। 2008 চনত কৰ্ণাটক চৰকাৰে প্ৰস্তাৱিত কৰ্ণাটক ৰাজ্যিক সংগীত বিশ্ববিদ্যালয় মহীশূৰৰ নাম গংগুবাই হাংগলৰ নামত ৰাখিবলৈ সিদ্ধান্ত লয়। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত

শিল্পীৰ জীৱনাৱসান হয় 2009 চনৰ 21 জুলাই তাৰিখে, যাৰ বাবে কৰ্ণাটক ৰাজ্য চৰকাৰে দুদিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰে। আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰ্নেষ্ট হেমিংৱেৰ আজি উপজা দিন। 1899 চনৰ 21 জুলাই তাৰিখে আমেৰিকাত জন্ম লাভ কৰা আৰ্নেষ্ট হেমিংৱে 16 বছৰ বয়সৰ পৰাই গল্প লিখিবলৈ আৰম্ভ কৰিছিল। 1923 চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ 3 Stories and 10 Poems নামৰ এখন চুটিগল্প সংকলন প্ৰকাশ পায়। প্ৰথম অৱস্থাত তেখেতে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইসমূহ প্ৰকাশ হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত এইজন লেখকেই 1952 চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস দ্য অল্ড মেন এণ্ড দ্য চি ৰচনা কৰি উলিয়ায় আৰু বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে। 1954 চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোবেল বঁটা। সমালোচকসকলৰ মতে দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। তেখেতে তেখেতৰ সাহিত্যিক জীৱনত অন্যান্য সাহিত্যকৰ্মৰ লগতে মুঠ 10খন উপন্যাস, 19খন চুটিগল্প সংকলন ৰচনা কৰি থৈ গৈছে। নোবেল বঁটা পোৱাৰ পিছৰ প্ৰায় 7 বছৰ হেমিংৱেক নানা ধৰণৰ শাৰীৰিক অসুখ অশান্তিয়ে আৱৰি ধৰে। এনেদৰে থাকিয়েই 1961 চনৰ 2 জুলাই তাৰিখে সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰ্নেষ্ট হেমিংৱে ইহলীলা সম্বৰণ কৰে। অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, ভূতত্ত্ববিদ, অধ্যাপক ডক্টৰ প্ৰণৱ জ্যোতি ডেকা, আজি তেখেতৰ উপজা দিন। স্পষ্টবাদীৰূপে পৰিচিত প্ৰণৱ জ্যোতি ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। 2023 বৰ্ষত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গল্প সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। 1939 চনৰ জুলাই মাহৰ 21 তাৰিখে জন্ম লাভ কৰা প্ৰণৱ জ্যোতি ডেকাই গুৱাহাটী ডন বস্কো স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা, কটন কলেজৰ পৰা IA পৰীক্ষাত পাছ কৰাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিয়েই শিৱসাগৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত ভূতত্ত্ববিদৰূপে কৰ্মজীৱন আৰম্ভ কৰে প্ৰণৱ জ্যোতি ডেকাই। পিছত ভাৰত চৰকাৰৰ বৃত্তি পাই ছেইণ্ট পিটাৰ্ছবাৰ্গ মাইনিং বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী সম্পূৰ্ণ কৰি আহি 1966 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পাছলৈ সেই বিভাগৰে অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। ছাত্ৰাৱস্থাৰ পৰাই লেখামেলাৰ সৈতে জড়িত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাই অসমীয়া গল্প সাহিত্যত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল। দৰ্শনৰ পৰা জ্যোতিষশাস্ত্ৰলৈ, অভিধানৰ পৰা ইতিহাসলৈ, জ্যোতিষশাস্ত্ৰৰ পৰা নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰলৈ তেখেতে বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেখেতৰ আত্মজীৱনী হল সোণৰ চামুচ মুখত লৈ। এইগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক তথা অধ্যাপক ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ পৰলোক প্ৰাপ্তি হয় 2024 চনৰ 6 এপ্ৰিল তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1831 চনত বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়। 1911 চনত ভাৰতীয় কবি আৰু লেখক উমাশংকৰ যোশীৰ জন্ম হয়। 1951 চনত আমেৰিকান অভিনেতা ৰবিন উইলিয়ামছৰ জন্ম হয়। 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, অসমৰ এজন গীতিকাৰ, সংগীত পৰিচালক, আকাশবাণীৰ শিল্পী তফত জুলালী। 1929 চনৰ 16 অক্টোবৰত জন্মগ্ৰহণ কৰা তফত জুলালীয়ে 1948 চনৰ 7 আগষ্টত প্ৰথমবাৰলৈ আকাশবাণীযোগে গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল। 1950 চনত তেওঁ কটন কলেজত পঢ়াৰ সময়ত বীৰেণ দত্ত আৰু জ্যোতিৰ্ময় কাকতিৰ সান্নিধ্য লাভ কৰি এই 3গৰাকী সংগীত শিল্পী ত্ৰিমূৰ্তি নামেৰে পৰিচিত হৈ পৰিল। পিছলৈ জয়ন্ত হাজৰিকাৰ সৈতে লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফত জুলালীৰ কথাৰে মধুমালতী টোপনি যোৱা গীতটি সৃষ্টি কৰে।

বার সোয়া মধু মালতি তার বাদে বার সোয়া তার বাদে বার সোয়া।

0: অসমীয়া সাহিত্য সংস্কৃতিলৈ তফজ্জুল আলীৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1995 চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতিচিত্ৰবন ফিল্ম ছচাইটিৰ আজীৱন সভ্য এই গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1953 চনত কটন কলেজৰ পৰা অসমীয়া সাহিত্যত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰা তফজ্জুল আলীয়ে 1955 চনত একে বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দিয়ে। পৰৱৰ্তী সময়ত 1970 চনত তেওঁ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ কেইখনমান গীতৰ পুথি হ'ল মন্দাক্ৰান্তা, সোণালী চৰাই, অঘৰী ককাইদেউৰ গীত, বহুদিন বকুলৰ গোন্ধ পোৱা নাই ইত্যাদি। তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান চলচ্চিত্ৰ হ'ল পুতলাঘৰ, সোণৰ হৰিণ, অনল ইত্যাদি। 2009 চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান প্ৰদান কৰা এইগৰাকী গীতিকাৰ সংগীত পৰিচালক তফজ্জুল আলী আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2008 চনৰ 6 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, ভূপেন উজীৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজীৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজীৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই হ।

0: 9957568450
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছতে উজনি অসমত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউকে ধৰি কেইবাখনো জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই নগাঁৱত ধিঙত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত 22,818 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ দ্বিতীয় চৌহদস্থলীত উপস্থিত হৈ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকল্পটোৰ নক্সা আৰু পৰিকল্পনাৰ সামগ্ৰিক স্থিতিৰ বুজ লয়। ভাৰতীয় পৰ্যটকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে দেশৰ 22খন চহৰলৈ প্ৰত্যক্ষ বিমান সেৱা আগবঢ়াব আবুধাবিৰ জায়েদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে। বিমানবন্দৰটোৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, অহা আগষ্ট মাহৰ ভিতৰত এনে প্ৰত্যক্ষ বিমান সেৱাৰ অধীনত বৰ্তমানৰ 17খন চহৰৰ বিপৰীতে ভাৰতৰ 22খনকৈ চহৰক সামৰি লোৱা হ'ব। অধিক বৈশিষ্ট্যৰ সংযোজনেৰে এয়াৰ ইণ্ডিয়া বিমান প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ এপ্লিকেশ্যনৰ উন্নীত সংস্কৰণ মুকলি কৰিছে। বান ভূমিস্খলনে দেশৰ কেইবাখনো ৰাজ্যৰ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে বতৰ বিজ্ঞান বিভাগে অহা 26 জুলাইলৈ ৰাজধানী দিল্লীকে ধৰি বিভিন্ন প্ৰান্তত বতৰ প্ৰতিকূল হৈ থাকিব বুলি সতৰ্ক কৰি দিছে। দেশৰ ৰন্ধন ব্যৱস্থাত LPGৰ স্থান ল'ব ইথানলে। পেট্ৰলত 20% ইথানল ব্যৱহাৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে LPGৰ বিকল্প সন্ধানেৰে এক বিশেষ নীতি প্ৰস্তুত কৰিছে। খেলৰ পৃষ্ঠাত, বিশ্বকাপৰ খিতাপ জয়ৰ লগতে অভিলেখ পৰিমাণৰ প্ৰাইজ মানিও লাভ কৰিলে স্পেইনে। ফাইনেলত আৰ্জেণ্টিনাক 1-0 পৰাস্ত কৰি স্পেইনে লাভ কৰিলে 50 নিযুত আমেৰিকান ডলাৰ প্ৰাইজ মানি। ভাৰতীয় মুদ্ৰাত এই মূল্য হ'ব প্ৰায় 481.4 কোটি টকা। ৰোহিত শৰ্মাৰ শতক স্বত্তেও তৃতীয় এদিনীয়াত পৰাস্ত ভাৰত, 2-1 ব্যৱধানত শৃংখলা জয় ইংলেণ্ডৰ। এখন মেটছ বাকী থাকোঁতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ জয় নিশ্চিত কৰিছে নিউজিলেণ্ডে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ,
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।

নমস্কাৰ। ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। আজিৰ খণ্ডটি সজোৱা হৈছে অভিনেত্ৰী পূৰৱী শৰ্মাৰ অভিনয় জীৱন তথা তেওঁ অভিনীত চিনেমাৰ গীতেৰে। এই বিষয়ে আমালৈ লিখি পঠিয়াইছে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই। পূৰৱী শৰ্মাৰ জন্ম 1961 চনত মঙলদৈ চহৰত। প্ৰাথমিক পঢ়া শুনা তেওঁ তাতেই সম্পন্ন কৰিছিল যদিও দেউতাকৰ চাকৰি সূত্ৰে অসমৰ বিভিন্ন চহৰ নগৰতো অতিবাহিত হৈছিল পূৰৱী শৰ্মাৰ শৈশৱ তথা কৈশোৰ। সৰুৰে পৰা সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট পূৰৱী শৰ্মাই নৃত্য তথা চিত্ৰাংকন কৰি ভাল পাইছিল যদিও কেতিয়াবা যে অভিনয় কৰিব সেয়া কেতিয়াও ভবা নাছিল। কিন্তু নভবা কথাটোৱেই এদিন তেওঁক জিলিকাই তুলিলে। যোৱাটো শতিকাৰ 70ৰ দশকৰ শেষৰ ফালে কোনো এক নৃত্যানুষ্ঠানত পূৰৱীৰ নৃত্য দেখি সেই সময়ৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক নীব বৰুৱাই তেওঁৰ নিৰ্মীয়মান ছবি আজলি নবৌৰ এটি বিশেষ চৰিত্ৰৰ বাবে পূৰৱীক নিৰ্বাচন কৰে। আজলি নবৌ আছিল সেই সময়ৰ আগশাৰীৰ চিত্ৰতাৰকাসমূহৰ সমাহাৰ। নিপুণ গোস্বামী, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, ইলা কাকতি, বিদ্যা ৰাও, পূৰ্ণিমা পাঠক আদিৰ মাজত অভাৱনীয়ভাৱে জিলিকি উঠিছিল পূৰৱী শৰ্মা, যাক চিনেমা

আজলিনোভৰ সফলতাই পূৰবী শৰ্মাৰ সন্মুখত সম্ভাৱনাৰ নতুন নতুন বাট মুকলি কৰি দিছিল। সহজ সৰল হাঁহিটোৰে সকলোকে মুহিব পৰা পূৰবী শৰ্মাই সেই সময়তে গুৱাহাটীত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰত ঘোষিকা হিচাপেও আত্মপ্ৰকাশ কৰিলে। আজলিনোভৰ পাছত 1985 চনত শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত সোণমইনাটো পূৰবীয়ে এটি উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকক মুহিবলৈ সক্ষম হ'ল। পূৰবী শৰ্মাৰ তৃতীয়খন ছবি আকৌ নিব বৰুৱাৰ পৰিচালনাত এণ্টনি মোৰ নাম। এইবাৰ তেওঁ বিজু ফুকনৰ বিপৰীতে নায়িকাৰ ৰূপত

পূৰবী শৰ্মাৰ পাছৰ ছবিখন আছিল 1987 চনত মুক্তি পোৱা মুনীন বৰুৱা পৰিচালিত পিতা পুত্ৰ। যদিও সেই একে বছৰতে মুক্তি পোৱা ধীৰু ভূঞা পৰিচালিত ছবি প্ৰথম ৰাগিনীত কৰা তেওঁৰ অভিনয়ৰ বাবে পূৰবী শৰ্মাই বিশেষ চৰ্চা লাভ কৰে। ছবিখনত তেওঁ এগৰাকী খ্ৰীষ্ট ধৰ্মৰ যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে সেই বছৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰথম ৰাগিনীয়ে সমাদৰ লাভ কৰিছিল শ্বেৰ চৌধুৰীৰ সংগীত সমৃদ্ধ একমাত্ৰ গীতটোৰ বাবেও। এই গীতটিৰ কণ্ঠ আছিল মালবিকা বৰাৰ।

পূৰবী শৰ্মাই অভিনয় কৰা প্ৰায় আটাইবোৰ ছবিয়েই উল্লেখযোগ্য হোৱাৰ লগতে তেওঁৰ অভিনয় দক্ষতাৰ ধ্বজাবাহক স্বৰূপ। সংকল্প, অভিমান, পাহাৰী কন্যা, পূজা, নায়ক, জীৱন নদীৰ দুটিপাৰ, কন্যাদান, বিধাতা, বাৰুদ, হৃদয় কপোৱা গান, অহিৰ্ভৈৰৱ, ৰক্তবীজ আদি প্ৰতিখন ছবিয়েই একোটা মাইলৰ খুঁটি। 2002 চনত মুক্তি পোৱা মুনীন বৰুৱা পৰিচালিত কন্যাদান ছবিত সহশিল্পী মৃদুলা বৰুৱা আৰু মাধুৰিমা চৌধুৰীৰ লগতে যতীন বৰাক লৈ চিত্ৰায়িত এটি গীতত সুন্দৰ অভিনয় কৰা পূৰবীৰ অভিনয় বহু দিনলৈ অসমীয়া দৰ্শকে

সেইগৰাকী অভিনেত্ৰী যোৱা 14 জুলাইৰ সন্ধিয়া হঠাতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। হৃদৰোগত আক্ৰান্ত হৈ পূৰৱী শৰ্মা কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল হয়, কিন্তু তেওঁ কৰি থৈ যোৱা সুন্দৰ অভিনয়ৰ চিনেমাবোৰৰ যোগেদি তেওঁ অসমৰ ৰূপালী পৰ্দাত সদায় জীয়াই থাকিব। আজিৰ ৰূপালী লহৰো ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ খণ্ডৰ কথাংশৰ ৰচনা আছিল মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ। অহা খণ্ডত আপোনাক পুনৰ লগ পাম। নমস্কাৰ।

0: ৰূপালী লহৰ অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
10: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, अनकही विरासत की, उम्मीदें नए भारत की। तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबंधित प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পৰৱৰ্তী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16 জিলাৰ 3,62,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4 লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউৰ শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। SDRF আৰু অগ্নি নিৰ্বাপণ তথা জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে। জিলা আয়ুক্তই উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি আছে। যোৰহাট জিলাৰ টিয়কনগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত আত্মনিয়োগ কৰিছে। মন্ত্ৰী মহন্তই টিয়ক ৰাজচক্ৰ অন্তৰ্গত মুদৈজান বাদুলিপুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টিয়ক হোলমৰা অঞ্চলৰ এলেংমৰা ভোগদৈনৈৰ মথাউৰিৰ ভগা অংশও পৰিদৰ্শন কৰে। একেদৰে জাজিনৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে টিয়কত কালি বাঢ়নী পানীত পৰি অৰ্জুন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয়। একেদৰে তিতাবৰৰ পানবাৰীৰ বনৌষধি উদ্যানৰ সমীপৰ নৈজান নৈৰ বাঢ়নী পানীত বুৰ গৈ কালি 2 কিশোৰীৰ মৃত্যু হয়। মন্ত্ৰী অজন্ত নেগুক কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়াকৈ বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথৰ যান বাহনৰ চলাচলো ব্যাহত হৈ পৰিছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

0: beginning today. And for details of these stories and more, log on to our website www.newsonair.gov.in and News on AIR app. And with that, we end the morning news. Have a nice day.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে গীতিমালিকা।

গীতিমালিকাত পুনতে শুনোৱা হওক অনুপম শইকীয়াৰ কণ্ঠৰ গীত। গীতৰ কথা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: অনুপম শইকীয়াৰ কণ্ঠৰ ফণীভূষণ দাস ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী শিৱানী দত্ত, গীতিকাৰ ফজলুল কৰিম, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: সেয়া আছিল ফজলুল করিমৰ ৰচনাৰে শিৱানী দত্তৰ কণ্ঠৰ গীত।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰ দেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপ্সনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে ঋদীপ দত্তৰ কণ্ঠৰ গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: ঋদীপ দত্তৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: এক প্ৰকাৰ PM জয় अब गरीबों की जय बन गई है।

0: গীতা হাতী কাকতিৰ কথাৰে পাৰুল দেৱীৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেষত শুনো আহক চাৰু গোহাঁইৰ কণ্ঠৰ পুৰুষোত্তম দাস ৰচিত গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মিনিটত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতি জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981টা পদৰ স্থায়ীকৰণ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমিও বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইপিনে যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত মনোনিৱেশ কৰিছে। মন্ত্ৰী মহন্তই টিয়ক ৰাজহচক্ৰৰ অন্তৰ্গত মুদৈজান বাদুলী পুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টিয়ক হোলমাৰা অঞ্চলৰ এলেংমৰা ভোগদৈ নদীৰ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে। একেদৰে জাজি নৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: ৰাজ্যখনৰ অন্যান্য কেইখনমান জিলাৰ লগতে আমাৰ জিলাৰো মোৰ সমষ্টিতে এতিয়া 4টা শিবিৰ হৈছে, বিস্তীৰ্ণ এলেকা প্লাৱিত হৈছে। মই লৱণঘাটত গৈছিলোঁ, কালিয়নী যিখন নদী আছে ধনশিৰ পৰে, গতিকে কালিয়নীৰ পানী দলংখন যথেষ্ট চাপৰ, তাত কাঠ চাঠ বাঁহ চাহ অহাৰ কাৰণে অলপ পানীৰ ব্লক হ'ব, জাবৰ জোঁথৰ লাগি ধৰে আৰু কাষৰ গাঁওবিলাকত পানী উঠে। তেনেকুৱা মই আজি তাত দেখিলোঁগৈ আৰু লৱণঘাটত পানী উঠিছে যথেষ্ট। লৱণঘাটৰ মানুহকো কৰিলোঁ, খা খবৰ ল'লোঁ আৰু ইয়াৰ উপৰিও নুমলীগড় হাইস্কুলত এটা কেম্প হৈছে, নুমলীগড় তাত পানী হোৱাৰ কাৰণে মানুহখিনি শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। ঠিক কলাকপাত হৈছে, বাদুলিপাৰাটো এটা কেম্প হৈছে আৰু শেহতীয়াকৈ দিনত মই গৈছিলোঁ সেই ঠাইলৈ, ইতিমধ্যে মহুৰা পঞ্চায়তৰ ধুদাং, সেইখিনিত এটা শিবিৰ স্থাপন হৈছে।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমৰ ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত

0: বানৰ কবলৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ কোৱা হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ আহান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতি প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে বানৰ ফলত হোৱা ক্ষতি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা জৰুৰী। বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা সাংবাদিকক জানিবলৈ দিয়ে।
1: মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আজি আমি আমাৰ অসমৰ পৰা কেইবাজনো সতীৰ্থ সাংসদৰ সৈতে ৰাজ্যখনৰ যি বানপানী পৰিস্থিতি, সেই পৰিস্থিতি সন্দৰ্ভত চৰকাৰে যি তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাইজক যাতে শীঘ্ৰাতিশীঘ্ৰে ৰেচনৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সহায় সহযোগ দিব পাৰে আৰু যিসকলৰ উদ্ধাৰ কাৰ্যৰ প্ৰয়োজন আছে উদ্ধাৰ কাৰ্যৰ বিস্তৃত গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মুহূৰ্তে মুহূৰ্তে ৰাজ্যখনৰ বান পৰিস্থিতি, শিৱসাগৰ, যোৰহাটৰ তেওঁ নজৰ ৰাখি আছে আৰু চৰকাৰখনৰ সমস্ত যি প্ৰশাসন, সেই প্ৰশাসনক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে। চাৰিজনকৈ মন্ত্ৰী ইতিমধ্যে বানপীড়িত অঞ্চলত গৈ উপস্থিত হৈছে। তেওঁলোকে নিয়মিত ৰূপত বান সাহাৰ্যৰ তদাৰক কৰিছে আৰু সকলোকে যথাশীঘ্ৰে যি যি প্ৰয়োজন সকলো প্ৰয়োজন পূৰণ কৰাৰ কাৰণে তেখেতে নিজেই এই গোটেই কথাখিনি চালি জাৰি চাই আছে।
0: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি সাংসদসকল নিজ নিজ অঞ্চলৰ বান পৰিস্থিতিৰ খবৰ লৈ ৰাজ্য চৰকাৰৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ ৰাওনা হৈছে। ৰাজ্যৰ স্বাস্থ্যসেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাক লৈ কালি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাকেইখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লভ্যতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাৰ পাছতে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ চিকিৎসা দল গঠন কৰি সাজু ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিৰ তাৎক্ষণিকভাৱে মোকাবিলা কৰি বানপীড়িত লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে। এই অনুসৰি শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762303124, গোলাঘাটৰ বাবে 93949854211 আৰু কামৰূপ মহানগৰৰ বাবে 93654293411 নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654293114 ফোন নম্বৰটো মুকলি কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ সৰ্বমুঠ 2981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1996টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্ত মন্ত্ৰালয়ে অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থ্যকো সুৰক্ষিত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী

0: কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰিব। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডঃ অনুজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIIT ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDCৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱা কৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ 126 জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8 বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32 জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14 জনকৈ তথা ভাৰত তুলনাত 12 জন খেলুৱৈ আছে। দলত থকা 3 গৰাকী তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যত কেইবাখনো জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন্যা তৰ্কাশত মন্ত্ৰী বিধায়ক, নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ, ফুটবল বিশ্বকাপত স্পেইনৰ শেষ হাঁহিকে ধৰি বিভিন্ন খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্যৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে অভূতপূৰ্ব মহাপ্ৰলয়, আমাৰ অসম কাকতে উজনি বিচ্ছিন্ন বানাক্ৰান্তৰ আৰ্তনাদ আৰু দি আছাম ট্ৰিবিউন কাকতে ফ্লাড ছিটুৱেশ্যন ৱৰ্জেন্স ৰেইল ৰোড ছাৰ্ভিচেছ এফেক্টেড শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো সাংসদ তথা বিধায়কক সাহায্য অভিযানত তৎপৰতাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া আৰু নিজেও প্ৰতিটো মুহূৰ্তৰ পৰিস্থিতি তদাৰক কৰি থকা বুলি সদৰি কৰাৰ এটা খবৰ দ্য চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কেইবাগৰাকী মন্ত্ৰী বিধায়কে নিশা দুপৰলৈকে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ বাতৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ উদ্যোগত উলিওৱা সংসদ ভৱন যাত্ৰাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনা আৰু বিষয়টোক লৈ সংসদত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰিৰ শিৰোনাম, CJPক ছত্ৰভংগ দিবলৈ দিল্লী আৰক্ষীৰ লাঠিচালনা কন্দুৱা গেছ। ফুটবল বিশ্বকাপৰ এটা বাতৰি, দৈনিক অসম কাকতে চেম্পিয়ন স্পেইনৰ খেলুৱৈক আক্ৰমণ, প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ বিশ্বকাপৰ পৰা কান্দি কান্দি বিদায় ল'লে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। ছিকিমৰ নামচি জিলাৰ চমৰডুঙত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27 জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10 জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981টা পদৰ স্থায়ীকৰণ আৰু কমনৱেল

গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক হাইলাকান্দি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে হাইলাকান্দিৰ পৰা আমাৰ সংবাদদাতা নীলোৎপল দেৱ। অনুসূচিত জাতি সম্প্ৰদায়ৰ আৰ্থসামাজিক উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত 18 জুলাইত হাইলাকান্দিত অনুদান বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত জিলাখনত মুঠ 1,12,37,000 টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰা হয়। এই সম্পৰ্কে আমাৰ সংবাদদাতা নীলোৎপল দেৱৰ এক

0: কল্যাণ সঞ্চালকৰ সহযোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে হাইলাকান্দিৰ জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দি সমষ্টিৰ বিধায়ক ডক্টৰ মিলন দাস, জিলা পৰিষদৰ সভানেত্ৰী ফাতেমা বেগম চৌধুৰীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া ববিয়াসকল। এই অনুষ্ঠানত হাইলাকান্দি জিলাৰ মুঠ 185টা অনুসূচিত জাতিৰ স্বসহায়ক গোট অৰ্থাৎ SC SSG লৈ অনুদান আগবঢ়োৱা হয়। ইয়াৰ উপৰিও 42টা স্বসহায়ক গোটৰ সদস্যক ব্যক্তিগতভাৱে আৰ্থিক সহযোগিতা প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত হাইলাকান্দি জিলাৰ মুঠ 1,12,38,000 টকাৰো অধিক আৰ্থিক সাহায্য বিতৰণ কৰা হয়। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে অনুসূচিত জাতি পৰিয়ালসমূহৰ আয় বৃদ্ধি, স্বসহায়ক গোটসকলক আৰ্থিকভাৱে শক্তিশালী কৰি তোলা আৰু গ্ৰাম্য অৰ্থনীতিক অধিক গতিশীল কৰা।
1: ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ 4খন শিক্ষা অনুষ্ঠানত 15-দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈছে। 15 জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: হাইলাকান্দি জিলাৰ ভিক্টৰিয়া মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামিৰা হাইস্কুল, আলগাপুৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাটলিচৰাৰ চাৰ্লছ মাৰ্কছ উচ্চ প্ৰাথমিক বিদ্যালয়কে ধৰি মুঠ 6খন শিক্ষা অনুষ্ঠানত এই কৰ্মশালা আয়োজন কৰা হৈছে। প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কৰ্মশালাত সংগীত, লোকনৃত্য, যোগাসন, কবিতা আবৃত্তি আদি বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞ প্ৰশিক্ষকসকলে হাতে কলমে প্ৰশিক্ষণ প্ৰদান কৰা দেখা গৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক সৃজনশীল প্ৰতিভাৰ বিকাশৰ লগতে সাংস্কৃতিক চেতনাৰ অধিক সমৃদ্ধ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। অহা 29 জুলাই কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰ আৰু বঁটা প্ৰদান কৰা হ'ব।
1: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলক আত্মনিৰ্ভৰ উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে হাইলাকান্দি চহৰৰ শ্ৰী কৃষাণ সাৰদা মহাবিদ্যালয়ত 3-দিনীয়া এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰামৰ আয়োজন কৰা হৈছে। এই সম্পৰ্কে আমাৰ সংবাদদাতা নীলোৎপল দেৱৰ এক প্ৰতিবেদন।
0: জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ অৰ্থাৎ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ DICCৰ হাইলাকান্দিৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ 1,177জন CM AAA 2.0 হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। 3 দিন ধৰি চলা এই প্ৰশিক্ষণত অভিজ্ঞ মাষ্টাৰ ট্ৰেইনাৰসকলে ব্যৱসায় আৰম্ভ কৰাৰ কৌশল, উদ্যোগ পৰিচালনা, বিত্তীয় ব্যৱস্থাপনা, বিপণন, চৰকাৰী আঁচনিৰ সুবিধা আৰু আত্মনিৰ্ভৰ উদ্যোগ গঢ়ি তোলাৰ বিভিন্ন দিশৰ ওপৰত পাঠদান কৰিছে। জিলা উদ্যোগ কেন্দ্ৰৰ সহকাৰী প্ৰবন্ধক ফাতেমা বিবিয়ে জনায় যে এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0 হিতাধিকাৰীসকলক উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰাত সহায়ক সহযোগিতা কৰা। তেওঁ কয়, সঠিক প্ৰশিক্ষণ আৰু দিশ নিৰ্দেশনাৰ জৰিয়তে নতুন উদ্যোগ স্থাপন হলে নিবনুৱাৰ সমস্যা হ্ৰাস হোৱাৰ লগতে স্থানীয় অৰ্থনীতি অধিক শক্তিশালী হ'ব।
1: হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে 1 জুলাই মন্ত্ৰী কৌশিক ৰায় হাইলাকান্দি ভ্ৰমণ কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
0: স্থানীয় ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত জিলা BJP আৰু দলৰ বিভিন্ন মোৰ্চাৰ উদ্যোগত অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে মন্ত্ৰী কৌশিক ৰায়ে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত হাইলাকান্দিৰ বিধায়ক ডক্টৰ মিলন দাস আৰু কাটলিচৰা সমষ্টিৰ বিধায়ক জুবেৰ এনাম উপস্থিত আছিল। লগতে নবনিযুক্ত জিলা আয়ুক্ত জয় বিকাশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা সহ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। বৈঠকত জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰী কৌশিক ৰায়ে সকলো বিভাগক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
1: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত হাইলাকান্দি জিলাৰ ৰেহৰূপ শুনিলে আমাৰ সৈতে সংবাদদাতা আছিল নীলোৎপল দেৱ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰক এই নম্বৰত 03612661876। আদৰৰ শ্ৰোতা, আপোনালোকৰ ফোন অহালৈ বাট চাইছোঁ আৰু মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটিৰে আজিৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছোঁ।

0: মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে আপুনি?
1: মই চৌৰাগুৰি গাঁও বাক্সা জিলাৰ পৰা আনন্দ কণ্ঠে ক'লো। আচলতে বহুদিন ট্ৰাই কৰি আজি বহুদিনৰ মূৰত ফোনটো পাইছো, গতিকে কথা হৈ বহুত ভাল লাগিছে।
0: হয় হয়,
1: সেইখিনিতে আৰম্ভণিতে মই মানে শ্ৰোতাসকলক অনুৰোধ জনাম যে আজি যিসকল শ্ৰোতাৰ ফোন লাগিল তেওঁলোকে যে অন্তত একমাহ যাতে ফোন নকৰে, কাৰণ নতুন শ্ৰোতাই ফোন পাওক বহুতে এইটো আপত্তি দিয়ে, সেইকাৰণে মই কৈছো। আৰু মই আজি শুনিব খোজা গীতটো হ'ল ভূপেন হাজৰিকা দেৱৰ আকাশীটা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। আৰু মই মাত্ৰ দুজন শ্ৰোতাই নাম ল'ম, সময় নষ্ট নকৰো। এজনৰ হিতেশ্বৰ লক্কৰ আৰু বিনি বিনি দেৱী।
0: হয় হয়, ধন্যবাদ। আপুনি ঠিকেই কৈছে বাৰু, সকলোৱে বিচাৰে, আপোনালোকেও যেনেদৰে বিচাৰে আন শ্ৰোতাসকলেও আমাৰ অনুষ্ঠান শুনি ভাল পায় বা নিজৰ প্ৰিয় গীতটি শুনিব বিচাৰে ফোন কৰি পেলাই, নহয় জানো? ঠিক আছে ঠিক আছে, এনেদৰে আমালৈ ফোন কৰি থাকিব, আপুনি আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিবলৈ লৈছো। হেল্ল'
4: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
4: মই নলবাৰী জিলাৰ চিটিকাটা গাঁও ডেকাবুঢ়া হৈছকৰ পৰা আমি হাজাৰা বেগমে কৈছো। আপোনাৰ ভালনে বাইদেউ?
0: অ ভাল ভাল, আপোনাৰ ভালনে?
4: হয় ভালে আছো, বহুত ব্যস্ততাৰ মাজতে ফোন কৰিলো। মই আজি শুনিব বিচাৰিছো তৰালী শৰ্মা বাইদেউ, যিকোনো এপিৰ বাইদেউ, এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছো যে কিছুমান শ্ৰোতা এনেকুৱা আছে যে সন্ধ্যা লাপতো কৰে, সুৰত ধৰিত কৰে আৰু ফোনিম কল্পতো কৰে, কিন্তু সেইখিনি আমি নিজে বুজি পাব লাগে। বহুত শ্ৰোতাই আগ্ৰহেৰে বাচ্চা থাকে নিজে কৰিবলৈ। গতিকে কেইজনমান গুৱাহাটীৰ শ্ৰোতা আছে, নামটো নকওঁ, তেখেতসকলে সদায় সদায় কৰে, চাই কৰোঁতে সকীকে হ'ল যে আপোনালোকে চাৰিদিন বা এসপ্তাহ ফোন নকৰিব, নেক্সট দিনাখন আকৌ কৰে। আৰু এইখিনিতে মই হিতেশ্বৰ লগৰ মামা আৰু বংকী মামাৰ কথা ক'ব বিচাৰিছো। তেখেত দুয়োজনেও মানে ফোন নকৰে আৰু ময়ো ফোন নকৰোঁ, দহ দিনৰ পিছত বা এসপ্তাহ পিছতে ফোন কৰোঁ। কাৰণ আমি শ্ৰোতাসকলক কোৱাৰ লগে লগে বুজি পাইছো যে আমাকো কৈছে, সেইটো বাৰু তেখেতসকলে বুজি পোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ।
0: নহয় ঠিকে আছে, আপোনালোকে ফোন কৰি থাকিব, আপোনালোকে শুনি আছে কাৰণে আমি
4: ভাল পাওঁ, কাৰণে মই গান শুনো আৰু অনুৰোধ কৰিম। সেই সুবিধাটো আমি শ্ৰোতাসকলে দিব লাগিব বাইদেউ।
0: ঠিক আছে, ভালেই বাৰু, ঠিকেই কৈছে। তথাপিও কৰি থাকিব ফোন এনেদৰে আমালৈ। আৰু আজিতো আমাৰ এটাই ফোন লাইন, আমি এটাই নম্বৰ পাইছোঁ, গতিকে অকণমান অসুবিধা হ'বও পাৰে। তথাপিতো তাৰ মাজতে আমি গীতবোৰ শুনাই যাম, কৰি থাকিব আগলৈকো। ধন্যবাদ, আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
4: হয়,

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূল্যা চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূল্যা চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: পুনৰ আহিছোঁ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
2: হেল্ল' নমস্কাৰ বাইদেউ।
1: নমস্কাৰ, কোনে কৈছে আপুনি?
2: মই ৰঙিয়া তিনিআলি লাচিত নগৰ ৱাৰ্ড নম্বৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা বংকিম চন্দ্ৰ দাসে কৈছোঁ।
1: হয় হয়, বংকিম চন্দ্ৰ দাস, আপুনি কি গীত শুনিব আজি?
2: মই আপোনাৰ বিজয় ভূঞাৰ কণ্ঠ ৰদ কাচুলি এলবামৰ যিকোনো এটা দিলে হয়।
1: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপোনালোকৰ ফালে এতিয়া বতৰ কেনেকুৱা?
2: বতৰ আজি মানে ৰ'দ দিছে, খুব ভাল লাগিছে।
1: কালিটো পুৰা বৰষুণ আছিল নহয় জানো?
2: যোৱাকালি বৰষুণৰ বতৰেই এইটো ৰ'দ দিছোঁ, কিন্তু অলপ মানে আজি পুৰা ৰাতিপুৱাৰ পৰা ৰ'দ কৰি গ'লেছে আৰু ভাল লাগিছে।
1: ভাল লাগিছে, হয় হয়, ঠিক আছে। আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছো।
2: দুজনৰ নাম ল'ব হৈছে বাইদেউ।
1: হয় হয়, কওক।
2: ৰেডিঅ'ৰ জৰিয়তে চিনাকি আমাৰ হিতেশ্বৰ লগৰ দা, হাজিৰা বেগম, মাধুমী নাথ, এই তিনিজনলৈ এই গানটো উৎসৰ্গা কৰিলোঁ।

0: বিজয় ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজি মোৰ সৈতে ডিউটি ৰুমত আছে কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। আমালৈ আন এটি ফোন আহিছে, আমি উঠাই লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই চাইগাঁও পানী শিতুৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব আজি?
1: আপোনাৰ হকীকত বলছিলখনৰ কুমাৰ খান আৰু অলকাগিনীকে গোৱা যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি এতিয়া কি কিহত ব্যস্ত হৈ আছে?
1: মই আজি বাইদেউ পথাৰত আছোঁ।
0: পথাৰত?
1: হয় হয়, পথাৰ মাৰি আছে ট্ৰেক্টৰ। আৰু যোৱাকালি এক বিঘা ৰোৱা হ'ল, মানে এক বিঘাৰ অলপ ওপৰত গৈছে। আজি আৰু এক বিঘামান যাব, চাৰিজনী ৰোৱনী আছে। আজি বাৰু শেষ হ'ব বাইদেউ আমাৰ।
0: শেষ হ'ব? আপোনালোকে নিজে কৰে নে পথাৰৰ কাম?
1: হয়, আমি যেতিয়া সময় পাওঁ তেতিয়া আমি, মই নিজেই।
0: হয় হয়, খুব ভাল লাগিছে চাগে। পথাৰত কামো কৰি আছে, তাৰ মাজতে নিজৰ ভাল লগা গীতটি শুনিবও বিচাৰিছে, ভাল লাগিব। আমাৰো ভাল লাগিছে আপোনাৰ প্ৰিয় গীতটি আমি শুনাব পাৰিম।
1: কওক। মই আচলতে মোৰ অতিকৈ মৰমৰ মিতা বাইদেউ আৰু কৰবী হাজৰিকা বাইদেউ,
0: হয়,
1: লগতে সমূহ ৰেডিঅ' সন্মানীয় শ্ৰোতালৈ গীতটো উচৰ্গা কৰিছোঁ বাইদেউ।
0: হয় হয়, ধন্যবাদ। ঠিক আছে, আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ।
1: হয় হয়, ধন্যবাদ।

0: সেয়া আছিল হকীকত ছবিত কুমাৰ চানু আৰু অলকা ইয়াগনিকৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: পুনৰ আহিছোঁ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। হেল্ল'
4: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপোনাৰ নামটো ক'ব?
4: হয়, মই মাইনা দাস লালগণেশৰ পৰা কৈছোঁ।
0: লালগণেশৰ পৰা মাইনা দাস, কি গীত শুনিব আজি?
4: মই ৰাণু বৈশ্য বাইদেউৰ ফুল ফুলি পৰি গ'ল এই গীতটো শুনিব বিচাৰোঁ।
0: হয়, বৰ সুন্দৰ গীত, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি কি কৰি আছে এতিয়া? ঘৰৰ কাম কৰি কৰি গান শুনাৰ এটা মজাই বেলেগ, নহয় জানো? সময়ো নালাগে, গান শুনি শুনি কাম কৰি থাকিব পাৰে আপুনি, নহয় জানো? হয় হয় হয়, ঠিক আছে, আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ।
4: হয় হয়।

আজিৰ অনুষ্ঠানত ভাগ লোৱা আৰু শুনি থকা শ্ৰোতাসকললৈ ধন্যবাদ জনাইছোঁ। লগতে ডিউটি ৰুমৰ কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষ আৰু ট্ৰান্সমিটাৰত থাকি মোক সহযোগ কৰা আটাইলৈ কৃতজ্ঞতা জনাইছোঁ।

0: দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই বিনীতা ডেকাই এই গীতেৰে সামৰিছোঁ আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভী।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজিৰ জীৱন সুৰভি যিগৰাকী অতিথি, তেখেতক মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম, কিয়নো তেখেত এগৰাকী কৃতি শিক্ষক, এগৰাকী সাহিত্যিক, কেইবাখনো গ্ৰন্থ তেখেতে ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ হৈ ওলাইছে, প্ৰায় 40খনমান গ্ৰন্থ হ'ব তেখেতৰ, আৰু বিভিন্ন সামাজিক কামত তেখেত জড়িত হৈ থাকে। কালজুৰি বুলি কয় তেখেতৰ যি জন্মস্থান, দৰং জিলা, কিন্তু ঠাইখন খৈৰাবাৰী
1: অঞ্চলৰ।
0: তেখেত হৈছে শ্ৰীযুত পুনুৰাম কলিতা ডাঙৰীয়া। স্বাগত জনাইছোঁ আপোনাক।
1: নমস্কাৰ।
0: আমি আপোনাক পাই সুখী হৈছোঁ, কিয়নো আপুনি কৃতি শিক্ষকটো হয়েই। আমি সুখী এইকাৰণে বেছিকৈ হৈছোঁ যে এগৰাকী আপুনি নিয়মীয়া আমাৰ ৰেডিঅ'ৰ খুব ভাল শ্ৰোতা। প্ৰায়ে আপোনাৰ আমি কথা সেই খৈৰাবাৰী অঞ্চলৰ পৰা ফোন পাই থাকোঁ আমি।
1: হয়,
0: গতিকে ৰেডিঅ' শুনি আপুনি খুব ভাল পায় নহয়? সেই অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভণি সেই ৰেডিঅ'ৰে কৰিব খুজিছে আপোনাৰ কথা বাৰ্তা?
1: আৰম্ভণি এই আমাৰ পিতা বংশীধৰ কলিতা আৰু মাই সাবিত্ৰী কলিতা, তেখেতসকলেও মানে ৰেডিঅ'ৰ প্ৰতি ইমান ভক্ত আছিল, মানে তেতিয়া অলপ দাম বেছি আছিল, তথাপি আমি পিতাক ৰেডিঅ' কিনি আনি তেওঁক হেৰি শুনাইছিলোঁ আৰু খুব ভাল পাইছিল। ৰেডিঅ'টো পুৱাৰ বৰ্ণনা অনুষ্ঠানৰ পৰা তেখেতে শুনে, যে আকৌ তাৰপিছত এই বাৰ্ধক্যই যেতিয়া তেখেতক হেঁচা মাৰি ধৰিলে, তেতিয়াও তেখেতে কিন্তু ৰেডিঅ'টো এৰি দিয়া নাছিল, আৰু কোনোবাই ৰেডিঅ'টো কিবা কাৰণত বন্ধ কৰিলে তেওঁ কয় যে ৰেডিঅ'টো কিয় বন্ধ কৰিলা, ইমান সুন্দৰ গান চলি আছে, ভূপেন হাজৰিকাৰ গান খুব ভাল পাইছিল।
0: আপোনাৰ কোন প্ৰিয়?
1: মোৰ আচলতে ভূপেন হাজৰিকাই প্ৰিয়। মই যিমান দিন অনুৰোধ কৰোঁ ৰেডিঅ'ৰ কল্পতৰুত, এই তেতিয়া মই ভূপেন হাজৰিকাৰে গীতবিলাক অনুৰোধ কৰোঁ। তাৰ দ্বিতীয়তে হ'ল দীপালী বৰঠাকুৰ বাইদেউ, আৰু তেওঁৰ বিভিন্ন কালজয়ী গীত, চেনাই মই যাওঁ দেই, তাৰপিছত আদি কৰি যোন ধনে জোনালীতে, এই তাৰপিছত আছে আগলি বাহৰে লাহৰী গগনা, বহি তাঁতৰ পাতত বাওঁ, আহে কি নাহে মোৰে ধন চেনাই, এটি শ্ৰীপতী
0: মনত,
1: গতিকে এইবিলাক গীত, অমৰ গীত, এইবিলাক গীত অনুৰোধ কৰোঁ। আৰু যেতিয়া অনুৰোধৰ ফোন ইন অনুৰোধ নাছিল, তেতিয়া চিঠি দিছিলোঁ, কেতিয়াবা প্ৰায় 10-12খন পৰ্যন্ত পুৰস্কাৰ লিখি চিঠি পঠাইছিল,
0: চিঠি পঠিয়াইছিল।
1: খৈৰাবাৰী ডাকঘৰলৈ যাওঁ, 2.5 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা, এই ডাকঘৰলৈ গৈ একেলগে গোটেইখিনি চিঠি ডাকঘৰত দিওঁ।
0: এতিয়া আপোনাৰ কথালৈ আহিছোঁ, আমি ক'লোৱেই যে আপোনাৰ জন্মস্থান কালজুৰি দৰং, সেই ঠাইখনৰ কথা অকণমান কওকচোন, ঠাইখনৰ পৰিৱেশৰ কথাটো কওক।
1: হয় হয়, আমাৰ এই এই পিতৃ পিতা মহসকল আচলতে আছিল দৰং জিলাৰ দক্ষিণ পূব অঞ্চলৰ খতৰা সত্ৰ বুলি, খতৰা সত্ৰ আছে এখন, লেচাকনীয়া গোবিন্দ আঁতৰী সত্ৰ সেইখন, গতিকে সেই সত্ৰৰ ওচৰৰ পৰা আমাৰ পিতাহঁত প্ৰায় 1940-45চনমানৰ ভিতৰতেই খৈৰাবাৰী অঞ্চলত হাবি জংগলে ভৰা দৰঙী ৰজাৰ মাটি আছিল সেইবিলাক, আৰু তাতে একেবাৰে এই বিঘাত প্ৰায় 60 টকামানকৈ পিতাই 14 বিঘা মাটি কিনি লৈছিল তাত, আৰু ওচৰ চুবুৰীয়া মানুহ কেইবা ঘৰো আহিছিল, আৰু সেইসকলৰে এটা চুবুৰী পাতি বসবাসো কৰিছিল আৰু সেইদৰে খেতি বাতি কৰিছিল, সেনেকৈ আছিল সেই সময়ত। আৰু আমি নিজে দেখিছোঁ বাঘ আছিল তেতিয়া হাবি জংগলবিলাক, বাঘ আছিল, বাঘ দেখিছোঁ আমি ঘৰৰ লৈ আহি, ঘৰৰ পৰা বেৰা ভাঙি, বাঁহৰ বেৰা ভাঙি গৰু উলিয়াই লৈ গৈছিল, এইবিলাক আমাৰ চকুত আৰু দেখা হৈছে। আকৌ পথাৰত গৰু যেতিয়া দৰক দিয়া হয়, পথাৰত গৰু দৰক দিলেও বাঘে কি কৰে, এই দৰক ছিঙি বাঘে পিঠিত গৰু তুলি লৈ যায়, এনেকুৱা হৈছে, সম্পূৰ্ণৰূপে দেখিছোঁ। গতিকে আমাৰ পিতাহঁতৰ দিনত সেইটো আছিল, আৰু আমি যেতিয়া 8-9 বছৰমানতহে আমি স্কুললৈ যাওঁ, কাৰণ কালজুৰি গাঁৱত LP স্কুল নাছিল, প্ৰাথমিক বিদ্যালয় আছিল। এই তাৰে কালজুৰি গাঁৱৰ পশ্চিমফালে এখন শিমলুবাৰী বুলি গাঁও আছিল, সেইখনতহে এই প্ৰায় 1963-62চনমানত স্কুল স্থাপিত কৰিছিল প্ৰাথমিক বিদ্যালয়, আৰু সেইখন স্কুলৰে আমি এই দ্বিতীয় দল হিচাপে

0: আমি তাত পঢ়িবলৈ গৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ।
1: তাৰপাছত আপুনি লাহে লাহে আগবাঢ়ি গৈ থাকিল, স্কুলৰ পঢ়াল
0: খৈৰাবাৰী
1: দিনৰ কথা,
0: হয় খৈৰাবাৰী সাহায্যপ্ৰাপ্ত তেতিয়া হাইস্কুল চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল, আৰু তাতে তেতিয়া চতুৰ্থ শ্ৰেণীত আমি নাম লগাব লগা হৈছিল তেতিয়া, হয় চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুলৰ হেৰিবিলাক
1: হাইস্কুল তাতে
0: পঢ়িছিলোঁ, হয়।
1: তাৰপাছত হায়াৰ ছেকেণ্ডেৰী,
0: হায়াৰ ছেকেণ্ডেৰী মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, আমি পঢ়োঁতে পিউ মঙলদৈ কলেজত আহিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত, 75 চনত হেৰি উত্তীৰ্ণ হয়, সেই বছৰতেই 75তে নামভৰ্তি কৰিলোঁ মঙলদৈ কলেজত পিউ, আৰু পিউ 77 চনত পাছ কৰি তাতেই বিএ পৰীক্ষা বিএ শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।
1: হয়, আপুনি এগৰাকী কৃতি শিক্ষক, আপুনি কেইবাটাও ইতিমধ্যে শিক্ষকতাৰ বাবে বঁটা লাভ কৰিছে,
0: হয় হয়।
1: গতিকে কেতিয়া চাকৰিত সোমালে, শিক্ষকতাৰ চাকৰি কেনেদৰে আৰম্ভ কৰিলে, এই কথাখিনি কওকচোন, আৰম্ভণি ক'ৰ পৰা হৈছিলে?
0: হয় হয়, এই মই প্ৰথমতে তেতিয়া ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, মই যেতিয়া বিএ সন্মান সহকাৰে পাঠ্যক্ৰমৰে পাছ কৰিলোঁ তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম ভৰ্তি কৰি পঢ়াৰ এটা ইচ্ছা আছিল, কিন্তু পিতাই মানে বাৰে বাৰে কয় যে তই চাকৰি বিচাৰ আৰু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত কেনেকৈ তোক পঢ়াম, গতিকে তই চাকৰিকে হেৰি কৰ, ঘৰখনৰ অৱস্থা এয়া, কাৰণ যিখিনি খেতিৰ মাটিৰ ধান সেইখিনিৰে বছৰ জোৰাকৈ ইফালে পৰিয়ালো বাঢ়িছিল, আমাৰ 5জন ল'ৰা ভাই ককাই আৰু এজনী ভনী, গতিকে তেওঁলোকৰো পঢ়া শুনা আছে, আৰু গতিকে খেতি বাতি মই মাজু আছিল, ককাইদেউ আছিল, ইতিমধ্যে ঢুকাইছে ককাইদেউ, তেওঁ পুলিচ বিভাগত চাকৰি কৰিছিল, ঠিক তেনেকৈ বিএ পাছ কৰাৰ পিছতেই মই চাকৰিৰ এপ্লিকেশ্যন দি হেৰি কৰিলোঁ, মানে অপ্ৰাদেশিত স্কুলেই হওক বা প্ৰাদেশিত স্কুলেই হওক, চৰকাৰী স্কুলেই হওক, য'তে মানে এছাম ট্ৰিবিউনখন দ্বিতীয় পৃষ্ঠাটো চাওঁ, শিক্ষকৰ মানে শিক্ষকতা জীৱনটোৱে মই ব্ৰত বুলি ভাবি লৈছিলোঁ আচলতে, অন্য চাকৰিত সিমান মন নাছিল, গতিকে শেষত গৈ প্ৰথমতে মানে মোৰ হেৰি হ'ল টংলা ছোৱালী হাইস্কুলৰ, তেতিয়া এই ডেপুটেশ্যন ভেকেঞ্চিত এটা পোষ্ট ওলাল সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে, সেইটোত মই 15জনমান ইণ্টাৰভিউ লৈছিল, 15জনমান পৰীক্ষাৰ্থীৰ ভিতৰত মই উত্তীৰ্ণ হ'লোঁ সেইটো হেৰি ইণ্টাৰভিউ, গতিকে তাতে মই যোগদান
1: শিক্ষকতা
0: আৰম্ভণি হ'ল টংলা ছোৱালী হাইস্কুল,
1: তাৰপাছত
0: আৰু তাৰপিছত প্ৰায় দুবছৰমান তাত শিক্ষকতা কৰাৰ পিছতেই এই যিজন মানুহ পঢ়িবলৈ ডেপুটেশ্যনত গৈছিল তেওঁ ঘূৰি আহিল, আহাত মোৰ হেৰিটো অফ কৰি দিলে, পিছত তাৰ পৰা মই ওলাই আহি আকৌ দৰখাস্ত দিবলৈ ধৰিলোঁ, এইবুলি দৰখাস্ত দি কুমাৰী কাটা ছোৱালী হাইস্কুলত আকৌ মই পালোঁগৈ, তাত চাকৰি শিক্ষকতা কৰি থাকোঁতেই মই তেতিয়াৰ পৰা দৰখাস্ত দিয়া মানে বাদ দিয়া নাই, সেইখনো অপ্ৰাদেশিত স্কুলেই আছিল, 200 টকা কোনোমতে মাহেকীয়াকৈ দিছিল 200 টকা, আৰু টঙলাত দিছিল টংলা ছোৱালী আছিল 150 টকাকৈ মাহিলী দৰমহা, এই তেতিয়া কুমাৰীঘাটিত কুমাৰীঘাটত থাকোঁতেই মই শ্বিলঙৰ শ্বিলং বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰিৰ বাবে হেৰি পালোঁ, এডভাৰটাইজটো পালোঁ, বিজ্ঞাপনটো পাই উঠি দৰখাস্ত দিলোঁ, দি উঠাৰ পিছত কিছুদিন পিছতেই ইণ্টাৰভিউৰ কাৰণে মোক মাতিলে তালৈ স্কুললৈ, আৰু তেতিয়া শ্বিলঙলৈ কোনোদিন গৈ পোৱা নাই, সাহস কৰি শ্বিলঙলৈ গ'লোঁ, তেতিয়া আছিল ট্ৰেন্সপৰ্ট অসম ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল আৰু মেঘালয় ৰাজ্যিক পৰিবহণ নিগমৰো ট্ৰেন্সপৰ্ট আছিল, আৰু এই পল্টন
1: বজাৰৰ
0: আস্থানত টিকট কাটিলোঁ 9 টকাৰ আছিল তেতিয়া ভাড়া, এই 9 টকা ভাড়াৰে গৈ পালোঁ, গৈ উঠি শ্বিলঙৰ টুৰিষ্ট হোটেলত থাকিলোঁ ৰাতিটো, পিছদিনা পুৱা
1: অকলে গৈছে নে কোনোবা গৈছে?
0: অকলে গৈছোঁ মানে বুকুত সাহ বান্ধিছোঁ আৰু, হোটেলত থাকিলোঁ ৰাতিটো, পিছদিনা পুৱাই 10টা বজাত পৰা ইণ্টাৰভিউ আছিল শ্বিলং বিদ্যালয়ত, তাতে প্ৰায় 30-25জনমান হেৰি আছিল, পৰীক্ষাৰ্থী আছিল ইণ্টাৰভিউ দিয়া হেৰি, আৰু তেনেকৈ ইণ্টাৰভিউ দিলোঁ, দিয়াৰ পিছতেই মই ভাবিছোঁ ইমান কেণ্ডিডেটৰ ভিতৰত ক'ত আৰু ইয়াত পাম শ্বিলঙত, কিন্তু কেইদিনমানৰ পিছতে কি আহিল, এই সেইখন আহিল হেৰি টেলিগ্ৰাম আহিল টেলিগ্ৰামত লিখিলে যে আপুনি সোনকালে যোগদান কৰক,
1: সেইখন শ্বিলং বিদ্যালয়খন তেতিয়া অসমীয়া ভাষাত
0: অসমীয়া মাধ্যমৰ
1: আছিল,
0: অসমীয়া মাধ্যমৰ আছিল,
1: প্ৰাদেশিকৃত স্কুল আছিল।

0: তাতে আমি মই যোৱাৰ মুহূৰ্ততে ষ্টেণ্ড কৰিছিল কোনোবা এজন, নামটো মই পাহৰিলোঁ,
1: এটা সময়ত তাৰ ফলাফল বা ৰিজাল্ট মেট্ৰিকৰ
0: ভাল আছিল, খুব ভাল আছিল
1: আমি জনাত হয়। তাত কিমান বছৰ শ্বিলং বিদ্যালয়ত আপুনি কিমান বছৰ?
0: শ্বিলং বিদ্যালয়ত মই ছয় বছৰ থাকিলোঁ। ছয় বছৰ থাকি চিন্তা কৰিলোঁ যে তেতিয়া মই ইকান সিকানকৈ গম পাইছিলোঁ, আৰু আমি নিজেও তেতিয়া মেঘালয় শিক্ষক সন্থা বুলি এটা সন্থা গঠন হৈছিল, আৰু সন্থাটোৱে চৰকাৰক দাবী উত্থাপন কৰি আছিল আচলতে পেঞ্চনটো দিব লাগে এনেকৈ। এইবিলাক কাৰণত ভাবিলোঁ নাই অসমত দৰখাস্ত দি থাকোঁ চাকৰিৰ কাৰণে, সুবিধা হয় যদি যাম ইয়াৰ পৰা, শ্বিলঙৰ পৰা আকৌ। এই সৌভাগ্যক্ৰমে 1989 চনত সেইদৰে মই তাত অসমত চৰকাৰী স্কুলখনৰ কৌপাটীৰ এখন মানে ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় কৌপাটীখনক সাধাৰণতে। ক্ষুদ্ৰ ভাৰত মানে ভাৰতবৰ্ষৰ যিমানকেইটা প্ৰায়বিলাক জনগোষ্ঠীয়ে সেই কৌপাটীত, সেই জনগোষ্ঠীবিলাক
1: দৰং জিলাতে
0: আছিল হয়। তেনেকৈ কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখনত মই যোগদান কৰিলোঁগৈ। দীঘলীয়াকৈ তাত থাকিলোঁ হয়। ভাল লাগিল তাৰ পৰিৱেশটো, যিখিনি তাত যিখিনি অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ খুব একেবাৰে ব্যৱহাৰ পাতি খুব ভাল, প্ৰতিজন অভিভাৱকে সকলোবিলাকে আমাক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোৱে ছাৰ বুলি মাতিছিল আমাক। আৰু তেওঁলোকৰ পৰিয়ালৰ যেতিয়া বিয়া বাৰু উৎসৱ পাৰ্বণ হয় আমাক নিমন্ত্ৰণ দিছিল, আৰু আমি এই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশেৰে তাত আছিলোঁ, গতিকে তাৰ পৰা আৰু আহিবলৈ মন কৰা নাছিলোঁ।
1: কিমান চনত আপুনি
0: তাৰ পৰা 2017 চনত তাৰ পৰা মই এই 17 চনৰ 30 নৱেম্বৰৰ দিনা, আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান, সাধাৰণতে অৱসৰৰ দিনাই কেতিয়াও শিক্ষকক বিদায় দিয়া নাছিল ইমান দিনে সেইখন স্কুলত, কিন্তু মোকটো কি কৰিলে সেই তেতিয়াৰ প্ৰধান প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে ক'লে নহয় এখেতক কিন্তু আমি সেইদিনাই বিদায় দিম এইবুলি সেইদিনাই বিদায়ৰ ব্যৱস্থা কৰিলে মোক। বিদায় সভা পাতিলে আড়ম্বৰপূৰ্ণভাৱে, আৰু বিদায় সভাখন সুন্দৰভাৱে পৰিচালনা কৰি আবেলি সময়ত মোক আকৌ খৈৰবাৰীৰ কালজুৰীৰ ঘৰলৈ লৈ গৈছে। দুখন বাছ গাড়ী, সৰু সৰু গাড়ী কেইবাখনো, ছাত্ৰ ছাত্ৰী শিক্ষকৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীগল, অভিভাৱক কিছু অংশ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোবিলাকে লৈ গৈ মোক ঘৰত থৈছে। হয়,
1: খুব সুন্দৰ এটা আপোনাৰ যি কৰ্মজীৱন, শিক্ষকতাৰ জীৱন, কৃতি জীৱন, আপুনি কেইবাটাও বঁটা লাভ কৰিছে শিক্ষকতাৰ বাবে, কৃতি শিক্ষক বঁটা লাভ কৰিছে দৰং জিলাৰ ভিতৰত, যিটো জিলা ভিত্তিত যিটো বঁটা 2014 চনত
0: পাইছে,
1: কৃতি শিক্ষক বঁটা 2017 চনতো আপুনি লাভ কৰিছে। গতিকে ধৰক অন্যান্য বেলেগ বঁটা আছে, কিন্তু প্ৰথমতে কৃতি শিক্ষকৰ কথাখিনি কৈছোঁ, আপুনি খুব ভাল শিক্ষক এজনে হিচাপে পৰিচয় দিছিলে।
0: এতিয়া কথা হ'ল এই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বা শিক্ষক গোটৰ গোটেই শিক্ষকসকলেও আমাৰ যিটো পাঠদানৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলে যিটো আয়ত্ত কৰাৰ হেৰি দিশ, এই সকলোবিলাক মানে চাই চিতি সাধাৰণতে বিদ্যালয়ৰ পৰা এটা প্ৰস্তাৱ পঠায়, শিক্ষক গোটৰ পৰাও এটা প্ৰস্তাৱ পঠায়, আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও প্ৰস্তাৱ এটা পঠায়। শিক্ষকজনৰ যিটো পাৰদৰ্শিতা বা পাঠ্যপুথিৰ যিটো জ্ঞান বা বিষয়বস্তুৰ প্ৰতি যিটো জ্ঞান, এই সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি সেইদৰে প্ৰস্তাৱ দিছিল। আৰু তাৰোপৰিও যিটো সহপাঠ্যক্ৰম, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, নৃত্য, একাংকিকা নাট প্ৰতিযোগিতা, আৰু একাংকিকা নাট প্ৰতিযোগিতা সেই সময়ত সেনেকৈ স্কুলত আমাৰ হায়াৰ ছেকেণ্ডাৰীখনত হোৱা নাছিল, কিন্তু মই গৈ যেতিয়া মই নিজে নাটক লিখিলোঁ, একাংকিকা নাট প্ৰায় প্ৰতি বছৰে 4-5খনমানকৈ লিখোঁ, আৰু সেইখিনি মই নিজে কি কৰোঁ, নিৰ্দেশনা দি মঞ্চস্থ কৰাওঁ, আৰু মোৰ সেই নাটককেইখনে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পায়। এইবিলাক সহ পাঠ্যক্ৰমৰ ক্ষেত্ৰতো, আৰু কুইজ প্ৰতিযোগিতাটো এটা বৰ আকৰ্ষণীয় অনুষ্ঠান, সেইটোতো ল'ৰাবিলাকক উপকৃত কৰোঁ, আৰু কুইজৰ কুইজ মাষ্টাৰ হিচাপে শিক্ষকসকলে আমাকেই, মোৰ ওপৰতেই নিৰ্ভৰ কৰে, প্ৰশ্ন কটা কটাৰ পৰা আদি কৰি গোটেইখিনি চলোৱা কাৰ্যসূচী চলোৱা গোটেইখিনি। গতিকে এইবিলাক মানে কাৰণত বিশেষকৈ জিলাখনৰ শিক্ষকসকলেও আমাৰ ওপৰত অলপ দৃষ্টি দিয়ে, তেওঁ পোৱাৰ যোগ্য। আৰু যিদিনা মই পাইছিলোঁ বঁটা, বিভিন্নজনে ফোন কৰি গৈছে যে উপযুক্ত মানুহকে বঁটা দিছে। আৰু
1: খুব ভাল, আপুনি ইতিমধ্যে আপুনি লিখা মেলাৰ কথাটো ক'লে যে নাটক আপুনি লিখিছে, একাংকিকা নাট, যিটো আপোনাৰ দীঘলীয়া এখন তালিকা আমি পাইছোঁ আপোনাৰ।

0: কিতাপৰ এখন দীঘলীয়া তালিকা, শিক্ষকতাটো কৰিছে, তাৰ সমান্তৰালকৈ আপুনি নিৰবিচ্ছিন্নভাৱে আপুনি লিখি গৈছে, আৰু আপুনি যেনেকে ক'লে যে পূৰ্ণাংগ নাটো আপুনি লিখিছে কেইবাখনো, আৰু ভ্ৰাম্যমান থিয়েটাৰো তাত
1: মঞ্চস্থ
0: কৰিছে। গতিকে এই আপোনাৰ লিখাৰ বা লেখকৰ যিটো আপোনাৰ যাত্ৰা, সেইটোৰ বিষয়ে কওকচোন।
1: লেখকৰ যাত্ৰা, মই প্ৰথমতে এই ষষ্ঠ সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ বিদ্যালয়ত সাহিত্যচৰা বুলি এটা বিভাগ আছিল। তেতিয়া আমাৰ শিক্ষাগুৰুসকলে কয় যে তোমালোকে লিখি আনিবা, গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, যিকোনো এটা বস্তু তোমালোকে। সপ্তাহত শনিবাৰে সাহিত্যচৰা হৈছিল সেই স্থানটোত। কিন্তু তেতিয়া সেই ষষ্ঠ শ্ৰেণীৰ পৰাই কিন্তু লিখিছিলোঁ, মই প্ৰবন্ধ লিখিছিলোঁ, কেতিয়াবা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম তৰংগ নামৰ

0: বা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম তৰংগ নামৰ এখন আলোচনী ওলাইছিল সেই সময়ত কলেজত পঢ়ি থাকোঁতে, আৰু তেতিয়াই কবিতা এটা মই দিছিলোঁ, শেৱালিৰ হাঁহি। সেইটো মোৰ প্ৰথম কবিতা, ছপা কবিতা, তৰংগ আলোচনীখনত প্ৰকাশ পাইছিল। আৰু তাৰপিছতেই মই অসম আন্দোলনৰ ভিত্তিত চক্ৰবিহু নামৰ এখন নাটক লিখিছিলোঁ এই টংলাত থাকোঁতে। এই আজৰি সময়ত মানে টংলাত থাকোঁতে মই এনেকুৱা কৰিছিলোঁ, মই স্কুলত পাঠদান কৰাৰ উপৰিও মই দিনৰ পুৱাৰ ভাগত দুটা টিউচন লৈছিলোঁ ছাত্ৰ ছাত্ৰীক, আকৌ সন্ধিয়ালৈকে প্ৰায় 9 বজালৈকে টিউচন। হেৰি তেতিয়া দৰমহা কম, 150 টকা, সেইখিনিৰে চলিব নোৱাৰি, গতিকে মই ভাবিলোঁ নহয় টিউচন ল'ব লাগিব। আৰু টিউচনত মই ইংৰাজী বিষয়টো পাঠদান কৰিছিলোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলক সেই সময়ত। গতিকে তেতিয়া সেই সময়ত 9 বজালৈকে মোৰ পাঠদান কাৰ্য চলে, তাৰপিছত নিজে ৰন্ধা বঢ়া কৰি খাওঁ তেতিয়া। আৰু তাৰপিছতেই কি কৰোঁ, আকৌ ৰাতি প্ৰায় 12 বজামানলৈ কলম হেৰি চলাওঁ,
1: লিখে আৰু
0: লিখোঁ। এই 84 চনত নাটকখন লিখিলোঁ চক্ৰবিহু, লিখি চবা কৰিব পৰা নাই,
1: প্ৰথম নাটক,
0: প্ৰথম নাটক।
1: তাৰপিছত
0: যেতিয়া মই গৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেৰি কৰোঁ, যোগদান কৰোঁ, তেতিয়া মোক কিছু সংখ্যক সেই নাটকখন দেখি কয় যে এইখন ছপা নকৰে কিয়, অসম আন্দোলনৰ ইয়াত হেৰি আছে, বিষয়বস্তু আছে ইয়াত। তেতিয়াতো মইতো সাহ কৰিব নোৱাৰোঁ, বহু ভাবি চিন্তি কি কৰিলোঁ। এই তেতিয়াতো গৌপাটীত থাকোঁতেও কিন্তু টিউচনৰ পৰা কিছু অলপ হেৰি উপাৰ্জন কৰিছিলোঁ। তেতিয়া মই মঙলদৈৰ ছপাশালত গৈ সেই চক্ৰবিহুখন দিলোঁ ছপা কৰিবলৈ, আৰু 1500 কপি ছপা কৰিলোঁ। তেতিয়া ছপা খৰচ এতিয়াৰ তুলনাত কম আছিল, 10,000 টকা গৈছিল। আৰু 1990 চন তেতিয়া মই 89 গ'লোঁ শ্বিলঙৰ পৰা, গৈ 90 চনত সেইখন ছপা কৰিলোঁ। গঢ়ি উঠি যিখন বিদ্যালয়ৰ বঁটা বিতৰণী সভা, তাতে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীক মই মাতি লৈ গ'লোঁ, নিমন্ত্ৰণ দি লৈ গ'লোঁ। তেখেতৰ হতুৱাই আছাৰ আলী, মহম্মদ আছাৰ আলী আছিল, তেখেতে সেইখন কিতাপ উন্মোচন কৰিছিল 1990।

0: আপুনি একাংকিকা নাটক কেইবাখনো লিখিছে,
1: হয় হয়,
0: তেজৰ জখলা,
1: হয়,
0: নিশাৰ সপোন, মাটিৰ পুতলা,
1: হয়,
0: বৈদ্যভূমিৰ জোন, এনেকুৱা ধৰণৰ একাংকিকা নাট, এইবিলাক আপুনি স্কুলত মঞ্চস্থ
1: কৰিছে? স্কুলত কৰিছোঁ, কলেজতো কৰা হৈছে। কলেজত এই তেজৰ জহলাখন অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰি পুৰস্কাৰ পাইছে। পোৱাৰ পিছত আৰু সেই মঞ্চস্থ কৰা এই অভিনেতাসকলে কি কৰে, চিঠি লিখিছে। তেতিয়া আৰু মোবাইল নাছিল সেই সময়ত, এই চিঠি লিখি মানে মোক হেৰি কৰিছে, উৎসাহ উদ্দীপনা দিছে, এনেকুৱা নাটক আৰু লিখক এইবুলি মোক উৎসাহ দিছিল।
0: এই নাটকৰ লগত আপুনি কাব্য গ্ৰন্থ লিখিছে, প্ৰবন্ধ সংকলন আছে আপোনাৰ, উপন্যাস লিখিছে কেইবাখনো, গল্প সংকলন লিখিছে, পৌৰাণিক কাহিনীও আপুনি লিখিছে, পুৰাণৰ মৌকোহ বুলি আপুনি লিখিছে, পুৰাণৰ অমিয়া সুৰ বুলি লিখিছে, পুৰাণৰ ৰহ ঘৰা বুলি লিখিছে।
1: গতিকে
0: এই যিবিলাক গ্ৰন্থৰ প্ৰতি আপোনাৰ গ্ৰন্থ ৰচনাৰ প্ৰতি, পঢ়া লিখাৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আমি দেখিছোঁ। প্ৰায় দুকুৰিমান পুথি হ'ব চাগে প্ৰকাশ হৈ যিখিনি,
1: তিনিকুৰি
0: সংখ্যাটো কম নহয়। এতিয়া আপুনি নিৰন্তৰভাৱে লিখি থাকে?
1: নিৰন্তৰভাৱে, তাৰমানে মোৰ পাঠকৰ যিটো আকৰ্ষণ,
0: হয়,
1: সেই আকৰ্ষণবিলাক মই লক্ষ্য কৰিলোঁ। সাধাৰণতে কোনবিলাক পুথিতে কোনখিনি মানুহে পঢ়ে ভাল পায়, সেইমতে মই 18খন পুৰাণ কিনিলোঁ। 18খন পুৰাণ কিনি 18 পুৰাণখনৰ আকৰ্ষণীয় কিছুমান কাহিনী বাছি নিৰ্বাচন কৰিলোঁ, চুটি চুটি কাহিনী, আৰু সেইবিলাক মোৰ নিজৰ ভাষাত সহজতে বুজিব পৰাকৈ লিখিলোঁ, লিখি ছপা কৰিলোঁ।
0: আৰু এটা ডাঙৰ কাম আপুনি কৰিছে, আপুনি অসমীয়া সংস্কৃত শব্দকোষ লিখিছে, অভিধান,
1: সংস্কৃতৰ শিক্ষক হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃত অভিধানখন দিব পৰা নাছিলোঁ। এখন যিখন উলিয়াইছিল আনন্দৰাম বৰুৱাই সংস্কৃত ইংৰাজী অভিধান, তাৰপিছততো আৰু কোনেও উলিওৱা নাছিল, যদি উলিয়াইছিল যদিও আমাৰ হাতত পৰা নাছিল। কিন্তু মই ভাবিলোঁ আমাৰ পাঠ্যক্ৰমৰ ভিত্তিত অষ্টম, নৱম, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যে যদি সহজ সৰল ভাষাত কামত অহাকৈ এই অভিধান এখন লিখোঁ, তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব এইবুলি ভাবি মই হাত দিলোঁ। সেইটো প্ৰথমতে ভাবিছিলোঁ যে মই আৰু দুগৰাকী, এজন হিন্দী শিক্ষকক আৰু ইংৰাজী শিক্ষক এজনক মই হেৰি কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। মই যেতিয়া প্ৰথমতে অসমীয়াৰ পৰা সংস্কৃত কৰিলোঁ, তেওঁলোকক কৰিলোঁ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীখিনি দিয়ক একেটা শব্দৰে, আকৌ হিন্দী শিক্ষকজনক ক'লোঁ আপুনি হিন্দীৰ শব্দখিনিও দিয়ক, তেতিয়াহ'লে চাৰিটা ভাষাত হ'ব। তেতিয়া পাঠকসকলে, সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে একেটা বহাতে গোটেইখিনি শব্দৰ অৰ্থ জানিব, ট্ৰেঞ্চলেশ্যন অনুবাদ কৰাৰ ক্ষেত্ৰত সহজ হ'ব।
0: হয়,
1: এনেকৈ কথাটো চিন্তা কৰি মই আগবাঢ়িলোঁ আগতে, কিন্তু বাকী কেইজনে কিন্তু
0: যি নহওক আপোনাৰ নিজা প্ৰচেষ্টাত এইখন ধুনীয়া অসমীয়া সংস্কৃত শব্দকোষ হৈছে, খুব এটা প্ৰেৰণাদায়ক কথা ছাত্ৰ ছাত্ৰীৰ কামত অহা
1: কামত।
0: আপুনি এই জীৱনযোৰ আপোনাৰ যি শিক্ষকতা বা লেখকৰ যিটো যাত্ৰা বা ইমানখিনি আপুনি কৰিছে, কৰি আছে এতিয়াও, তাৰবাবে আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, বিভিন্ন অনুষ্ঠান
1: প্ৰতিষ্ঠানৰ পৰা
0: সাহিত্যৰ ক্ষেত্ৰতো পাইছে, সাহিত্য ৰত্ন বঁটা পাইছে, লগতে জীৱন সমৃদ্ধ বঁটা লাভ কৰিছে, ভাষা গৌৰৱ বঁটাও লাভ কৰিছে, ভাৰত গৌৰৱ বঁটাও লাভ কৰিছে আপুনি, মহা বংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট কলকাতাৰ
1: যিটো ট্ৰাষ্ট হয়
0: তাৰ পৰা আপুনি লাভ কৰিছে, গুৰু বৈভৱ বঁটাও পাইছে, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আপোনাক দিছে, বিভিন্ন সাহিত্য, জিলা সাহিত্য সভাই দিছে আপোনাৰ, ওদালগুৰি জিলা সাহিত্য সভাই দিছে, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত সাহিত্য সন্মান 2025 এইখিনি বঁটা দিছে, আৰু সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসমে আপোনাক দিছে অসম জ্যোতি সন্মান বঁটা 2025 চনত। কেনে এক অনুভৱ জীৱনৰ এই সময়ছোৱাত আপোনাৰ?
1: এতিয়া যিখিনি মই ভাবিছোঁ, যিখিনি কাম কৰিলোঁ, গতিকে এই কামখিনিকেই, কৰ্মকেই জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি গণ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত ঈশ্বৰে কৃপাৰ দৃষ্টিৰে চোৱা যেন লাগিছে, বা বহুতে বিভিন্নজনে মোৰ গ্ৰন্থ পঢ়ি ফোন কৰে, মই গ্ৰন্থতে মোৰ ফোন নম্বৰটো আছে, যে কিতাপখন একে বহাতে তিনিবাৰ পঢ়িলোঁ, ছাৰ আপোনাৰ কিতাপখন একে বহাতে মানে তিনিবাৰ পঢ়িবলৈ মন গ'ল। আৰু এটা কথা হৈছে যে মই যিটো গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়,

0: তাত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰিলে প্ৰথমতে মোৰ চাৰিখন কিতাপ তেওঁলোকে ল'লে, পুৰাণৰ মৌকুখন তেওঁলোকে প্ৰথম ল'লে। লৈ উঠাৰ পিছত ধুবুৰীৰ পৰা এজন মানুহে মোক ফোন কৰিছে, পুৰাণৰ মৌখন ধুবুৰীত এই যিটো হেৰিত ধুবুৰী জিলা পুথিভঁৰালত এই পুৰাণৰ মৌকুখন গৈ পাইছেগৈ। তাৰে পাঠক এজনে মোক পঢ়ি কৈছে, ক'লে যে দাদা আপুনি মোক ঘৰত ৰাখিব পৰা কাৰণে এখন কিতাপ পঠিয়াব পাৰিবনে, আপোনাক যি লাগে মই দিম, খা খৰচ পৰে। তো মইতো খুব উৎসাহ পালোঁ, ধুবুৰীটো পাইছেগৈ মোৰ কিতাপ। হয় হয় হয়। তেতিয়া মই তেওঁলৈ স্পীড পোষ্টত কিতাপখন পঠাই দিলোঁ। মই ক'লোঁ একো মোক পইচা আৰু নালাগে, হয় পঢ়াটোৱে আপুনি যে পঢ়ি মোক উৎসাহ উদ্দীপনা দিছে সেইটোৱে ডাঙৰ পুৰস্কাৰ মোৰ কাৰণে। আৰু
1: খুব ভাল লগা কথা এজন লেখকৰ বাবে, খুব সুন্দৰকৈ গৈ পাইছে। গতিকে আমাৰ লাহে লাহে অনুষ্ঠানৰ যি নিৰ্ধাৰিত সময় সেই হ'ব হৈছে। গতিকে আমাৰ জীৱন সুৰভি বুলি যিটো কওঁ, আমাৰ এটা উদ্দেশ্য যে একো একোজন ব্যক্তিৰ সেই জীৱনৰ যিটো এটা ধৰক এটা অভিজ্ঞ জীৱনৰ
0: সুগন্ধ
1: সেইটো বিলাই দিব খোজে। আপুনি ইতিমধ্যে ক'লে যে কৰ্মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰ, শ্ৰেষ্ঠ উপাসনা বুলি কৈছে। আৰু কিবা অনুভৱ ক'ব খোজে নেকি?
0: আৰু মানে এতিয়া কথা হ'ল, এই অভাজনক এই বিভিন্ন সভা সমিতিবিলাকত মাতে, ভাগৱত পাঠত মাতে। এতিয়া আমাৰ চুবুৰীটোত এই কাতি মাহৰ 1 তাৰিখৰ পৰা ভাগৱত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ কৰা, আৰু তাৰে দায়িত্ব মোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে সেনেকৈ এই ভাগৱত পাঠত যাওঁ, ধৰ্মালোচনী সভাবিলাকত মাতে, আৰু সেইবিলাকত গৈ আধ্যাত্মিক দিশৰ কথা কৈ উঠি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পৰামৰ্শ দিওঁ যাতে তেওঁলোকে আধ্যাত্মিক দিশত তেওঁলোকে চৰ্চা কৰে। আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও কি কৰিছে, এই নামঘৰবিলাক সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক বৰঙণি দিছে। গতিকে নৱপ্ৰজন্মই এই নামঘৰলৈ গৈ তেওঁলোকে কি কৰিব লাগে, এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে। হয় আৰু তেওঁলোকক কৈছোঁ মই যে সকল নৱপ্ৰজন্মই যিহেতু প্ৰহ্লাদে 5 বছৰতে কি কৰিছিল, ঈশ্বৰ আৰাধনা কৰিছিল, ধ্ৰুৱয়ো সেইদৰে 5 বছৰতো কৰিছিল আৰাধনা। যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইদৰে ঈশ্বৰ আৰাধনা কৰে, তেন্তে তেওঁলোকৰ মনৰ পৰা এই যিটো বিশৃংখলাৰ মনোভাৱ এইটো আঁতৰি যাব, আৰু তেতিয়া সমাজখন সুশান্তিৰে ভৰি পৰিব। গতিকে সুশান্তি বা সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি এইদৰে কি কৰিব লাগিব, ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী সভাবিলাকত কৈ আছোঁ। আমি কি কৰোঁ পৰিবাৰ আৰু মই, যিদিনা মইনা কলিতা, মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ, এতিয়া ঘৰৰ ছোৱালী 3 জনী বিয়া দিছোঁ। গতিকে আমি দুয়োজনে কি কৰোঁ, মেট্ৰিকৰ ৰিজাল্ট দিবাৰ দিনাই এই পাছ কৰা ফেল কৰা আটাইৰে ঘৰলৈ গৈ তেওঁলোকক উৎসাহ উদ্দীপনা দিওঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সেইদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই যাওঁ, যাই তেওঁলোকক হেৰি কৰোঁ,
1: পাছ কৰিব লাগিব,
0: মানে ফেল কৰাবিলাক উৎসাহ দিওঁ, এইবাৰ ফেল কৰিলে কথা নাই, অহাবাৰ তুমি নিশ্চয় পাছ কৰিবা। আৰু শিক্ষক দিৱসৰ কথা মই কওঁ ছাত্ৰ ছাত্ৰীসকলক, যে শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে। শিক্ষাগুৰুসকলে এই তোমালোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে, গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক যাতে এখন গামোচা দি এটা কলম দি তেওঁলোকক কি কৰিব লাগে, সেৱা কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক এইটো বুজাওক।
1: খুব সুন্দৰ কাম কৰি আছে আপুনি এনেকৈ, আৰু উঠি অহা চামক আপুনি উৎসাহ উদ্দীপনা দি আছে। গতিকে এনেদৰে আপোনাৰ এই যাত্ৰা, যি আপোনাৰ লেখকৰ যাত্ৰা অব্যাহত থাকক। পুনৰম কলিতা ডাঙৰীয়া, আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খৈৰাবাৰী সেই অঞ্চলৰ পৰা আহিলে, ইমান দূৰৰ পৰা আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, আৰু জীৱনৰ ইমান কথা আপুনি বিলাই দিলে, আৰু যি আপোনাৰ কৰ্মৰ কথা কৈছে, এই কৰ্মই নিশ্চয় যি শুনি আছে তেওঁ আটাইকৈ অনুপ্ৰাণিত কৰিব। আৰু আপোনালৈ আমি এয়াই আগ্ৰহ কৰিছোঁ যে আপোনাৰ এই কৰ্ম আপুনি এনেদৰেই সুস্থ সুঠাম দেহাৰে চলাই গৈ থাকক, তাকে কামনা কৰিছোঁ। আজিলৈ আপোনাক ইয়াতে বিদায় জনাবলৈ
0: বহুত বহুত ধন্যবাদ। ময়ো আপোনাক ধন্যবাদ জনালোঁ, এইদৰে আমাক মাতি আনি এই অভাজনক এইটো সুযোগ দিয়াৰ বাবে, মোৰ অন্তৰৰ অনুভূতিখিনি শ্ৰোতাসকলক বিলাই দিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
1: আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ এই খণ্ডটি আজি ইমানতে সামৰিছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। নমস্কাৰ।

0: জীবন সুরভি। অনুষ্ঠানটির প্রযোজনা আছিল হিমান্ত বর্মার।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

ইমান পৰি ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰশিক্ষণ আৰু গৱেষণা পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। খন্তিক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ

0: Acabó.
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহ চক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো 1জন লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰীসেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত যোৱা নিশাৰ ভাগত জিলাখনৰ কেইবাটাও অঞ্চলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে। জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এখন জাননী জাৰি কৰি সকলো নাগৰিককে সতৰ্ক হৈ থকাৰ লগতে বান প্ৰভাৱিত এলেকালৈ অপ্ৰয়োজনীয়ভাৱে নাযাবলৈ আৰু জৰুৰী সহায়ৰ বাবে 03731077 আৰু 94353-58371 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা কৃষি বিভাগে এটা বিশেষ বান নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। এই নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে কৃষকসকলে কৃষিৰ ক্ষতি সম্পৰ্কীয় বাৰ্তা তাৎক্ষণিকভাৱে বিভাগক জনাব পাৰিব আৰু এই তথ্যৰ আধাৰতে পৰৱৰ্তী সময়ত ক্ষতিপূৰণ আৰু বান সাহায্য লাভ কৰিব পাৰিব। শিৱসাগৰ মহকুমা কৃষি বিষয়াৰ তত্বাৱধানত 3গৰাকীকৈ সহকাৰী কৃষি পৰিদৰ্শকক এই নিয়ন্ত্ৰণ কক্ষত নিয়োগ কৰা হৈছে। কৃষকসকলে 6900872364-93652-14631 আৰু 9401208784 ফোন নম্বৰলৈ ফোন কৰি ক্ষয় ক্ষতিৰ পৰিমাণ জনাব পাৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱা কৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে।
2: আজি মই বঙাইগাঁওলৈ আহিছিলোঁ আৰু বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ওচৰৰ গোটেইখন ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত, জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু কৰ বিভাগৰ বিষয়াসকলক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলোঁ আৰু ইয়াতে যিখিনি ট্ৰেন্সপৰ্ট ট্ৰেভেল এজেঞ্চি আছে, হাৰ্ডৱেৰ বিজনেছমেন আছে, এই ধৰণৰ মানুহখিনিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। এইকাৰণে যে এই আমাৰ যিটো ইণ্টাৰষ্টেট বৰ্ডাৰ, ই শ্ৰীৰামপুৰে হওক বা বক্সিৰহাটে হওক, বিভিন্ন ধৰণৰ পাব্লিক ভেহিকল যিবিলাক চলে, বাছ ইত্যাদি, নাইট ছুপাৰ ইত্যাদি বা ডে ছুপাৰ চলে, তাত যথেষ্ট পৰিমাণে বিনা জি এছ টিত গুডছ অহাটো আমাৰ তাত ইনফৰমেশ্যন আছে যে তাত জি এছ টি পেইড কৰা নহয়, বিনা জি এছ টিত গুডছ আহি থাকে আৰু যিসমূহ গাড়ী আছে সেই গাড়ীবিলাকে মানুহতকৈ আচলতে গুডছ আনাতে বেছি ব্যৱহৃত হয় আৰু তেওঁলোকৰ গুডছ আনাটোৱে প্ৰায়ৰিটি, যাৰ ফলত এই গুডছবিলাকত যেতিয়া 18% জি এছ টি থাকে তেতিয়া জি এছ টি দি যিসকলে ব্যৱসায় কৰে তেওঁলোকেও তেওঁলোকৰ লগত কম্পিট কৰিব নোৱাৰে আৰু চৰকাৰৰ এটা ডাঙৰ লছ হয়।
1: দেশত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেল টাকেডা বায়োফাৰ্মাটিচিকেল ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবা নিযুত লোকক আক্ৰান্ত কৰা ৰোগবিধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই প্ৰতিষেধকবিধ 4ৰ পৰা 60 বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূৰ্বে ডেংগুত আক্ৰান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়ে এই প্ৰতিষেধক ল'ব পাৰিব। আন কেতবোৰ ডেংগু প্ৰতিষেধকৰ বিপৰীতে কিউডেংগা গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক প্ৰতিষেধক পৰীক্ষা কৰাৰো প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে নগৰীকৰণ জলবায়ু পৰিৱৰ্তন মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত দুটা দশকত দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰাখিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে বিশ্বদেৱ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ, বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা লাইভ আগবঢ়াইছে অমিত বাস্কোটাই।
1: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: নমস্কাৰ প্ৰিয় শ্ৰোতাও, আপ সুন ৰহে হে আপকা পচন্দিদা কাৰ্যক্ৰম পৰাগমালা লাইভ। শ্ৰোতাও, ইস কাৰ্যক্ৰম মে মই অমিত বাস্কোটা আপ সভি কা হাৰ্দিক স্বাগত কৰতা হওঁ। मैं आशा करता हूँ कि जहाँ कहीं भी आप मुझे सुन रहे हैं खुश होंगे और जीवन की छोटी छोटी खुशियों का आनंद ले रहे होंगे। श्रोताओं, कभी कभी मैं सोचता हूँ हमारा जीवन भी कितना अजीब है ना। हम दिन भर में कितनी तरह के मौसमों से गुजरते हैं। कभी मन उदास हो जाता है, कभी किसी पुराने दोस्त की याद आ जाती है, तो कभी दिल बिना वजह ही मुस्कुराने लगता है। पर इन सारी फीलिंग्स को, इन सारी अनुभवों को, मन में उठे अलग अलग ख्यालों को शब्दों में पिरोने का काम भला कौन करता है? जाहिर है हमारे प्यारे फिल्मी गीत। और जब गीत संगीत की बात आती है तो एक ऐसा नाम हमारे समक्ष आ जाता है जिसने 4 दशकों तक हम सबको हंसाना, रोना और मोहब्बत करना सिखाया। जी हाँ श्रोताओं, 21 जुलाई का यह दिन बेहद ख़ास है क्योंकि इसी दिन सुरों के सबसे बड़े बाजीगर आनंद बख्शी साहब का जन्मदिन है। आज परागमाला लाइव में हम बख्शी साहब की उसी मखमली दुनिया की सैर करने वाले हैं।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জ্যোতিষাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত পৰিচয় হওঁ, লগতে তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো

0: দুগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। এগৰাকী হৈছে জুপিকা চক্ৰৱৰ্তী,
1: নমস্কাৰ,
0: আৰু আনগৰাকী হৈছে ঋষিকা দত্ত,
2: নমস্কাৰ।
0: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ। আপোনাৰ পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
1: নমস্কাৰ, সমূহ শ্ৰোতাক মোৰ সশ্ৰদ্ধা প্ৰণাম। মই নলবাৰী জিলাৰ আৰিকুচি গাঁৱৰ বাসিন্দা। মোৰ স্কুলীয়া জীৱনৰ পাতনি আৰিকুচিতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত, নন্দন কানন শিশু নিকেতন আৰিকুচি নাম। তাৰ পৰাই মোৰ শিক্ষা জীৱনৰ পাতনি মেলোঁ। তাৰপিছত

0: মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ বজালী জাতীয় বিদ্যালয়ৰ পৰা। ইয়াৰ পিছত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা মই দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হওঁ। ইয়াৰ পিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা। আৰু বৰ্তমানে মই বি এড কৰি আছোঁ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা। মোৰ ঘৰত মা দেউতা দাদা আমি চাৰিজনীয়া।
1: এতিয়া জানিব বিচাৰিছোঁ আপোনালোকে সাহিত্যৰ ক্ষেত্ৰখনত কেনেকৈ জড়িত হ'ল। প্ৰথমে মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ।
2: সাহিত্য ক্ষেত্ৰখনত অহাৰ বাবে প্ৰথম বাতাৱৰণটো ঘৰৰ পৰাই পাইছিলোঁ। মোৰ মা সংস্কৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। লিখা মেলা বুলিয়েই নহয়, কবিতা, গান, নৃত্য, নাটক সকলোৰে লগত জড়িত। তেওঁৰ পৰাই মই প্ৰথম অনুপ্ৰেৰণা পাইছিলোঁ। সৃষ্টি যে ইমান সুন্দৰ জানিব মই তেওঁৰ পৰাই পাৰিছিলোঁ। একেলগে দেউতাও এজন সমাজ হিতৈষী, তেওঁ সাহিত্যৰ লগত খুব বেছি পৰিমাণে জড়িত। তেওঁলোকৰ পৰাই মোৰ সাহিত্যৰ প্ৰথম আৰম্ভণি। ভাবা এটা কথা লিখি ৰাখিবলৈ প্ৰথম তেওঁলোকে শিকাইছিল। তাৰপিছত লাহে লাহে কিতাপ পঢ়িলোঁ। আমাৰ অসমীয়া সাহিত্য এনেও চহকী, বহুত এনেকুৱা কিতাপ আছে যিবোৰ পঢ়াৰ পিছত নিজৰ অনুভৱটো ব্যাখ্যা কৰিবৰ মন যায়। তেনেকৈয়ে শব্দৰ লগত চিনাকি, শব্দৰ ক্ষেত্ৰখনক শব্দশৈলী সজোৱা, এই যে ইচ্ছা, এই ইচ্ছাবোৰ বাঢ়ি গৈছিল। আৰু বিশেষকৈ পিছত কবিতাৰ ৰূপ ল'লে প্ৰকৃতিৰ সৌন্দৰ্যটোৰ পৰা। মোৰ ল'ৰালি খুব ধুনীয়া। আমাৰ মামাহঁতৰ গাঁও বৰপুৰীয়া, নৈপৰীয়া এটা অঞ্চল, খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা অঞ্চল। মই ল'ৰালি তাতেই পাৰ কৰা। খুব বেছি সময়ে মই মামাহঁতৰ ওচৰতে আছিলোঁ। নৈ আছিল, পথাৰ আছিল, আৰু আমাৰ ল'ৰালিৰ সেই সময়ত ফুটফুটীয়া জোনাক আছিল, তৰা ভৰা আকাশ আছিল। সেই সকলোখিনিৰ পৰাই সাঙুৰি লৈ মোৰ সাহিত্য, মোৰ কবিতা, মোৰ চিন্তা ভাৱনাৰ উদ্বেগ তাৰ পৰাই জন্ম।
1: মানে প্ৰকৃতিয়ে আপোনাক কবিতা লিখিবলৈ বিশেষভাৱে
2: প্ৰেৰণা
1: যোগাইছে। আৰু আপুনি স্কুলীয়া জীৱনত বা তাৰ পাছত মহাবিদ্যালয়ৰ জীৱনত কেনেধৰণে এয়া আগবঢ়াই নিলে?
2: স্কুলীয়া জীৱনততো মোক ছাৰ বাইদেউসকলে বহুত উৎসাহ জনাইছিল। মই যেতিয়া নন্দন কানন শিশু নিকেতনত আছিলোঁ, তাতেই ছাৰসকলে ভয়টো নোহোৱা কৰি মঞ্চত থিয় দি কথা ক'বলৈ উৎসাহিত কৰিছিল সেই সময়ৰে ছাৰ বাইদেউসকলে। তাৰপিছত হাইস্কুলীয়া শিক্ষাৰ সময়তো মোৰ সাহিত্য চৰ্চা চলি আছিল ছাৰ বাইদেউৰ উৎসাহত, মা দেউতাৰ উৎসাহত। সেই সময়তে মই বহুত কবিতা লিখিছিলোঁ আৰু অষ্টম শ্ৰেণীত থাকোঁতে এখন নাটকো লিখিছিলোঁ। নাটকখনৰ নাম আছিল মৰম। তেনেকৈ চলি আছিল, উৎসাহ দিছিল, ফুলবোৰ শুধৰাই দিছিল। তাৰপিছত যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াও মই এখন নাটক লিখিছিলোঁ। সেইখন অৱশ্যে নিজৰ বাবে নহয়, ভণ্টিহঁতৰ বাবে লিখি দিয়া আছিল। কবিতাৰ চৰ্চাও চলি আছিল। সেই সময়তে এখন অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাও হৈছিল। সেই ৰচনা প্ৰতিযোগিতাটোত যেতিয়া ভাগ লৈছিলোঁ, পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। সেইটোৱে আৰু বেছি উৎসাহিত কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। তেতিয়াৰ পৰা কথাবোৰ অলপ বেছি গভীৰকৈ আৰু যিকোনো কাম কৰোঁতে সদায় সতৰ্ক হৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ, যাতে চৰ্চাটো কৰি যাওঁতে ক'তো ভুল নহয়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যাত্ৰাও মোৰ খুব ধুনীয়া। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত, নীলাখামৰ চিঠি, সেয়াই আৰু।
1: ঠিক একেখিনি কথাই শিশিকা দত্তৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ পথাৰখনত কেনেদৰে খোজ দিলে?
0: মই যদি সেই কথাটো ক'বলৈ যাওঁ, ঘৰখনেই হৈছে প্ৰথম মূল মোৰ ভেটি। সকলোৰে ঘৰখনত এটা ধুনীয়া পৰিৱেশ থাকে যাৰ পৰা আমাৰ চিন্তাধাৰাখিনি ওলাই আহিবলৈ চেষ্টা কৰে। মোৰ মা এগৰাকী বহুত সাংস্কৃতিবান মনৰ মাতৃ বুলি কওঁ, কাৰণ তেওঁ আছিল পাঠশালাৰ আমাৰ লেখিকা চৰা আছিল। মা মানে ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যে মোক মানে, মই তেতিয়া 7-8 বছৰীয়া, মায়ে মোক তাৰে মাহেকে বষেকে তেওঁলোকৰ সভা কিছুমান অনুষ্ঠিত হয়, তেওঁলোকে কবিতা পাঠ কৰে, গল্প পাঠ কৰে, তাত মোকো লৈ গৈছিল। কিন্তু মাক যেতিয়া মই তাতে লিখিলোঁ যে ইমান ধুনীয়াকৈ কথা কয়, তেওঁলোকৰ বাকী লেখিকাখিনিয়ে ইমান ধুনীয়াকৈ কথা কয়, মোক সেইটোৱে এটা অনুপ্ৰেৰণা যোগাইছিল যে মোৰ কিবা এটা লিখিব লাগে। তাতে আকৌ মোৰ ঘৰত পুথিভঁৰালৰ ব্যৱস্থা আছিল। সৰুৰ পৰা মা দেউতাই মোক জন্মদিনত হওক, বিশেষ দিনত হওক, কিতাপ উপহাৰ দিছিল। গতিকে মই সৰুৰ পৰা সেই পুথিভঁৰালটোত মই ভাবিছিলোঁ যে কেনেকৈ ইয়াত কিতাপৰ সংখ্যা বঢ়াব পাৰি। মই এতিয়াও তেনেকৈ কিতাপ কিনিও পঢ়োঁ। সেইটো আহিছিল মোৰ মা দেউতাৰ পৰাই। মোৰ দেউতাই এতিয়াও মানে সাহিত্য সভাৰ লগত জড়িত হৈ আছে পাঠশালাত। গতিকে তাৰ পৰা অনুপ্ৰেৰণা পালোঁ। তাৰপিছত আমাৰ ঘৰত ৰাখিছিল সৰুতে, আমি সকলোৱে

0: পঢ়িছোঁ, সফুৰা, মৌচাক, জিজ্ঞাস, এই আলোচনীবিলাকত মই যেতিয়া দেখোঁ তাতে এটা কিতাপ পঢ়ি লিখা প্ৰতিযোগিতা আছিলে। তেতিয়া খুব সম্ভৱ মই চতুৰ্থ পঞ্চম শ্ৰেণী, তেতিয়া মায়ে ক'লে যে ইমান কিতাপটো সৰু সুৰা কিতাপ পঢ়ি থকা যায়,
1: মানে কিতাপৰ বিষয়ে
0: কিতাপৰ বিষয়ে লিখিব লাগে আৰু ভাল হ'লে তাতে প্ৰকাশ পায়। মায়ে ক'লে, মই মানে কওঁ যে প্ৰকাশ যদি নাপায়, মায়ে ক'লে লিখি থকা চেষ্টা কৰা। তেনেকৈ মোৰ প্ৰায় দুই তিনিবাৰমান মোৰ প্ৰকাশ হৈছে। মোৰ মানে প্ৰথম লেখা প্ৰকাশ হোৱা আলোচনীখনেই হৈছে।

0: মথু জুবিন গাৰ্গ, আচলতে তেওঁক এৰি মোৰেই সৃষ্টিৰ জগতখন ভাবিবই নোৱাৰোঁ। তেওঁ মোৰ বাবে আচলতে প্ৰেৰণাৰ এক অনাবিল উৎস। মোৰ ভালপোৱা, মোৰ যৌৱন, মোৰ জীৱন, মোৰ চিন্তা গোটেইখিনিত কেনেকৈ মোক আগুৰি আছে মই আচলতে কোনোদিন বুজাবই নোৱাৰিম। জুবিন দাৰ নামতে লিখা এটা কবিতাৰে আৰম্ভ কৰিব বিচাৰিম। কবিতাৰ শিৰোনাম জুবিনেই থৈছোঁ, এজাক জোৰ মলয়া নিজৰাৰ জিৰি জিৰি ঢৌ, নাইবা লুইতখনেই জেনিবা নতুন, সদায় নতুন কুঁহিপাতৰ লেখিয়া সৰি পৰা এজাক বৰষুণ। তুমি জীৱনৰ এক সুন্দৰ উপমা, এক জীয়া শিল্পকলা, তুমি উৰণীয়া নেগুৰ কটাচিলা হৃদয়ে হৃদয়ে স্থিত, তুমি সুৰ হৈ উঠে উঠে গুঞ্জিত, কেতিয়াবা সুৰুজ কলা আকাশ, কেতিয়াবা জোনাকী পৰা দুপৰীয়া, চকু মুদিলেই বতাহ, চকু মেলিলেই শিখা, আহত চোটৰ ঔষধি বৰষা, চিৰ যৌৱনা সুন্দৰৰ পূজাৰী, তুমি মৃত্যুঞ্জয়ী উশাহ, তুমি তোমাৰ দৰে আজীৱন অনাবিল কৃষ্ণবাহীৰ ধ্বনি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম শ্বেতা। বলাকাৰ পাখিত কোনে গুজে ৰঙা, কাৰ ইমান সাহ, মোৰ অভ্ৰৰূপী কলিজা সেউজীয়া হীৰেৰে জাল বন্ধা, মনবন্দী স্বপ্ন পক্ষী অশ্ৰু নৈৰ উত্তাল যাত্ৰা, এই আকাশ সৰু এই সাগৰ সৰু, মই চকুত সামৰো পাৰাপাৰ হীন পৰিধি মোৰ কাণত ওলমে যোন, বলাকাৰ পাখিত সোণ ছটিওৱা তুমি কোন, এন্ধাৰ কিমান কলা মোৰ নাভিত অংকুৰিত শুকুলা।
1: খুব সুন্দৰ, আপুনি কবিতাৰ মাধ্যমেৰে আপোনাৰ ভাৱৰ গুৰগুৰণি খুব সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে। এইবাৰ মই ঋষিকা দত্তৰ ওচৰলৈ আহিছোঁ। আপুনি যে গল্প লিখে, গল্প লিখাৰ ক্ষেত্ৰত আপুনি কোনবিলাক বিষয়ক সামৰি ল'ব চেষ্টা কৰে?
2: মই ইতিমধ্যে ক'লোঁ মই এটা নগৰীয়া এটা অঞ্চলত ডাঙৰ দীঘল হৈছোঁ। হয়, মোৰ ল'ৰালি খুব ধুনীয়া আছিল, তথাপিতো কিছুমান সমাজৰ নিষ্ঠুৰ বাস্তৱৰ লগত মই মুখামুখি হৈছোঁ, মই দেখিছোঁ সেই মানুহবোৰৰ ৰূপ দেখিছোঁ। গতিকে সেই সমাজৰ মানুহখিনিক মোৰ গল্পত স্থান দিবলৈ মই চেষ্টা কৰিছোঁ। তাৰ মাজত প্ৰকৃতি থাকিবই, প্ৰকৃতি আমাৰ চাৰিওফালে থাকে যিহেতু, কিন্তু সমাজৰ অকল হাতী খোৱা জনতা বুলিয়েই নহয়, সমাজৰ প্ৰায়বোৰ মানুহকে যাতে মই মোৰ গল্পত লৈ আহিব পাৰোঁ, এটা এটা চৰিত্ৰত উপস্থাপন কৰিব পাৰোঁ, তাৰ চেষ্টা কৰিছোঁ।
1: হয়, বাস্তৱ জীৱনৰ ছবিবোৰ আপুনি আপোনাৰ গল্পত আঁকিবলৈ চেষ্টা কৰে। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ গল্প শুনিব বিচাৰিছোঁ।
2: মোৰ গল্প পাঠ কৰাৰ আগতে মই কথা এটা কওঁ। মোৰ গল্পটোৰ নাম দিছোঁ, শিৰোনাম হৈছে মোৰ কেৰেলুৱা। কেৰেলুৱা আমাৰ জীৱনত আমি দেখি থাকোঁ কেনেদৰে পাক খাই পেলাই থাকে, আমাৰ জীৱনটো যেন তেনেকুৱাই, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ঘটনাবোৰ, জীৱনৰ ঘটনাবোৰ ক'ৰবাত পাক লাগি থাকে যেন, এটাৰ লগত এটা ঘটনা। সেইকাৰণে মই মোৰ গল্পটোৰ নাম তেনেকৈ কেৰেলুৱা দিছোঁ, আমাৰ সমাজৰ কিছুমান ঘটনা লগ লগাই পেলাই। গল্পৰ শিৰোনাম কেৰেলুৱা। চাৰে চাৰি বজাৰ ক্লাছৰ পিছত আৰু কোনো মানুহ ৰৈ থকাত নাই, সেইবুলিয়েই মই দৰ্জাখন থমহকৈ বন্ধ কৰি কলেজৰ ডিপাৰ্টমেণ্টৰ পৰা কৰিডৰটোৰে ওলাই আহিছোঁ। চাৰে ছ বজাৰ ট্ৰেইনত হয়তো ঘৰলৈ যাম, নাযাবও পাৰোঁ, তাৰ আগত টিউচনৰ পইচা এটা পাবলৈ আছিল। তালৈ ফোন কৰিবলৈ লওঁতেই অনিচ্ছা সত্ত্বেও চুলিত ইষত হালধীয়া ৰং কৰা ইকনমিক্সৰ কৰ্মীময়ে মোলৈ চাই হঁহাত ময়ো হাঁহিলোঁ। বাৰাণ্ডাতে ল'ৰা দুজনমানক কিবা কথাত গালি পাৰি থকা জিঅ'গ্ৰাফীৰ নেহা মেমক আৰ চকুৰে চাই গুচি আহিলোঁ। ভাৱ হ'ল নেহাৰ চিঞৰকেইটা, কৰবীৰ মুহি নিব পৰা হাঁহি, ষ্টুডেণ্টৰ ক্লাছৰ বহী, পৰীক্ষাৰ বহীয়ে খুন্দা মাৰি মোক যেন এতিয়াই কলেজৰ কাষৰ নদীখনৰ দলঙৰ পৰা গতিয়াই দিব। উফ, অশান্তি। আচলতে এইখন কলেজ নহয়, নতুনকৈ হোৱা ইউনিভাৰ্চিটিহে। দিনত ভৰি চোচৰাই ইয়ালৈ আহোঁ, ওপৰৱালাৰ কথামতে কাম কৰোঁ, ক্লাছত পঢ়াওঁ, শেষ হ'লে ৰুমলৈ যাওঁ। কেতিয়াবা অত্যধিক অশান্তিত দুই এজন বন্ধুর লগত

বিনা দ্বিধাই বাৰত সোমাওঁ। লাইফ এনেকুৱাই দোস্ত, কান্ধত থকা এটা মাৰি চিগাৰেটৰ ধোঁৱা উৰুৱাই বন্ধুৱে কৈ উঠে, টিউচন কৰ না, ধনী ঘৰৰ ছোৱালীক লাহেকৈ টিউচন নল'লে নম্বৰ নাপাব বুলি পতাই ল, তাৰপিছত খেল ষ্টাৰ্ট, 3-4 হাজাৰ যি ৰেট ক সেইমতে পইচা, নোট দিবি, মুখস্থ কৰিব, পৰীক্ষাত লিখিব, বাছ কাম শেষ পায়। নহ'লে দেখাত ইউনিভাৰ্চিটি অথচ কলেজতকৈ অধম এইখনত তহঁতক গাধৰ দৰে খটুৱাব, অথচ পাবলগীয়া পইচাকেইটা মাহৰ মূৰতো নিদিব। কোৱালিফিকেশ্যন কি নাই তোৰ, নেট শ্লেট, এতিয়া PhD, তহঁতৰ ডিপাৰ্টমেণ্টৰ HOD-তকৈও বেছিহে আছে। সি ৰৈ যায়, মই তাৰ কাষৰ পৰা দূৰত আহোঁ। সি আৰু এটা পেক ঢালি লৈ কথা কৈ থাকে। তাৰ প্ৰতিটো কথাই মোৰ মূৰত লাতুম এটাৰ দৰে কোব মাৰি দিয়ে। আৰু বাৰত বাজি থকা গানৰ শব্দই হওক বা তীক্ষ্ণতাই হওক, সহ্য কৰিব নোৱাৰি মই কাণত হাত দি 0.5 কিলোমিটাৰ দূৰৈত থকা মোৰ সৰু ভাড়া ৰুমটোলৈ দৌৰি দৌৰি পলাই আহোঁ। অনবৰতে অসহ্যকৰ গুণগুণনি চাৰিওফালে। আহি পোৱাৰ অলপ পিছতে ভাড়া ৰুমৰ মালিকে আহি ভাড়া দিবলৈ কৈ গৈছে। 3 মাহৰ ভাড়া এতিয়ালৈকে দিয়া নাই মই। তেওঁলোকৰ আগততো ক'লেও নহ'ব, বিশ্বাস নকৰিব যে কলেজ, অহ ক্ষমা কৰিব, ইউনিভাৰ্চিটিৰ ডাঙৰ মালিকে যে লকডাউনৰ দৰে দীঘলীয়া বন্ধৰ পিছত দৰমহাৰ দহটো দিবলৈও মন কৰা নাই। টিউচন কৰোঁ এটা, তাকে হাতে পাছে মিলালেও 7,000 মান আহে, আধা ঘৰত দিওঁতে আৰু আধামান নিজা খৰচ কৰোঁতে শেষ হয়। এতিয়া কাক খুজি কাৰ ঘৰত চাকৰ খাতি 10,000 টকা মই মালিকৰ মূৰত মাৰিব পাৰোঁ? কাৰ কপালত পিষ্টল এটা লগালে থাকোঁতে ইমানখিনি পইচা পাম মই তাকে চিন্তা কৰিলোঁ। পূজা পাৰ হৈ এতিয়া দেৱালীৰ সময়, হাতত পইচা এটা নাই, খাওঁ কি, পিন্ধো কি, দৈনিক তেল নিমখৰ খৰচটোতো আছেই, ঘৰলৈ নগৈ বিচনাতে লাং খাই পৰি থকা মানুহ যদিও মই নহয়, বৰ্তমান তেনেদৰেই আছোঁ। ফটকাৰ ডাঙৰ ডাঙৰ শব্দ এইফালে কাণ নষ্ট কৰি দিছে। খংটো উজাই আহে আকৌ মোৰ, টকা থকা মানুহ ভাই পইচাৰ দমত লাখ লাখ টকা উৰুৱাইছে মাত্ৰ এদিনীয়া উল্লাসৰ নামত। আমি কঙাল, বুকুত থপৰিয়াই নিজে নিজকে নিচুকাওঁ। প্লেনিং মতে কথাবোৰ হ'লে ভাল, নহ'লে আমাৰ দৰে চিধাই ৰাস্তাত পৰি থকা সৰা কুকুৰটোৰ দৰে জীৱন হয়গৈ। মোৰ বেমাৰী দেউতাই ফোনত হাত হেপিয়াই বাবা ৰুম পালিনে বুলি কাহি কাহি যিটো মাতেৰে মোক সোধে, মোৰ তাকৰীয়া পইচাৰে দেউতাক গুৱাহাটীলৈ নি ভাল ডক্তৰ এজনক দেখুৱাব নোৱাৰাৰ দুখে মোৰ মাত থকাথকি কৰি দিয়ে। ফোন কাটি দি মনে মনে উচুপি উঠোঁ, লাভ লাভ ক'ত এইবোৰ শুনি, নাহ তাতকৈ ভাল ফোন চুইচ অফ কৰি এন্ধাৰ মুন্ধাৰ এই ঘৰত বহি থকা। বিন্দাস ভাই, মূৰৰ প্ৰেছাৰ দূৰ কৰাত ইয়াতকৈ আৰু ভাল উপায় আৰু আছেনো কি? প্ৰেমিকাই ফোন কৰে, একো নাই ক'বলৈ মোৰ আজি, তাই বুজে, মোক বুজায় ভাল দিন আহিব ধৈৰ্য ধৰা। আৰে তাই কি বুজিব, 1.5 বছৰ ধৰি কলেজ প্ৰফেচাৰৰ এডভাৰটাইজমেণ্ট বন্ধ হৈ আছে, তাৰ আগত এপ্লিকেশ্যন বায়'ডাটা দিওঁতে দিওঁতে পইচা শেষ, তাই কি দিব মোক, তাইওতো পঢ়ি আছে কলেজত, আজিলৈকে তাইক বস্তু এটা দিব নোৱাৰাৰ বাবে দুখ লাগে মোৰ। অথচ কলেজৰ কাম নোহোৱা হ'লেও প্ৰফেচাৰ মই, কান্দি দিওঁ এইকাৰণেই কেতিয়াবা, তাইক নেদেখাওঁ মোৰ চকুপানীৰ মুখ, কতবাৰ কৈছোঁ গুচি যা মোৰ জীৱনৰ পৰা, একো নাই মোৰ, তথাপি মোৰ দৰে অধমক এৰি যাব নোৱাৰে তাই। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তাইক অনৰ্গল এফালৰ পৰা কষ্টৰ কথাবোৰ কৈ থাকিলেও মনে প্ৰাণে তাইক শুনি থাকে। বন্ধুৱে মোক তাইৰ কথাকৈ জোকালে সিহঁতৰ গাত থপৰিয়াই বলিউডী ষ্টাইলত মই কওঁ, দোস্ত ভাগ্য লাগিব বুজিছ তাইৰ দৰে এজনীক পাবলৈ, ক'ৰবাত হুলস্থুল লাগে, মালিকে চিঞৰে মোৰ ল'ৰাৰ হাতখন জ্বলি গ'ল বুলি মই জাপ মাৰি উঠোঁ। হঠাৎ ঘটনাবোৰ ঘটি যায়, মই তাক কোলাত লৈ ৰাস্তাইদি দৌৰোঁ, কাষত নাৰ্ছিং হোম এখন, সোমাই যাওঁ, আকৌ প্ৰেমিকাৰ ফোন, শুনাচোন

0: পৰা পেপাৰ চোৱা নাই তুমি? আসাম ট্ৰিবিউনত কলেজ প্ৰফেসৰৰ এডভাৰ্টাইজমেণ্ট ওলাইছে, হোৱাটছএপত দিছোঁ, চোৱাচোন সোনকালে। নাৰ্ছিং হোমৰ ৱেটিং ৰুমত বহি বেৰত মূৰটো আওজাই দিছোঁ। কোনোবাই পিছপনীয়া কান্দি থাকে, ৰৈ চাম নেকি? যদি মোৰ মা হয়, যদি ভণ্টি হয়, হ'বওতো পাৰে। যদি মই মৰি পৰি আছোঁ, যদি জ্বলি গৈছে মোৰ সমগ্ৰ দেহ, মুখখন চাই মোৰ মায়ে যদি হাউলি কান্দিছে, যদি ভণ্টিয়ে কৈছে উঠ দাদা দহ টকা এটা দে বুলি, নাই, কোনেও একো কোৱা নাই, মই দম এটাত পৰি নাই। অথচ ভ্ৰমৰ কোলাত শুই আছোঁ আচৰিতভাৱে। ভ্ৰমৰ দুনিয়াত সকলো সঁচা, সকলো মিছা। ভ্ৰমতে যেন মই চাকৰি পাইছোঁ, দেউতাক হস্পিটেললৈ নিছোঁ, ক্ৰমাৎ সুস্থ হৈছে তেওঁ। মোৰ মায়ে নতুন কাপোৰ লৈছে, ভণ্টিক এম এ পাছ কৰাৰ পিছত বিএডত এডমিশ্যন দিছোঁ, ঘৰ এটা আটম টকাৰীকৈ সাজিছোঁ। দুদিন পিছত মোৰ প্ৰেয়কীয়ও আহিব, কি লাগে আৰু? ক'ৰবাত এটা ডাঙৰ বিসংগতি, কেৰেলুৱা এটাৰ দৰে চাৰিওফালৰ ঘটনাৰ সূতাডাল পাক খাই ৰৈছে, মই যেন দুলি আছোঁ গোলক এটাৰ দৰে। বন্ধৰ পিছত আকৌ ছেচনেল পৰীক্ষা আছে, হেড ছাৰৰ হিষ্ট্ৰীৰ পেপাৰকেইখন এদিনতে মোক কাটিবলৈকৈ মেছেজ দিছে, লগত ভ্ৰম আৰু ভুৱা প্ৰতিশ্ৰুতিৰ ৰহণ লগাই কৈছে, তোমাৰতো আমাৰ ইয়াত পোষ্ট ওলালে চাকৰি হ'বই, মই কৈ থৈছোঁ ভিচিক। স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মেছেজৰ ৰিপ্লাইত মই লিখিলোঁ, সিংহক জোকাই ল'লে পিছলৈ কুকুৰেই হওক বা হৰিণেই কোনো সাৰি যাব নোৱাৰে ছাৰ।
1: হয়, খুব সুন্দৰ বাস্তৱ জীৱনৰ এখন জীয়া ছবি আপোনাৰ গল্পৰ মাজেদি প্ৰকাশ পাইছে। আপুনি গল্প লিখাৰ ক্ষেত্ৰত কোনোবা লেখকৰ পৰা বিশেষ প্ৰেৰণা পাইছিল নেকি?
0: মই গল্পৰ কিতাপ পঢ়িছোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ, তেওঁ লিখে বাস্তৱ সমাজৰ কাহিনী। একেবাৰে সৰুৰ পৰা সৰু আমি যিটো বস্তু ক্ষুদ্ৰ বুলি কওঁ, ক্ষুদ্ৰতম বুলি কওঁ, আমি আমি চকুৱে নিদিওঁ, আমি লক্ষ্যই নকৰোঁ, সেই কথাটোকো ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। গতিকে তেওঁৰ কিতাপ শুনি নামেই কম মই, তেওঁৰ গল্পৰ কিতাপ।
1: অনুষ্ঠানত এইবাৰ জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ, পুনৰ আপোনাৰ পৰা কেইটামান কবিতা শুনিব বিচাৰিছোঁ।
2: কবিতাৰ শিৰোনাম জোন ভাৰ্চেছ মই। তোমাৰেই ভাল দিয়া, আকাশ আছে, মোৰ বেয়া, এবুকু সপোন আছে যে। তুমি ঘূৰণীয়া, মই খুনীয়া, তুমি ধুনীয়া, মই দুখীয়া। তোমাৰেই ভাল দিয়া, আকাশ আছে, মোৰ আছে বছৰি পানে ধোৱা মাটি। কবিতাৰ শিৰোনাম নিশিগন্ধা। খুপি খুপি কি বিচাৰিছা, যান্ত্ৰিকতাত ডুব যোৱা কবিতা, নে নিৰাশাত হেৰুৱা আকুলতা। জীৱনৰ গতি খেদি আপোনজনৰ পৰা আঁতৰি যোৱাজনক চিনা নেকি? মোক ঠিকনা এটি লাগে, সম্পূৰ্ণ অচিনাকি, কলা চাই বৰণীয়া মানুহ এজনক বিচাৰিছোঁ। আচলতে শেষবাৰ তেনেকৈয়ে আমাৰ দেখা। বাদ দিলোঁ, তুমি কি বিচাৰিছিলা? এন্ধাৰত কি পাবা, এন্ধাৰত মুখা খোলা দেখিছা? এন্ধাৰত সুবিধা পালে প্ৰেম অপ্ৰেম হয়, কামনাৰ সুবাসত স্বাক্ষৰুদ্ধ হৈ মৰে প্ৰেমৰ কবিতা। মই বাৰে বাৰে কথাৰ বাট হেৰাওঁ, অস্বস্তি পাইছা, এৰা ময়ো পাইছিলোঁ সিদিনা, বুজা নাই নহয়। আচলতে তুমি এটা খুব বেয়া সপোন দেখিছা, মিছা নক'বা, তুমি ভাগৰিছা নহয়নে? অৰ্থহীন যেন লাগিছে নেকি জীৱন অথবা জীৱিকা? চহৰত হৃদয় নাই, কৰবী ফুল চহৰত পাব নাইকিয়া, এচাৰ মাৰি এৰুৱাই দিয়া হাতখন এতিয়া খেপি আইছা, বেছি উচ্চতাত উশাহ লোৱা কঠিন। তললৈ নাচাবা, ভয় খাবা, দুখেৰে কওঁ, তুমি আৰু খুব কম সময় জীয়াই

0: উমি জলে তুহ জুই একুকুরা এরা এবাৰলৈও মই কোন তুমি নুসুধিলা। আকৌ এটা কবিতা, কবিতাৰ শিৰোনাম মোৰ বুকুত জ্বলিছে কি, মোৰ বুকুত জ্বলিছে কি, সোণাৰুৰ পাপৰিৰ গুৰি গুৰি সোণ পুৰি তুমি গৰাই দিয়া নুপুৰ, জোন জোন জোন জোন। মই এতিয়া খোজ দিওঁ হাতত হাৰে ভৰিত হাৰে, কেনিবা ভাঙি যায় তোমাৰ টোপনি, তুমি আৰু সোধা মোৰ বুকুত চলে কি, মোৰ হৃদয় কঁঠালিত হেজাৰ জয়াঙনি। নাহৰ ৰূপালী নাহৰ মোহাৰি মোলৈ বুলি গঢ়াবা নেকি নাক ফুলি।
1: খুব সুন্দৰ। এইবাৰ অনুষ্ঠানৰ শেষত মই ঋষিকা দত্তৰ পৰা জানিব বিচাৰিছোঁ সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে।
2: বহুতখিনি কৰিবলগীয়া আছে, তথাপিতো কওঁ এগৰাকী প্ৰতিষ্ঠিত লেখিকা হ'বলৈ মন আছে। কিন্তু লেখিকা হোৱাতকৈ বৰ্তমানে মোৰ ইচ্ছা আছে এগৰাকী ভাল পঢ়ুৱৈ হোৱা। কাৰণ যিটো দেখিছোঁ আজিকালি সকলোৱে কিতাপ কিনে, কিন্তু কিতাপ কিছুমানে কিনে আলমাৰিত সজাই থ'বৰ কাৰণে। মই বিচাৰোঁ কেৱল আমাৰ দৰে মানুহখিনিয়েই নহয়,
0: সকলোতকৈ বেছি প্ৰেৰণা দিয়া কবিজনেই হৈছে শ্ৰদ্ধাৰ।

0: সকলোতকৈ বেছি প্ৰেৰণা দিয়া কবিজনেই হৈছে শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ কবিতাৰ দৰে কবিতাৰ প্ৰতি প্ৰেম জন্মি উঠিছে। তেখেতে কৈছিল যে কবিতা মনৰ ভাৱ প্ৰকাশ নহয়, মনৰ ভাৱ উদ্বেগ জন্মোৱা সৃষ্টিৰাজি হ'ব লাগে, কবিতাই মনত উদ্বেগ সৃষ্টি কৰিব পাৰিব লাগিব। মই সেই কথাষাৰি নতহিৰে পালন কৰোঁ। যদি কবিতাৰ জগতখনত থাকোঁ তেনেহ'লে মোৰ এইটোৱেই লক্ষ্য যে মোৰ কবিতাৰ মাজেৰে মানুহৰ মনত যাতে চিন্তাৰ সৃষ্টি হয়। মানুহে যিমানে চিন্তা কৰিব পাৰিব, মানুহৰ যিমানে চিন্তা শক্তিৰ প্ৰকাশ বৃদ্ধি হৈ যাব, সিমানে বিজ্ঞানসন্মত ধাৰণাসমূহ বাঢ়ি যাব, মানুহ মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব, সমাজৰ দুৰ্নীতি, সমাজৰ অবিচাৰ অনীতি এই সকলোবোৰক সামৰি ৰখাৰ বল কবিতাৰ আছে। সেইবাবে মোৰ উদ্দেশ্য এইটোৱে যে সৃষ্টিৰ এই ক্ষেত্ৰখনত থাকি শব্দৰ মাজেৰে এই শক্তি সৃষ্টি কৰি সমাজত মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বৰ মন, মানুহৰ মাজত এটা হাঁহি হৈও যদি বিয়পি যাব পাৰোঁ তাতেই মোৰ জীৱন সফল বুলি মই ভাবিম।
1: নিশ্চয় আপুনি বিচৰা ধৰণে আপুনি আগবাঢ়ি যাওক আৰু দুয়োগৰাকীকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে সাহিত্যৰ পথাৰখনত খুব সুন্দৰকৈ আগবাঢ়ি যাওক, আপোনালোকে সফলতা লাভ কৰক আৰু পাঠকৰ মাজত ভৱিষ্যতে প্ৰতিষ্ঠিত লেখক হিচাপে পৰিচয় লাভ কৰক, তাকে কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ঋষিকা দত্ত আৰু জুপিকা চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ আগ ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ সাম্প্ৰতিক বানত 3,62,000 আৰু অধিক লোক ক্ষতিগ্ৰস্ত, 10 জনৰ প্ৰাণহানি। মুখ্যমন্ত্ৰীৰ কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন। দেশত প্ৰথমবাৰৰ বাবে ডেংগু ৰোগৰ প্ৰতিষেধকত আনুষ্ঠানিক অনুমোদন আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহ চক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিতাবৰত বান পৰিস্থিতি পৰিদৰ্শন কৰে।
1: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ধীৰাজ

0: গোৱালা ডাঙৰীয়া জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, গৰুৰ পশু খাদ্য আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে আৰু ভৱিষ্যতেও আমি খেতিপথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এছেছ কৰিছোঁ আৰু ইয়াত 2গৰাকী শিশুৰ মৃত্যু হৈছে আৰু তেখেতসকলক 2ঘৰকে আমি 2দিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
1: মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। যোৰহাট জিলাৰ আয়ুক্তই আজি জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এলেংমাৰা অঞ্চলকে ধৰি বানপীড়িত এলেকাৰ পৰিস্থিতিৰ বুজ লৈ তেওঁ ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে।
2: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমাৰ ব্ৰহ্মপুত্ৰৰ ফালে পানী বাঢ়ি আছে আমি দেখিছোঁ আৰু আমাৰ কাৰ্বি আংলাঙৰ কিছুমান নদী তাৰ পৰা অৰিজিনেট হয় এইকেইটাও পানী বাঢ়ি আছে। তথাপি ভিতৰত ইমান সোমোৱা নাই, এতিয়ালৈকে তেনেকুৱা চিটুৱেশ্যন অহা নাই। কাৰেণ্টলি আমি লেটেষ্ট আপডেট পাইছোঁ আমাৰ 4টা কেম্প এৰিয়া ইনএণ্ডেড কণ্ডিশ্যনত আছে, বাকী এভাকুৱেট কৰিবলগীয়া চিটুৱেশ্যন অহা নাই আৰু জন্তুৰ মুভমেণ্টো আৰম্ভ হোৱা নাই ভিতৰতে আছে। এতিয়া 4টা ৰেঞ্জতে 1টা কেম্প তেনেকৈ হৈছে। এবাৰ আমি দেখিছোঁ আগ্ৰাতলি, কোহৰা, বাগৰি আৰু বুঢ়া পাহাৰত 1টা ৰেঞ্জ ইনএণ্ডেড কণ্ডিশ্যনত আহিছে। পানী যদি বাঢ়ি থাকে তেতিয়া ভিতৰত সোমোৱাৰ চান্স আছে, সেইটো কাৰণে আমি ৰেডি আছোঁ অলৰেডি। আমাৰ প্ৰত্যেক কেম্পেট মনিটৰিং কৰি আছে, যদি জন্তুৰ মুভমেণ্ট, বন্য প্ৰাণীৰ মুভমেণ্ট আৰম্ভ হৈ যায় ইমিডিয়েটলি আমি আমাৰ যিকোনো ষ্টেপ ল'ব লাগিব আমি ল'ম।
1: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাজগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া আদি ব্যৱস্থাৰ বুজ লয়। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে। সেই অনুসৰি শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762301240, গোলাঘাটৰ বাবে 93949854421 আৰু কামৰূপ মহানগৰৰ বাবে 93654293401 নম্বৰকেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654293140 ফোন নম্বৰটো মুকলি কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ

সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বানপীড়িত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈও আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎসৰ্গতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIT-ৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDC-ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানৰ অংশ হিচাপে কামৰূপ জিলাৰ আৰক্ষীয়ে 24 কিলোগ্ৰাম কানি জব্দ কৰিছে। নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 1,60,00,000 টকা হ'ব বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনাত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি আছে। সামাজিক মাধ্যমৰ পৃষ্ঠাত এই কথাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে কামৰূপ আৰক্ষীক প্ৰশংসা কৰিছে। ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকক লৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়' ফাৰ্মাকিউটিকেলছ ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবা নিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰোত্তোলনত 12জন খেলুৱৈ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাজ্যৰ সাম্প্ৰতিক বানত 3,62,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত, 10জনৰ প্ৰাণহানি। মুখ্যমন্ত্ৰীৰ কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন, দেশত প্ৰথমবাৰৰ বাবে ডেংগু ৰোগৰ প্ৰতিষেধকত আনুষ্ঠানিক অনুমোদন আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগত উপস্থিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী দিউতি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক দিউতি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি দ্বিতীয় খণ্ড। আমি প্ৰথম খণ্ডত আপোনাৰ একেবাৰে শৈশৱৰ, যেতিয়া গানৰ প্ৰথম শিক্ষা আপোনাৰ আৰম্ভ হৈছিল, সেইখিনি কথা পাতিছিলোঁ। তেতিয়াও মোৰ কথা এটা বাকী থাকি গ'ল, আপোনাক হাৰমনিয়ামখন কোনে কিনি দিছিলে, দেউতাই?
1: সঁচাকৈ বৰ ডাঙৰ কথা এইটো। হাৰমনিয়ামখন দেউতাই কিনি দিছিলে, আৰু এই হাৰমনিয়ামখনত মোৰ ডাঙৰ বাইদেউৰ পৰা আৰম্ভ কৰি সৰু দাদালৈকে সকলোৰে হাতৰ পৰশ, মা দেউতাৰ হাতৰ পৰশ, আৰু যিসকল ব্যক্তি আমাৰ ঘৰলৈ আহিছিল তেতিয়া হাতৰ পৰশ চবৰে আছে। আৰু এই হাৰমনিয়ামখন এতিয়া মই গুৱাহাটীলৈ আহিছোঁ, গুৱাহাটীৰ মোৰ ঘৰত আছে আৰু মই ব্যৱহাৰ কৰি আছোঁ। বেছি ডাঙৰ নহয়, ছিংগল হাৰমনিয়াম, কিন্তু মাতটো ইমানেই মিঠা মই তোমাক বুজাব নোৱাৰোঁ, আৰু সুন্দৰ হৈ আছে। তাৰপিছত মই এটা স্কেল চেঞ্জাৰ লৈছিলোঁ বিয়াৰ পিছত, এওঁৰ এটা হাৰমনিয়াম আছিলে ডাবল, সেইবিলাকো ভাল, কিন্তু এই হাৰমনিয়ামটোৰ মানে বেলেগ ধৰণৰ মৰমৰ মোৰ খুব ভাল লাগে, খুব ভাল লাগে।
0: এতিয়া এই হাৰমনিয়াম যে কিনি দিছিলে আপোনাক দেউতাই, তেতিয়া মানে কাক কিনি দিছিলে? আপোনাৰ ঘৰত বাকী সকলো যিহেতু গীতৰ লগত কিছু সম্পৰ্ক আছিল,
1: আছিলে গীত মাত নৃত্য চবেই আছিলে, মই কৈছিলোঁ তোমাক। আৰু মই আচলতে মই ডান্সো শিকিছিলোঁ, মণিপুৰী ডান্স, কথক ডান্স, আৰু সেই সময়ত পুষ্পা বাইদেউ আছিলে, পুষ্পা ভূঞা, আৰু কাৰোবাৰ পৰা মই শিকিছিলোঁ।

লৈও বাৰু, কিন্তু হাৰমনিয়ামখনৰ সকলোৱে ব্যৱহাৰ কৰা হাৰমনিয়াম আছিলে আমাৰ ঘৰত, মানে মোৰ বাইদেউহঁতে গাইছিলে গান, গাই পেলাই পিছত দুজনী বাইদেৱে চেতাৰ শিকিছে, এজনী বাইদেৱে আকৌ হাৱাইন গীটাৰ শিকিলে, আৰু দাদা দুয়োটাই, ডাঙৰ দাদা খুব ভাল গাইছিলে আৰু গীত লিখিছিলে, সুৰ কৰিছিলে, তেওঁৰ সুৰ মই গাইছোঁ নৱকান্ত বৰুৱা দাদাৰ গীতত, তাৰপিছত সন্ধ্যাদেৱীৰ গীতত তেওঁৰ সুৰ গাইছোঁ, গতিকে সেই তাৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা বহুতখিনি মই শিকিছোঁ সংগীতৰ বিষয়ে। সৰু দাদাৰ তাবলা খুব ভাল বজাইছিলে, গতিকে ক'ৰবাত অনুষ্ঠানতো তেওঁ মই গ'লে গালে, সৰুতে মই থাকোঁতে তেওঁলোকে অনুষ্ঠান চলাব পৰাকৈ আছিলে, আৰু দেউতাটো হাৰমনিয়াম

0: মাক সুঁৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, বহুত মৰম পাইছোঁ।
1: এইখিনি মায়ে শিকাইছিল,
0: মাৰ পৰা শিকা।
1: এতিয়া ঘৰখনত সকলোবিলাকে গীতৰ লগত বা বাদ্য সংগীতৰ লগত জড়িত হৈ আছিল, তাৰ ভিতৰত কিন্তু মানে প্ৰশস্তভাৱে ওলাই আহিল অকল আপুনি নে আৰু তেখেতসকলেও কিবা ৰেকৰ্ডিং কোনোবাই কৰিছিল নেকি?
0: ৰেকৰ্ডিং বাইদেউহঁতে এনেই কলেজত বেষ্ট ছিংগাৰ হৈছে দুইজনী বাইদেউ, অঞ্জলি বাইদেউ, আৰতি বাইদেউ, আৰু ডি চি বি কলেজত পঢ়িছিলে তেওঁলোকেও, ময়ো তাতে পঢ়িছিলোঁ। আৰু কোনোবা বাইদেউৰ আকৌ বিয়াৰ পিছত বন্ধ হৈ গৈছে, আৰু আৰু তেজপুৰত থকা অঞ্জলি বাইদেউৰ কথা যাৰ কথা মই কৈছোঁ, তেওঁ থিয়েটাৰ শিকাইছিলোঁ জ্যোতি কলা কেন্দ্ৰ বুলি সংগীত কলেজখনত, তেওঁ প্ৰিন্সিপাল আছিলে, এতিয়া নাই অৱশ্যে। তাৰপিছত আৰতি বাইদেউ টেবুল টেনিছত আৰু চেতৰা বজায়, আৰু ডান্সত খুব ভাল আছিলে, এক্টিঙো কৰিছিলে। এক্টিঙৰ সেইটো আমাৰ সকলোৰে অলপ অলপ আছিলে, কাৰণ থিয়েটাৰবোৰ পাতিছিলে দেউতাহঁতে বাগানত, গতিকে অনুষ্ঠান পতা, আনকি স্ক্ৰীণ যে সৰু সৰু ল'ৰা ছোৱালীয়ে যে টানে বনাই তেনেকুৱা আছিলে। গতিকে সেই আভাসটো, সৰুৰ পৰা আইডিয়াটো আমি পাইছিলোঁ কেনেকুৱা হয়, কি কৰিব লাগে, কিমানখিনি কেয়াৰফুল হ'ব লাগে, কিমানখিনি প্ৰেক্টিচ কৰিব লাগে। তাতকৈও ডাঙৰ কথা ঘৰৰ পৰা মই পাইছিলোঁ, আমি সকলোৱে পাইছিলোঁ, সেইটো হৈছে নিয়মানুৱৰ্তিতা। ৰাতিপুৱা উঠি ভৰি তলত মিঠাতেল সানি ঘাঁহনিত খোজকঢ়া, ব্যায়াম কৰা, সংগীত অলপ হ'লেও প্ৰেক্টিচ কৰা, এইবিলাক কৰিবই লাগিব। আৰু আমি যিমান পঢ়া শুনা কৰি নাথাকোঁ, যোৰহাটত অহাৰ পিছতো যদি আলহী আহে ঘৰলৈ, তেতিয়াহ'লে এবাৰ আমি মাত দি আহিবই লাগিব যে আপুনি বহক, পঢ়িবলৈ যাওঁ। এইখিনিও শিকাইছিলে মাহঁতে। এইবিলাকৰ পৰা ডাঙৰ হৈ যেতিয়া গম পাইছোঁ যে বহুত দৰকাৰী কথা আছিলে, আৰু নিয়মানুৱৰ্তিতাই সময় বচায়। সেইকাৰণে মোৰ এতিয়া কি হয়, ইমান বেছি এক্টিভ হৈ থাকোঁ, কিন্তু মই সময় এনেই পাৰ হ'বলৈ নিদিওঁ। প্ৰতিক্ষণ মানে মোৰ কাৰণে খুব
1: গুৰুত্বপূৰ্ণ,
0: আৰু ভালভাৱে ইউজ কৰোঁ, মই ব্যৱহাৰ কৰোঁ।
1: বাইদেউ, এইবিলাক কথাই আপোনাৰ সংগীতৰ জীৱনটোকো গঢ় দিছে।
0: হয়,
1: এই যে সংগীতৰ জীৱনটো আগুৱাই গ'ল, যাওঁতে আপুনি প্ৰথমতে ক'লে আমাৰ কেইবাগৰাকীও আপুনি প্ৰখ্যাত সংগীতজ্ঞৰ কথা কৈছিলে আমাৰ প্ৰথম খণ্ডতে, যিসকলে যোৰহাটত আপোনাক সংগীতৰ শিক্ষা দিছিল। তাৰপিছত আপুনি
0: এটা কথা মই মাজতে অকণমান ক'বলৈ খুজিছোঁ, মই খুব প্ৰমিনেণ্ট এগৰাকী লোকৰ মই নামটো তেতিয়া কোৱা নহৈছিল, তেখেত আছিলে ইন্দ্ৰেশ্বৰ শৰ্মা। ইন্দ্ৰেশ্বৰ শৰ্মা অসমৰে, অকল যোৰহাটৰ বুলি নহয়, খুব এজন বিখ্যাত ভায়লিনিষ্ট আছিলে, আৰু তেওঁ বহুতো ল'ৰা ছোৱালীক গঢ় দিছে। তেওঁৰ সুৰ মই পিছতো বহুত গাইছোঁ, আৰু সৰুতে ভাল ভাল অনুষ্ঠানত আমাক যোগ কৰাবলৈ লৈ গৈছিলে, সেইবিলাকে আমাক বহুত অভিজ্ঞতা দিছিল। বৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ইন্দ্ৰেশ্বৰ শৰ্মাক। তাৰোপৰি আৰু হয়তো বহুতো আছিলে, মোৰ এতিয়া মনলৈ অহা নাই, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ।
1: এতিয়া যেতিয়া আপুনি অকণমান ডাঙৰ হ'ল, আপুনি স্কুল পালেগৈ, স্কুলৰ অকণমান উচ্চ শ্ৰেণী পালেগৈ বা কলেজ পালেগৈ, তেতিয়া আপুনি নিশ্চয় গীত গাবলৈ আৰম্ভ কৰিছেই ভালকৈ মঞ্চত,
0: নহয় জানো? মঞ্চত গাবলৈ আৰম্ভ,
1: কলেজৰ বেষ্ট ছিংগাৰটো হৈছিলেই নিশ্চয়।
0: হয় হয়,
1: সেইখিনি সময়ত কাৰ গান গাইছিলে?
0: মই অলপ ডাঙৰ হোৱাৰ পিছত, ধৰা হাইস্কুল পাওঁতে তেতিয়াও গীতসমূহ গাওঁতো, গতিকে হাইস্কুলৰ শেষ হ'বই লাগে, তেতিয়া আকৌ বেলেগ বেলেগ কাম কৰিবৰ কাৰণে সেই সময়ত, ধৰা ৰেডিঅ'টো হাইস্কুল নকৰাকৈ নাহে, আৰু ইমান দূৰৰ পৰা আমি, মই অকণিমেল বা হেৰিত অহা নাছিলোঁ যুৱবাণীৰ কাৰণে, কিন্তু মোৰ ছোৱালীহঁতে, ল'ৰাই যুৱবাণীলৈ আহিছিল, তেওঁলোকে মানে হেৰি হোৱাৰ সুযোগ, যোগ্য হোৱাৰ পিছত, কিন্তু মই, মোৰ অকল মই ডাঙৰ হৈ পেলাইহে আহিছিলোঁ ৰেডিঅ'লৈ। কিন্তু সেই সময়তে মই বিউটি বৰুৱা বুলি পপুলাৰ হ'ব পাৰিছিলোঁ, কাৰণ মই গীতসমূহ গাই অকণমান ভগৱানৰ কৃপাত নাম হৈছিলে মোৰ, আৰু সেইবিলাক গীত আছিলে যোৰহাটৰে সংগীতজ্ঞসকলৰ, গীতিকাৰ যেনেকৈ যোৰহাটৰ আছিলে নুৰুল হক, তাৰপিছতে বিমল ৰাজখোৱা, মিত্ৰদেৱ মহন্ত, আৰু এনেকৈ এনেকৈ বহুতকেইজন আছে যোৰহাটৰ, নগেন বৰাও আছিলে, তাৰপিছত সুৰবিলাক তেনেকৈ জিতু তপন, জিতুদা তপনদাহঁতৰ আছিলে, ইন্দ্ৰদাৰ আছিলে, তাৰপিছতে মহম্মদ হুছেইনৰ আছিলে, গতিকে সেই গীতসমূহ মই ফাংচন যেতিয়া যাওঁ, মই গাবলৈ যাওঁতে লোকে ভাল পায়, ভাল পাই পেলাই

0: অলপ অলপকৈ নাম কৰিবলৈ মই লৈছিলোঁ হাই স্কুলৰ সময়ত। আৰু সেই হাই স্কুল পোৱাৰ পিছত, অলপ হায়াৰ ক্লাছ পোৱাৰ পিছত মোৰ কিন্তু বহুতখিনি শিকা হৈছিলে তেতিয়া। কিয় হৈছিলে? এইবিলাক সুযোগো ভগৱানে দিয়া বুলি মই লওঁ এতিয়া, তেতিয়া বুজা নাছিলোঁ মই। মই যে অলপ আগতে কৈছিলোঁ যে মই ৰেডিঅ'ৰ পৰাই মই ভজন গজল এইবিলাক শিকিছিলোঁ, ঠুমৰি পৰ্যন্ত মই শিকিছিলোঁ লাইট ক্লাছিকেল, কাৰণ লক্ষী বাইদেউ অহাৰ পিছত ৰাগবিলাক শিকিবলৈ ল'লোঁ। আৰু ইন্দ্ৰদাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এইটো কাৰণে, মই প্ৰথমা যেতিয়া পৰীক্ষা দিছিলোঁ ক্লাছিকেল শিকাৰ পিছত, মই আছিলোঁ আৰু কোনোবা কোনোবা আছিলে, তিনিচুকীয়ালৈ লৈ গৈছিলে পৰীক্ষা দিবলৈ, কাৰণ যোৰহাটত সুবিধা নাছিলে। তাৰপিছত মধ্যমাও তেনেকৈ তেখেতে কৰি পেলাই লৈ গৈছিলে আৰু লক্ষী বাইদেউৰ ওচৰত শিকিছিলোঁ তেতিয়া। গতিকে এইখিনি সুযোগ ইন্দ্ৰদাই দিছিলে আৰু গঢ় দিয়াৰ নিচিনাই। আৰু যেতিয়া মই ৰেয়াজ কৰি থাকিছিলোঁ ঘৰত, কি ক'ম এতিয়া মনত পৰিছে, ওচৰৰ মানুহে মানে জোকাইছিলে ছাগলী বুলি, খুব ৰেয়াজ কৰোঁ যে আকাৰ কৰিব লাগে, স্বৰ্গম কৰিব লাগে। আৰু ইন্দ্ৰদা যদি যায় আগবেলা গ'লে মোক বিলাৱল বুলি মাতে, এই বিলাৱল হ'ল নে নাই হেৰি কৰা, মানে বিলাৱল হৈছে এটা ৰাগৰ নাম, শুদ্ধ স্বৰ কৰোঁ মই পাল্টা, ইমান জীৱনত পাল্টা প্ৰেক্টিচ কৰিছোঁ। তাৰপিছত জানা এটা ডাঙৰ কথা হৈছিলে, এই মই ঠিক কলেজ পাইছোঁ কি নাই এনেকুৱা ধৰণৰ, তেতিয়া মহম্মদ ৰফি আৰু মুকেশ যি আহিছিলে যোৰহাটত ফাংচন কৰিবলৈ, তেতিয়া বহুত কথা বতৰা হৈছিলে আমি ফাংচনখনত, মোৰো সুযোগ হৈছিলে গোৱাৰ বোধকৰ কলেজ পোৱাত। তেতিয়া মই তেখেতে মানে ৰেয়াজৰ কথা মানে সুধিছিলোঁ মই, তেতিয়া কৈছে কৈছে আভি ভি ডট চে স্বৰ্গম প্ৰেক্টিচ কৰোঁতে হে, আভি ভি মানে তেতিয়া সেই জাপান লভ ইন টকিঅ' এইবিলাক গান চলিছিলে দেই সেই সময়ৰ কথা। আৰু জাপান লভ ইন টকিঅ'টোত তেওঁ মোৰ নামটো কৰি পেলাই গাইছিলে তাতে, এইটো খুব ডাঙৰ কথা। আৰু পানী পৰ্যন্ত বম্বেৰ পৰা লৈ গৈছিলে, তাত পানীও খোৱা নাছিলে তেতিয়া তেওঁ পৰিবাৰ। আৰু মুকেশজী খুব শান্ত, কথা বতৰা ইমান চিম্পল, এইবিলাক আকৌ আশীৰ্বাদ মোৰ কাৰণে পাইছিলোঁ মই যোৰহাটতে। গতিকে সেয়া আৰু, সেই তেতিয়া মই অলপ পপুলাৰ হৈছিলোঁ মোৰ নামেৰে। তাৰপিছত কলেজ জইন কৰিলোকোই নাই, তাৰপিছত কিন্তু হেৰিলৈ আহি গৈছিলোঁ ৰেডিঅ'লৈ, কলেজ জইন কৰিছোঁ বোধ কৰোঁ তেতিয়া প্ৰি ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ আছিলে। গতিকে কলেজৰ পিছত আকৌ মিউজিক ছেক্ৰেটৰী, বেষ্ট ছিংগাৰ এইবিলাক আহি গৈছিলে, সেইবোৰ হ'লোঁ। বিভিন্ন ধৰণৰ গীত শিকিব লগা হয় কম্পিটিশ্যনত জইন কৰিবৰ কাৰণে, সেইবিলাকৰ সুযোগ পাই পেলাই মই পাৰিছিলোঁগৈ কপি কৰিবলৈ দেউতাহঁতে সৰুতে আমাক। তেতিয়া খুব মিউজিক কনফাৰেঞ্চবিলাক হৈছিলে, হোল নাইট মিউজিক কনফাৰেঞ্চ, আৰু বিসমিল্লাহ খাঁ, আমজাদ আলী খান, তাৰপিছত তোমাৰ বাঁহী বজাইছিলে আগৰজন হৰিপ্ৰসাদ চৌৰাচীয়া, তাৰপিছত হীৰাদেৱী মিশ্ৰ, এনেকৈ এনেকৈ যিসকল বেষ্ট প্ৰমিনেণ্ট, তেওঁলোকৰ প্ৰগ্ৰেম আছিলে, গোটেই ৰাতিটো চলে আৰু ৰাতিটোৰ সময় অনুযায়ী সেইমতে তেওঁলোকে ৰাগ পৰিৱেশন কৰে। ৰবিশংকৰ আছিলে, গতিকে সেইবিলাক আমি যে শুনিছিলোঁ, ঠাণ্ডা দিন আছিলে মোৰ মনত আছে, বহুত কাপোৰ পিন্ধাই লৈ যায়, সেইবোৰ চোৱাৰ বা শুনাৰ অভিজ্ঞতাই বহুত শিক্ষা দান কৰিছিলে, সেইকাৰণে মই এই কথাটো ক'লোঁ। কিন্তু যিটো বস্তুৱে আমাক বহুত ধৈৰ্য গুণ দিয়ে, যিটো বস্তুৱে মনত পবিত্ৰতা আনে
1: আৰু সংগীতৰ যিটো ভিত্তি তৈয়াৰ
0: ভিত্তি তৈয়াৰ কৰে আৰু ভগৱানৰ কাষ চপায়, কাৰণ সংগীতটো ভগৱানহে। দেউতাই সৰুতে মোক শিকাইছিলে, তুমি গান গাবা, গান গাই পেলাই তুমি কিবা পাম বুলি আশা নকৰিবা, আশীৰ্বাদ পালে বহুত।
1: এই যে আপোনাৰ ধৰক যেন আপুনি কৈছে যে কলেজীয়া জীৱনটো যেতিয়া পালেগৈ, তেতিয়া সেইখিনি সময়ত আপুনি ইতিমধ্যে কিছু জনপ্ৰিয় হৈ গৈছিল, যে এগৰাকী শিল্পী হিচাপে আপোনাৰ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে, আৰু সেইখিনি সময়ত আপুনি হিন্দী গীত গাইছিল নেকি কেতিয়াবা?
0: হিন্দী গীত মই খুব টান, ক্ৰিটিকেল গানবোৰ গাই মই ভাল পাইছিলোঁ, সৰুৰে পৰা মই খুব ক্ৰিটিকেল গানবোৰ শিকিছিলোঁ। সেইকাৰণে ফাংচনত গ'লেও মই তাৰে ছিলেক্টেড দুই এটা হিন্দী গীত গাব লাগিছিলে, কাৰণ যোৰহাটত এয়াৰফৰ্চখন আছিলে, তাৰে ফাংচন হয়, তাত মই ভজন গজল আৰু চিনেমাৰ গান মই গাবই লাগিব, লগত অসমীয়া। আৰু এটা মই কাম কৰিছিলোঁ, মই তেতিয়া বিহু ইমান গাব নাজানিছিলোঁ, ঠিক নৰুলাক মই কৈছিলোঁ যে বিহু সুৰীয়া অকণমান সুৰ কৰিবলৈ, যিটো দাহঁত পণ্ডাহঁতক কৈছিলোঁ, যাতে খেমটা তালৰ গান অলপ উঠা গান, বিহু নিচিনা তেনেকুৱা গান বনাই গাইছিলোঁ। আৰু আমাৰ আগৰ যিসকল ধৰা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা, তেখেতসকলৰ গীতৰ বিচাৰিলে এনেকুৱা ধৰণৰ গীতবোৰ বিচাৰি পায়, সৰু সৰু গীতবিলাক, গতিকে সেইবিলাক মই ব্যৱহাৰ কৰিছিলোঁ মোৰ প্ৰগ্ৰামবিলাকত।

0: পিছত গাইছিলোঁ। হয়
1: বাইদেউ, আমাৰ এই দ্বিতীয় খণ্ডটো আমি শেষৰ পিনে আহিছোঁ। খালি মই কথা এটা সুধিবলৈ বাকী থাকি গৈছে, আপুনি আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা কিমানলৈ আগবঢ়াই নিলে?
0: আনুষ্ঠানিকভাৱে মই সংগীতৰ শিক্ষা আচলতে মই মধ্যমা দি পেলাই অলপ দিন গেপ হৈ গৈছিলে, কাৰণ মই মোৰ ইণ্টাৰেষ্ট নাছিলে পৰীক্ষাত, সঁচা কথা কৈছোঁ। মোৰ গোৱা আৰু ৰিয়াজত বেছি ইণ্টাৰেষ্ট আছিলে। ঠিক তেনেকুৱা সময়তে যোৰহাটত থাকোঁতেই আৰু এটা মোক ভগৱানে আশীৰ্বাদ দিলে, পণ্ডিত মতিলাল শৰ্মা যি মোৰ গুৰু, কিৰাণা ঘৰাণাৰ টিকেট, আৰু তেখেতৰ ল'ৰা এয়াৰফৰ্চত চাকৰি কৰি এটি ল'ৰা জন্ম হৈছিলে, তেওঁলোকৰ ল'ৰা আৰু বোৱাৰীৰ শিশু জন্ম হোৱাৰ বাবে তেওঁ অসমলৈ আহিছিলে লক্ষ্ণৌৰ পৰা, আৰু তেওঁক অহাৰ কাৰণে এখন অনুষ্ঠান পাতিছিলে সংগীতৰ, আৰু মোৰ ভাগ্য হৈছিলে তাতে মই এটা ছোটা খেয়াল মই পৰিৱেশন কৰিছিলোঁ, বাগেশ্ৰী ৰাগৰ গাইছিলোঁ মই, আৰু তেখেতেও তাত পৰিৱেশন কৰিছিলে। গতিকে তাৰপিছত তেখেতে খুব ভাল পাইছিলে মোৰ কথা শুনি পেলাই, মই প্ৰণাম জনাইছোঁ যেতিয়া আশীৰ্বাদ ল'বলৈ গৈছোঁ, তেতিয়া মোক সুধিছিলে যে বেটি আপকো শিখনা হে ক্যা। তেতিয়া মই খুব ভয়ে ভয়ে তেওঁলৈ চাইছিলোঁ যে মই মানে ইমান ডাঙৰ গুৰুজী, মই শিকিম মানে কি ক'ম মানে মই। তেতিয়া মোক ইন্দ্ৰেশ্বৰ শৰ্মা আকৌ সহায় কৰিলে, কৈছে যে তোৰ শিকিবৰ মন আছে যদি মই লৈ যাম তেখেতক ঘৰলৈ, আৰু ইন্দ্ৰদাই তেখেতক ঘৰলৈ লৈ আহিছিল। সেই যে মোৰ আৰম্ভ হ'ল শিক্ষাৰ যাত্ৰা, তেওঁ বহুত দিন থাকিছিলে যোৰহাটত।
2: শ্ৰোতাসকলে ইমান পৰি মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনি।

আই ডি বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই মামণি তালুকদাৰে আজিৰ বুলনী মুকলি কৰিবলৈ লৈছোঁ। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে গুৱাহাটীৰ হাতীগাঁও শতদল নবাৰুণ শাখা সাহিত্য সভাৰ সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি সমবেত সংগীত। আহকচোন।

0: সমবেত সংগীতটি শুনিলে ইয়াত ভাগ লোৱা সদস্যসকল আছিল ক্ৰমান্বয়ে দিব্যজ্যোতি ডেকা, নীলিমা তালুকদাৰ ডেকা, বৰ্ণালী বৰা বৈশ্য, কামনা বৰুৱা, জ্যোতি কলিতা ডেকা, বিজু দাস, জ্যোতিকা গোস্বামী, নিজৰা জান্নাথ, ৰিবি হাজৰিকা আৰু ক্ষীৰদা দাসে। অনুষ্ঠানত এইবাৰ জ্যোতি কলিতা ডেকাই পৰিৱেশন কৰিবলৈ লৈছে এটি কবিতা আবৃত্তি।
1: কবিতাৰ শিৰোনাম এখন নদী আছিল। কবি নৱকান্ত বৰুৱা। দেখিছোঁ নদীৰ বানে বলাৎকাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাত কৰি এৰি থৈ যোৱা শ্মশানৰ প্ৰশান্তিৰ গান। উদগ্ন ধ্বংসৰ নিচা লোভৰ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালী আৰু পাপৰ কুৎসিত অবিহাৰ। তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি, কাৰণ মই যে দিওঁ স্বপ্নকো স্বপ্নৰ মৰ্যাদা, সিও বন্দী সূৰ্যকণা। আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু, কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে, গোপন ব্যাধিৰ দৰে লাহে লাহে মচিনিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী, আৰু আঁকি দিয়ে তাম্ৰমীয়ে এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী। নদীক নিজৰা কৰি জুৰিক হিলনি কৰি বালিৰ দলেৰে গঢ়ে গছ লতা ফুলৰ সমাধি। ছয়াময়া জীয়াতি বালিয়ে বালিয়ে উৰি পানীৰ কাৰণে ঘূৰি ক'ৰবাত বাট হেৰুৱাই, মৰুভূমি এইদৰে আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। দূৰণেই নীল সেই গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল আহিনতে, এইবাৰ বহাগৰ ঢল নাহে নেকি? উজানৰ বগা মাছ ৰূপোৱালী নকৰে নিজৰা, আহাৰৰ ক'লা মেঘ পাহাৰৰ সিপাৰে থাকিল। পাহাৰ ইমান ওখ, ওখনে মেঘতকৈও, ওখনে প্ৰেমতকৈও বৰষুণ। ধাননিত নগজিল জোৱাৰ বজ্ৰা, আমাৰ বনত দুনাশালে খেজুৰি, কেৱল ফুলিব সিজু মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিৰাহী। হাপক বিলাব দুবৰি ধৰিব ছাতি, কাঁইটীয়া বনে কাঁইটীয়া বনে। ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ, দিনৰ পোহৰে তাত ঠালি দিব কমলা ৰঙৰ গলা লোহা। তাৰ পিছে উত্তৰ ডিঙিৰ ছা, দীঘল ডিঙিৰ ছা, শুই ৰ'ব হাৰ হৈ সাগৰৰ বাবে। এইদৰে শেষ হোৱা এই যে ৰোমাঞ্চ মৰণৰ, ইয়ে পৌৰা ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সতে। য'ত গ্লানিৰ তৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই, ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰাবিলতা অনায়াস গ্ৰহণ, কেৱল ক্লিবতা। বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি, গঢ়ে বিভীষিকা। তাতো যে ৰোমাঞ্চ আছে, যদি আছে সেয়ে জীৱন নালাগে, আশ্ৰয় তাত ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি।
0: অনুষ্ঠানত এইবাৰ এটি বনগীত পৰিৱেশন কৰিবলৈ লৈছে বিজু দাসে।

0: এটি কবিতা আবৃত্তি কৰিবলৈ লৈছে বৰ্ণালী বৰা বৈশ্যই।
1: মোৰ স্বৰচিত কবিতা হেৰুৱা নৈৰ কান্দোন। ককাই কৈছিল নৈখনৰ সাধু, বৈ যোৱাৰ সাধু, সাগৰ অথবা বিশাল নৈ নিজক বিলীন কৰাৰ সাধু। দুয়োপাৰে মিলনৰ সেতু বান্ধি মানুহৰ হৃদয় জোৰাৰ সাধু। লাহে লাহে নৈশয় সলনি হ'ল, সময়ে সময়ে অদ্ভুত ৰূপ লৈ খেদি ফুৰিলে নৈপৰীয়াক খং আৰু ক্ষোভত। ছাৰখাৰ কৰিলে নৈপৰীয়াৰ সপোন। নৈখনে শুনা নাছিল প্ৰাৰ্থনাৰ সুৰ, শুনা নাছিল হৃদয়ৰ আহ্বান। সময়ৰ গতিশীলতাত ধীৰে ধীৰে নৈখনৰ চকুলো শুকাল। উদং হ'ল বুকু, বুকুৰ পথাৰ। কোনেও নুবুজিলে নৈৰ দুখ, নৈৰো জানো দুখ থাকিব পাৰে। এতিয়া আৰু নৈখনে সুতি নসলায়, পাৰত নাবান্ধে মিলনৰ সেতু। মৰহি গ'ল প্ৰাণবোৰ, ভাহি নাহে সেউজীয়াৰ বুকুত সুৱদি চৰাইৰ সুৰ। আজি কোনোবাই আঙুলিয়াই কয় ইয়াত এখন নৈ আছিল, এদিন বৈ আছিল। বতাহে বতাহে এতিয়া কঢ়িয়াই ফুৰে নৈখনৰ নাম, এখন হেৰাই যোৱাৰ নৈৰ নিঃশব্দ কান্দোন, হৃদয়ৰ পৰা চেতনালৈ। ধন্যবাদ।
0: এইবাৰ এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ লৈছে জ্যোতিকা গোস্বামীয়ে।

0: অনুষ্ঠানত এইবাৰ তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি বিয়ানাম।
1: হৰি বোলা,
2: হৰিয়ে
1: হৰি

0: গৈছোঁ ৰিবি হাজৰিকাই। মই খিৰিকীখন খুলি দিলোঁ। স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হ'লোঁ। হীৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম ক্ৰান্তি লগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা কৰণ্যৰ বেগৱতী নৈৰ উত্তাপ আৰু তাৰ কোবাল সোঁতত লাগি থকা ৰ'দৰ কোমল স্বাদ। আহ, কি সুন্দৰ এই বহাগ, কি যে মায়াবী তাৰ লাৱনি দুখনি হাত।
1: কবিতাৰ শিৰোনাম আই, কবি হীৰেণ ভট্টাচাৰ্য, পাঠ কৰিব ডক্টৰ নিজৰা জন্নাথ। আই আই, তোমাৰ সৈতে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আচলৰে ঢাকি অনা গোপন ইস্তাহাৰৰ কথাবোৰে দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পুৰি নিয়া বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে। তোৰ আই তোৰ সন্মুখত, অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই, আজি তোমাক পালোঁ তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা শস্যৰ মাজত। মোৰ আই কোন কাহানিবাই আহি ৰৈ আছে মোৰ সন্মুখত।
2: দেশ আৰু অন্যান্য বিষয়ক কবি হীৰেণ ভট্টাচাৰ্য, পাঠ কৰিছে কামনা বৰুৱা কলিতা। দেশ বুলি ক'লে আদেশ নালাগে, মোৰ তুম্ৰলি তেজত টক বগাই উঠে এহেজাৰ এটা ৰৌনুৱা ঘোঁৰা। মোৰ শব্দৰ শোভাযাত্ৰা হওক ক্ৰূৰ কুটিল ৰাতিৰ প্ৰহৰী হওক তীৰ বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল। তলমল শব্দৰ উচ্চাসিত তেজৰ প্ৰবাহে প্ৰবাহে মোৰ কামিজত ফুটি উঠে কাতৰতা। ক্ষীণ হৈ ঘনিষ্ঠ উশাহ গভীৰত বৰ অস্বস্তি বৰ অস্থিৰতা সতৰ্ক প্ৰহৰী বতাহ হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ মোৰ চৌকাষে উদ্যত মৃত্যুৰ কৌশলী হাত অথবা মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস।
3: কবিতাৰ শিৰোনাম তেজৰ আখৰেৰে, পাঠ কৰিছে দিব্যজ্যোতি ডেকা। ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে, শিলোৱা এন্ধাৰে মোক এইবুলি ক'লে। কবি মই নাছিলোঁ কোনো কালে, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে। কবি মই নাছিলোঁ কোনো কালে। ধন্যবাদ।
4: মই এটি নাটকৰ কালীয় দমনৰ বচন ক'ম।
5: উহি হদে আছে কোনো দুষ্ট দুৰাচাৰ, দুষ্টক দণ্ডিতে হাম অৱতাৰ।
4: আৰু মানে ৰাস নৃত্যৰ এটি শ্ৰীকৃষ্ণৰ এটা মই সাংস্কৃতিক শ্লোক ক'ব ওলাইছোঁ।

0: এইবাৰ তেওঁলোকে এলানি কবিতা আবৃত্তি কৰিবলৈ লৈছে, আহকচোন শুনো।
1: কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এলানি কবিতা। কবিতাৰ শিৰোনাম বহাগ। পাঠ কৰিবলৈ

ইমানপুৰী শ্ৰোতাসকলে গুৱাহাটীৰ হাতীগাঁও শতদল নৱৰুণ শাখাৰ সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। বিচিত্ৰানুষ্ঠানটিৰ বাদ্যযন্ত্ৰত সংগত কৰিলে খনজিৎ পাঠক আৰু কমল দাসে। ইয়াৰ লগে লগে আজি আমাৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰি আইদৰ বোলনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: months. The Ministry of Environment, Forest and Climate Change informed that interested individuals can submit their responses, supported by documentary evidence or other verifiable material, through email at mshpcaravali@gmail.com within 3 weeks. In Sikkim, search and rescue operations are underway to safely evacuate people trapped inside the under-construction tunnel of the NHPC Teesta Stage 6 hydroelectric project at Samardung in Namchi district. Senior Superintendent of Police of Namchi district said 9 bodies have been recovered by the rescue team so far. Prime Minister Narendra Modi and Union Home Minister Amit Shah spoke with Sikkim Chief Minister Prem Singh Tamangole today. The Prime Minister expressed grief at the loss of lives. Mr. Modi also announced an ex gratia of 2 lakh rupees from the Prime Minister's National Relief Fund that would be given to the next of kin of each deceased. The injured would be given 50,000 rupees. U.S. President Donald Trump has warned Iran of massive retaliation, saying that Tehran would pay many times. His warning came after 3 American soldiers were killed recently, 2 in Jordan and 1 in Iraq. Benchmark domestic equity indices were trading around 0.3% down in afternoon trade today. The Sensex shed 217 points to at 77,491, while Nifty dropped 60 points to 24,179 when reports last came in. And with that, we end this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ 2টি আধুনিক গীত শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মুনেশ্বৰ বৰ্মন ৰচিত এটি গীত

শ্ৰোতাসকলে আধুনিক গীত শুনিছে সুদীপ ৰঞ্জন মেধিৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ বেণুধৰ কলিতা ৰচিত এটি গীত।

0: শ্ৰোতাসকলে ইমান পৰে সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে মুনেশ্বৰ বৰ্মন আৰু বেণুধৰ কলিতাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, বতৰৰ সঘন পৰিৱৰ্তনত শিশুৰ ৰোগ প্ৰতিৰোধ আৰু শিশু উপযোগী খাদ্য সন্দৰ্ভত শিশু ৰোগ বিশেষজ্ঞ ডাঃ দিবাকৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই।
1: নমস্কাৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ।
1: এতিয়া আমি সততে দেখা পোৱা যায় যে বতৰৰ সঘন পৰিৱৰ্তন হৈছে, গৰমৰ প্ৰকোপ বাঢ়িছে, লগে লগে বৰষুণো দি আছে। এনেকুৱা সময়ত শিশুসকল সাধাৰণতে জ্বৰ, কাহ বা এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। গতিকে শিশুসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হয় আৰু কেনেদৰে শিশুটি বাচি থাকিব পাৰিব, সেই সন্দৰ্ভত আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
2: এই বিষয়ে ক'বলগীয়া বহুতেই আছে। শিশুটোৰ জন্মৰ পৰা এটা বয়সলৈ কিছুমান অতি প্ৰয়োজনীয় যত্ন লোৱাৰ কথা আছে। এই যত্ন হ'ব লাগে ঘৰত। শিশুটি যিটো পৰিৱেশত থাকে, পৰিৱেশটো চাফ চিকুণ হ'ব লাগিব, ধূলি বালি কম হ'ব লাগিব, আৰু শিশুটিৰ শোৱা সময়টো বৰ ডাঙৰ কথা। আজিকালি শিশুবিলাকে খুব কম সময় শোৱে, আৰু এটা শিশুৰ শোৱা সময়টো অতি কমেও 10 ঘণ্টা লাগে। কিন্তু আজিকালি শিশুবিলাকে মই দেখিছোঁ যে ৰাতি 2টা বজালৈ জাগি থাকে, মাক বাপেকো জাগি থাকে, আৰু খোৱা লোৱাৰ কোনো পৰিপাতি নাই, সময় নাই। এইমাত্ৰ তেখেতে যিটো প্ৰশ্ন দিলে যে এনেকুৱা বতৰৰ লগত খাপ খুৱাই কেনেকৈ শিশুটি ভালে থাকিব লাগে, যদি ভালে থাকিব লাগে মই আৰম্ভ কৰাৰ দৰে ঘৰৰ পৰিৱেশ চাফ চিকুণ হ'ব লাগিব, খোৱা লোৱাৰ সময় নিৰ্ধাৰিত সময়ত হ'ব লাগিব, টোপনিটোৰ যিখিনি সময় লাগে টোপনিৰ কাৰণে সেইখিনি সময় টোপনি যাব লাগিব, আৰু তাৰ লগতে খাদ্য। এই সঁচা ক'বলৈ গ'লে পৰিৱেশৰ লগত খাদ্যটো খাপ খোৱা হ'ব লাগিব। এনেকুৱা বতৰত এই গৰম, এই ঠাণ্ডা, হিউমিডিটি বেছি, ঘপককৈ শুকান হৈ গ'ল, ঘপককৈ ধূলি আহি গ'ল, এনেকুৱা সময়ত শিশুসকল খুব ভালনাৰেবল। এইকাৰণে সিহঁতৰ খাদ্য সময়ত হ'ব লাগিব। খাদ্যত ভিটামিন চিটো খুব লাগে, কেলছিয়াম লাগে, এইবিলাক ফল মূলত ভৰ্তি, ফল মূলত বহুত আছে, কিন্তু ল'ৰা ছোৱালীয়ে খাই আছে, চিপ্ছ খাই আছে, কুৰকুৰে খাই আছে, চাওমিন খাই আছে, চিকেন পকৰা, পোৰা মাংস, এইবিলাকৰ পৰা সিহঁতে একো পোৱা নাই। সেইকাৰণে মই ক'ব ওলাইছোঁ যে বজাৰত মৌচুম্বী আছে, খাওক। বজাৰত আজিকালি গোটেই বছৰে কমলা পোৱা যায়, য'ত ভিটামিন চি বহুত আছে। আকৌ কমলাত ভিটামিন D3 প্ৰিকাৰ্চাৰ D2 আছে। ৰ'দত ওলাই গ'লে D2 পৰা D3 হৈ যাব, যিটো গঠনত অতি প্ৰয়োজন। আৰু যদি খাদ্যৰ কথা আহে, প্ৰটিনটো আমাৰ এটা মেইন অংশ। এই প্ৰটিনৰ পৰা শৰীৰত যিবিলাক বস্তু হয় সেয়ে আমাক ৰক্ষণাবেক্ষণ দিয়ে। এতিয়া প্ৰটিন বুলি কোৱাৰ লগে লগে চিকেন বেয়া, সকলোখিনিয়েই বেয়া, মাংস। এতিয়া কথা আছে ভাল প্ৰটিন ক'ত পাব? গাখীৰতো আছে, গাখীৰো ভাল নহয়। মই সেইকাৰণে কি ক'ব বিচাৰিছোঁ, অকণমান যত্ন কৰি, আগৰ সমবায় পদ্ধতি আছিল, আজিকালি এইবিলাক নোহোৱাই হৈছে। গোট বনাই যদি গাই ৰাখিব পাৰি, ছাগলী পুহিব পাৰি, মুৰ্গী পুহিব পাৰি, তাৰ পৰাই কণী খাব পাৰি, তাৰ পৰাই মুৰ্গী খাব পাৰি, তাৰ পৰাই ভাল প্ৰটিন পাব পাৰে। বুট, মুগ, ৰাজমাহ, লোভিয়া, সেইবিলাকৰ অৱস্থা নাই, গোটেই ঔষধ দিয়া। মই ভাবিছোঁ কি যে আমি গোট হৈ খেতি কৰোঁ, কাৰণ ভাল খাদ্য অবিহনে, ভাল

0: স্বাস্থ্যৰ কোনো গেৰাণ্টিয়ে নাই। মই বিচাৰোঁ যে সকলোৱে লগ হওক, সকলোৱে সমজুৱা হিচাপে কথা পাতক যে খেতি বাতি আৰম্ভ কৰক। এতিয়াও গাঁৱত বহুত পুখুৰী আছে, তাতে মাছ পোহক। সৰু সৰু পুখুৰীটো সৰু সৰু মাছ পুহিব পাৰি। এতিয়া যিখিনি মাছ আছে একেবাৰে অসাধ্য, মাছবিলাক ভাল নহয়। মই যিমানখিনি গম পাওঁ যে এক প্ৰজাতিৰ মাছ আছে, সেইটো ৰূপচান বুলি কয়, তো সেইবিলাকক গাহৰি মুৰ্গীৰ নাড়ী ভৰি খুৱাই পেলাই ডাঙৰ কৰিছে। এইবিলাক মাছ চিকাৰী মাছ, খুব টেষ্টি, কিন্তু সিহঁতক ভালদৰেও ডাঙৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু এইবিলাকত চকু দিব লাগিব। আমাৰ ল'ৰা ছোৱালী যদি সঁচাই স্বাস্থ্যকৰ হ'ব লাগে, তো পুষ্টিকৰ খাদ্য পাব লাগিব। ক'ৰ পৰা পাব যদি আমি নিদিওঁ, ক'ৰ পৰা পাব? সেইকাৰণে কৈছোঁ যে ভাল প্ৰটিন, ভাল মাইক্ৰ' এলিমেণ্ট যেনেকৈ কেলছিয়াম, মেগনেছিয়াম, ফচফৰাছ, এইবিলাক খাদ্যত আছে, কিন্তু খাদ্যবিলাক অনুপযোগী। মই আকৌ এবাৰ দুহাৰি ক'ব বিচাৰিছোঁ যে খাদ্য হৈছে মূল। তথাপিও এতিয়াও ভাল নেমু কেইটামান পোৱা যায়, ৰবাব টেঙা পোৱা যায়, ৰবাব টেঙাৰ বতৰ আহি আছে। অকণমান পানীত অকণমান নিমখ, অকণমান চেনি, অকণমান নেমু দি পাতলকৈ খাওক। বেছি চেনি, বেছি নিমখ, বেছি নেমু দি পেলাই খাব নালাগে। পাতলকৈ নেমু চৰবত দিনত 2-4 গিলাচ খাওক। যদি ঘৰত অকণমান জেগা আছে, তাতে অকণমান শাকৰ গুটি চুটি ছটিয়াই দিয়ক। ভাতৰ লগত দুপাত পালেং, দুপাত লাই বা দুপাত ধনিয়া আনি ঘৰৰ এটা বিলাহীৰ লগত কাটি বা ঘৰৰ এটা তিঁয়হৰ লগত কাটি সিহঁতক চালাড বনাই দিয়ক। মই ভাবোঁ যে যেতিয়া আমি এইবিলাক কৰিব আৰম্ভ কৰিম, তেতিয়া বজাৰৰ বেপাৰীবিলাকৰ চিন্তা এটা আহি যাব যে কি হয় আমাৰ পৰা দেখোন আজিকালি মানুহে নিকিনে। কাৰণ কিয়, আমি ঘৰত বনাই আছোঁ, ঘৰত খেতি কৰি আছোঁ। মই আজি 15 বছৰে এখন বাগান চলাই আছোঁ। শাক পাচলি, বিলাহী, তিঁয়হ, তিতাকেৰেলা, ভাতকেৰেলাই হওক, সকলোখিনি আম জামু গোটেইখিনি আছে। গোটেই বছৰ হয়তো মই কৰিব পৰা নাই, বৰ সহজ নহয়, কিন্তু কৰিছোঁ। আৰু বহুতকো মই পৰামৰ্শ দিছোঁ যে আপোনালোকৰ ৰূপত জেগা আছে, আজিকালি যদি নিজে কৰিব নোৱাৰে কৰি দিয়াও মানুহ আছে। সেই পৰামৰ্শলৈ বহুত গুৱাহাটীত ফেমিলি আৰম্ভ কৰিছে, মই তেওঁলোকক ওলগ জনাইছোঁ। শেষত মই এটা কথা ক'বলৈ ওলাইছোঁ, এই যে চৰ্দি কাহ খুব ঘনাই হয়, তাৰ কাৰণ অকল ভাইৰাছটোৱেই নহয়, ধূলি বালিও তাৰ কাৰণ হয়। আৰু যিবিলাক ল'ৰা ছোৱালীৰ এলাৰ্জি আছে, এলাৰ্জি মানে কি, সঘনাই চৰ্দি কাহ হয়, মানে একেবাৰে নাকৰ পৰা শ্বাস প্ৰশ্বাসৰ নলী তললৈ যদি ধূলিয়ে খাই থাকে, এটা সময়ত গৈ সেইবিলাক ঠাইত ইনফেকশ্যন বেছি হয়। আমি কি ক'ব বিচাৰিছোঁ যে সেনেকুৱা ভাইৰেল ইনফেকশ্যনৰ বাচাৰ কাৰণে পৰিৱেশৰ কাৰেকশ্যনটো লাগিবই, আৰু অলপ মেডিকেলৰ সহায়ো এটা আছে যে ইনফ্লুৱেঞ্জাৰ ভেকচিন আছে। ইনফ্লুৱেঞ্জাৰ ভেকচিনটো আমি ল'ৰা ছোৱালীবিলাকক আজিকালি ৰেগুলাৰ দিওঁ। নতুনকৈ জন্ম হোৱা ল'ৰা ছোৱালীবিলাকক আমি 7 মাহত 2টা দিওঁ, তাৰপিছত বছৰত এটাকৈ 5 বছৰলৈ দিয়া হয়। তেওঁলোক বহুত ছেভ হৈ থাকে চৰ্দি কাহৰ পৰা। আপোনালোকে এইটো কৰিব পাৰে, আপোনালোকৰ নিজৰ নিশ্চয় শিশু বিশেষজ্ঞ আছে, তেখেতসকলৰ লগত কথা পাতিলে তেখেতসকলে ভালদৰে বুজাই ক'ব।
1: আৰু সততে আমি দেখা পাওঁ যে শিশুৰ ৰাতি ধৰক জ্বৰ উঠিলে, সাধাৰণতে মাক বাপেকে আপোনাৰ বেছি জোতা মোজা বা এনেকুৱা গৰম কাপোৰ ঢাকি দিয়ে, কিছুমান তেনেকুৱা ভুল কৰা দেখা যায়। আচলতে শিশু এটি জ্বৰ উঠিলে কেনেকৈ ঘৰতে যিটো প্ৰাথমিক চিকিৎসা দিব পাৰি বা কি কৰিব লাগে আচলতে অভিভাৱকে?
0: যদি শিশুটিৰ জ্বৰ হৈছে, প্ৰথম কথাটো হৈছে শিশুটো ঘামে জ্বৰাৰ সময়ত। ঘামৰ লগে লগে গোটেই ছালখন তিতি যায়, আঠা আঠা হয়, নোমৰ গুৰিবিলাক বন্ধ হৈ যায়। খুব ভাল হয় সেইখিনি সময় শিশুটোক স্পঞ্জ কৰি দিব পাৰি কুহুমীয়া গৰম পানীৰে, এখন টাৱেলাৰে, বা শিশুটিক কুহুমীয়া গৰম পানীৰে গাটো ধুৱাই দিব পাৰি, কাপোৰ সলাই দিব পাৰি। আমাৰ যেনেকৈ পেচাবত টক্সিক ছাবষ্টেঞ্চ ওলাই যায়, ঘামেৰেও ওলাই যায়, শিশুটোক বহুত ৰিলিফ পায়। আৰু সেনেকুৱা কৰিলে সাধাৰণতে জ্বৰ বহুত কমিও যায়, আৰু ঔষধৰ সহায় নোলোৱাকৈও কেতিয়াবা পাৰি, যিটো আমি সাধাৰণতে পেৰাচিটামল দিওঁ। কিন্তু মই ভাবোঁ যে মই কোৱাৰ দৰে আপোনালোকে শিশুটিক সেইধৰণে স্পঞ্জ কৰি দিব, গাটো গৰম পানীৰে ধুৱাই দিব, কাপোৰ সলাই দিলে খুব ৰিলিফ পায়, নোমৰ গুৰিবিলাক খুলি গ'ল, তাৰপৰা সিফালে টক্সিক ছাবষ্টেঞ্চবিলাক ওলাই গ'ল। যথেষ্ট পানী খুৱাব, যিমান পেচাব বেছি হয় সিমান টক্সিক ছাবষ্টেঞ্চবিলাক ওলাই যায়। আৰু শিশুটি সাধাৰণ যদি জ্বৰ হৈছে, এনেকৈও চিকিৎসা কৰিব পাৰি।
1: ধন্যবাদ, আপুনি ইমানখিনি যথেষ্ট সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
0: মই ধন্যবাদ জনাইছোঁ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বতৰৰ সঘন পৰিৱৰ্তনত শিশুৰ ৰোগ প্ৰতিৰোধ আৰু শিশু উপযোগী খাদ্য সন্দৰ্ভত শিশু ৰোগ বিশেষজ্ঞ ডাঃ দিবাকৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপম চৌধুৰীয়ে বজোৱা একৰ্ডিয়ানত লঘু সংগীতৰ সুৰ।

0: ইমান পৰে অনুপম চৌধুৰীয়ে বজোৱা একৰ্ডিয়ানত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, এন ডি এৰ সাংসদসকলে কৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ দেশৰ বিভিন্ন পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যত শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডাঙত NHPCৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। স্কটলেণ্ডৰ গ্লাছগত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 জনীয়া খেলুৱৈ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।

0: এন ডি এৰ সাংসদসকলে কৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ দেশত বিভিন্ন পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এন ডি এৰ অংশীদাৰ দল ৰাষ্ট্ৰীয় লোকমৰ্চাৰ সভাপতি উপেন্দ্ৰ কুশৱাহাই কয় যে মংগল মিলন অৰ্থাৎ এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰাত স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা ঘোষণা কৰিছিল। সংসদ ভৱন চৌহদত আকাশবাণীক শ্ৰী কুশৱাহাই কয় যে নীটৰ পুনৰ অনুষ্ঠিত কৰা পৰীক্ষা সম্পূৰ্ণ সততাৰে সম্পন্ন হৈছিল। তেওঁ লগতে কয় যে ভৱিষ্যতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাই স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত হ'ব।
1: नीट को लेकर के उन्होंने कहा कि जो गड़बड़ी हुई लोग पकड़े गए हैं उनको कड़ी से कड़ी सजा दिलाने का काम करना है और आगे बेहतर से बेहतर व्यवस्था होगी इसको सुनिश्चित किया जा चुका है और यही कारण है कि फिर से जो परीक्षा नीट की हुई है बहुत ही बेहतर तरीके से हुई।
0: এনডিএর সংসদীয় দলৰ বৈঠকত প্ৰথমবাৰৰ বাবে উপস্থিত থকা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অশোক মিট্টালে আজি কয় যে চৰকাৰ সদায় শিক্ষাৰ্থীৰ পক্ষত থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে। শ্ৰীমিট্টালে আকাশবাণীৰ আগত এই কথা প্ৰকাশ কৰি বিৰোধী দলসমূহক সমালোচনা কৰে আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ বিৰোধী দলসমূহে কিছুমান ভুৱা প্ৰচাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাত জড়িতসকলক চিনাক্ত কৰি শীঘ্ৰে উপযুক্ত শাস্তিৰ যাতে ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে চৰকাৰে জ্যেষ্ঠ আইনী বিশেষজ্ঞক নিযুক্তি দিয়াটো নিশ্চিত কৰিছে।
2: हर हरेक ने अपने तरीके से बात करनी है पर भारत एक इतना बड़ा विशाल देश है और भारत के युवा समझदार युवा उनमें पूरा पोटेंशियल है वो ऐसा कोई भी काम नहीं करेंगे जो राष्ट्र हित में ना हो।
0: আন এজন বিজেপি সাংসদ জনাৰ্দন সিং সিগ্ৰিৱালে কয় যে এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজ মহিলাসকলৰ লগতে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰী সিগ্ৰিৱালে আকাশবাণীক জনায় যে প্ৰধানমন্ত্ৰীয়ে 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ দৃষ্টিভংগীকো তুলি ধৰে। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰৰ বাবে কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত সদনে বিৰোধী পক্ষৰ হুলস্থূলৰ মাজতে সংসদৰ বিভিন্ন সমিতিৰ বাবে নিৰ্বাচনৰ প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰায়ে প্ৰতিবাদৰত সদস্যসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ আৰু সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনায়। সদস্যসকলে শূন্যকালত নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দেশে সদনৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰি আছে। শ্ৰীমতী ৰায়ে বাৰে বাৰে অনুৰোধ জনোৱা

সত্ত্বেও বিৰোধী পক্ষৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ মজিয়ালৈ উঠি যায় আৰু নীট তথা শিক্ষাৰ্থীসকলৰ প্ৰতিবাদক লৈ শ্লোগান দিবলৈ ধৰে। এনে পৰিস্থিতিত সদনৰ কাম কাজ দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে নীটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনাই যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে নথি দাখিল কৰে আৰু সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁলোকৰ বিষয় উত্থাপন কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পাছতে শ্ৰীখাৰ্গে নীটক লৈ নতুন দিল্লীত কালি ছাত্ৰসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে। বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত হোৱা তীব্ৰ বাক বিতণ্ডাৰ বাবে উচ্চ সদনৰ কাম কাজ প্ৰথমে দুপৰীয়া 12 বজালৈকে আৰু পাছত দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 36টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4 জন লোকৰ মৃত্যু হৈছে। একেদৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰতো 1 জন লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা গাড়ীসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডঙত NHPCৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈকে 9টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 25জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। ভূমিস্খলনৰ ফলতে এই দুৰ্ঘটনা ঘটা বুলি প্ৰাথমিকভাৱে প্ৰকাশ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে NHPCৰ কৰ্তৃপক্ষৰ লগতে SDRF, NDRF, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে সহযোগিতাৰে উদ্ধাৰ কাৰ্য চলাই আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছিকিমৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ভুক্তভোগী পৰিয়ালকেইটালৈ সমবেদনা জনায়। লগতে শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ছিকিমৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংগলৰ সৈতে কথা পাতে। শ্ৰীমোদীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পৰিস্থিতিৰ লগতে উদ্ধাৰ কাৰ্যৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে লগতে এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ 2 লাখকৈ টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ প্ৰত্যেককে 50,000 টকাকৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰী টোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুক্ষাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। স্কটলেণ্ডৰ গ্লাছগ'ত পৰহিলৈ আৰম্ভ হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰোত্তোলনত 12জন খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া,

পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। পৰহিলৈ হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলক জাতীয় পতাকা আৰু বেতন লৈ লাভনীলা আৰু মীৰাবাইয়ে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্ন কাকত ফালিলৈকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু স্কটলেণ্ডৰ গ্লাছগট হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ দুটি লোকগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে দোতাৰাত বাবলু চন্দ্ৰ ৰয়, চৰিন্দাত দুলাল চন্দ্ৰ ৰয়, বাঁহীত প্ৰাণকৃষ্ণ ৰয় আৰু ঢোলত ৰাকেশ মালীয়ে। এয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে পবিত্ৰ ৰয়ৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক

0: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যত শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহচক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰতো 1জন লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। বিভাগীয় বিষয়াসকলক তেওঁ পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি, লোক নিৰ্মাণ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো অসমৰ বাবে গৌৰৱৰ দিন, কাৰণ আজি আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে অসমত আত্মপ্ৰকাশ কৰিলে। ডঃ শৰ্মাই কয় যে আজি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰম আৰম্ভ কৰিলে।
1: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰমৰ আজি দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীক সাক্ষাৎ কৰি অসমৰ গুৰুত্বপূৰ্ণ খনিজ খণ্ডৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াকো সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ মুঠ 2,981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1,696টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1,225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্তই অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰাতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থ্যকো সুৰক্ষিত কৰিব। মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে দৰং জিলা সাহিত্য সভাৰ 54সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, অন্তৰংগ অনুষ্ঠান আৰু 10গৰাকী নিৰ্বাচিত কবিৰ কবিতা পাঠৰ আয়োজন কৰা হয়। বিয়লি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰীয়া সংগীতা কাকতি আৰু দিলীপ দাসৰ দ্বৈতকণ্ঠৰ এটি গীত।

ইমান পৰে সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নেপালী অনুষ্ঠান শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত 11 লোকৰ বানত মৃত্যু, 11 জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধমান নিয়ন্ত্ৰণ সংস্থাৰ অনুমোদন আৰু ছিকিমত NHPCৰ তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনত অসমৰ এজন শ্ৰমিকৰ মৃত্যু। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত 11 জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36 ৰাজহ চক্ৰৰ 758 গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈনৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101 আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে এইদৰে কয়।
2: শিৱসাগৰৰ যি অভূতপূৰ্ব পৰিস্থিতি, ইমান সময় ধৰি কালিলৈকে 27 পঞ্চায়ত এলেকাত বানপানী হৈ আছিলে, কিন্তু আজি কমপ্লিট শিৱসাগৰ নগৰখনত বানপানী উঠিছে। আজি দৰিকা নদীৰ যিটো মথাউৰি মই যোৱাবাৰ 2 মিটাৰ ওখকৈ বনালোঁ, সেই মথাউৰিৰ অভাৰটফ হৈ তাৰ ওপৰেদি পানী আহি আজি শিৱসাগৰ নগৰখনৰ গোটেই বিজি ৰোডটো, ষ্টেচন চাৰিআলিৰ পৰা গোটেই বিজি ৰোডটো, দৰিকাপাৰাৰ পৰা এই গোটেই অঞ্চলটো সম্পূৰ্ণৰূপে এতিয়া ডুবাই পেলালে। যদি শিৱসাগৰ নগৰৰ ভিতৰত বিজি ৰোডত, ষ্টেচন চাৰিআলিত যদি এনেকুৱা ভয়াৱহ
1: সম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰৰ জগন্নাথ সামৰিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4 বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল

0: কৰা হৈছে। নামনিমৰ ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়ৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন শিক্ষানুষ্ঠানৰ আত্মপ্ৰকাশেৰে আজিৰ দিনটো অসমৰ বাবে এটা গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ লগতে আজিৰে পৰা অসমৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হোৱা বুলি মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে আজি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰম আৰম্ভ কৰিলে।
1: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
0: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, মুখ্য সচিব ৰবি কোটা আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগুৰ প্ৰতিষেধক উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। উল্লেখযোগ্য যে 4-60 বছৰ বয়সৰ ব্যক্তিক ডেংগু ৰোগ প্ৰতিৰোধ কৰিবলৈ এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয়ান ইউনিয়ন, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগুৰ প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্য সেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটিস্বৰূপ বুলি অভিহিত কৰিছে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহ

0: মন্ত্রী প্রেম সিং তামাঙ্গলেৰ সৈতে টেলিফোনযোগে ঘটনা সন্দৰ্ভত কথা পাতে। শ্রীমোদীয়ে মুখ্যমন্ত্রীগৰাকীৰ পৰা পৰিস্থিতিৰ লগতে উদ্ধাৰ কাৰ্যৰ বুজ লয়। প্রধানমন্ত্রীয়ে লগতে এই শোকাবহ দুর্ঘটনাত প্রাণ হেৰুৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে প্রধানমন্ত্রীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ 2,00,000 টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে প্রধানমন্ত্রীয়ে আহতসকলৰ প্ৰত্যেককে 50,000 টকাকৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে। নামচি জিলা প্ৰশাসনে NHPCৰ কৰ্তৃপক্ষৰ লগতে SDRF, NDRF, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে সহযোগিতাৰে উদ্ধাৰ কাৰ্য চলাই আছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাছগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলাৰ নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, লোক নিৰ্মাণ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ বিষয়া উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাজ্যত 11 লোকৰ বানত মৃত্যু, 11 জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন। দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ অনুমোদন। আৰু ছিকিমত NHPCৰ তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনত অসমৰ এজন শ্ৰমিকৰ মৃত্যু। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে শুনি আছে নিউজন AIR মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু আয়ুষ্মান জেছি, FM ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰৰ দায়িত্বত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণহেত্ৰ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ বাগিচা অঞ্চলত খোৱা পানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময়ৰ সন্দৰ্ভত ডাক্তৰ জ্যোতিৰ্ময় দাসে আগবঢ়োৱা কিছু বাৰ্তা। আহকচোন শুনো।
1: পানী আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ। আমি পানী খোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, আমাৰ দৈনন্দিন বহু কামত পানী ব্যৱহাৰ হয়। পানী অবিহনে আমাৰ জীৱনটো অসাৰ বুলি ক'লেও ভুল নহয়। যদিও পৃথিৱীত চাৰিভাগৰ তিনি অংশই পানী, তাৰ অত্যন্ত কম অংশ পানীহে খোৱাৰ বাবে উপযোগী। আমি যিবোৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, এই পানীটো আমাৰ বাবে নিৰাপদ হয়নে নহয় এইটো জনা অত্যন্তই দৰকাৰ। কাৰণ আমি যদি খোৱা পানীটো আমাৰ বাবে নিৰাপদ হয়নে নহয় আমি নাজানো, তেনেহ'লে তাতে আমাৰ বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বেমাৰৰ যোগেদি। এই বেমাৰ বিয়পে দূষিত পানী খোৱাৰ ফলত। দূষিত পানীৰ উৎস বহু জাগাত পোৱা যায়। আমি যিবোৰ মিনাৰেল পানীৰ বটল বুলি ভাবোঁ, সেইবোৰ বটলো কেতিয়াবা দূষিত পানীৰ উৎস হ'ব পাৰে। এই পানীৰ দ্বাৰা যিবোৰ বেমাৰ হয়, যিবোৰ বীজাণুৰ দ্বাৰা এই বেমাৰবোৰ বিয়পে, এইবোৰ খালী চকুৰে দেখা নাপায়। সেইবোৰ বিয়পে জেনেৰেলি মাইক্ৰ' অৰ্গেনিজম বুলি কোৱা হয়, ক্ষুদ্ৰ জীৱ যিবোৰ খালী চকুৰে দেখা পোৱা নাযায়, অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখিবলৈ পোৱা যায়। বিভিন্ন সময়ত যেতিয়া খোৱা পানীৰ দ্বাৰা আমাৰ শৰীৰত এই বীজাণুবোৰ প্ৰৱেশ কৰে, তেতিয়াই

বিভিন্ন ধৰণৰ বেমাৰৰ জন্ম হয়। তাৰ ভিতৰত এটা প্ৰধান বেমাৰ হৈছে ডায়েৰিয়া। WHO বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে প্ৰতিদিনে প্ৰায় 18 লাখ মৃত্যু হয় খোৱা পানীৰ বাবে। WHOৰ মতে 88% যিটো গ্ল'বেল বাৰ্ডেন অফ ডিজিজ বুলি কোৱা হয়, মানে বেমাৰৰ যিটো প্ৰভাৱ, তাৰে অকল 80% মৃত্যু ভাৰতবৰ্ষত দেখা গৈছে খোৱা পানীৰ দ্বাৰা হোৱা ৰোগৰ বাবে। এই বেমাৰ প্ৰধানকৈ বিয়পি সংস্পৰ্শত অহা বা দূষিত পানী সেৱন কৰাৰ বাবে, আৰু যিকোনো প্ৰকাৰে মাইক্ৰ' অৰ্গেনিজম বা ক্ষুদ্ৰ যিবোৰ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰীক্ষা কৰিব পৰা জীৱ আছে, সেইবোৰ যেতিয়া আমাৰ দেহত প্ৰৱেশ কৰে খোৱা পানীৰ যোগেদি, তেতিয়া এই বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষ তৃতীয় বিশ্বৰ এখন দেশ, অন্যান্য দেশবোৰ যিখন তৃতীয় বিশ্বৰ বা উন্নয়নশীল দেশ আছে, এইবোৰ দেশত বিশুদ্ধ খোৱা পানীৰ যোগান ব্যৱস্থা এতিয়াও বিজ্ঞানসন্মত হৈ উঠা নাই। যদিও এই বিষয়ত বহুতখিনি ডেভেলপমেণ্ট বা উন্নয়ন হৈছে, কিন্তু এতিয়াও জনসাধাৰণৰ বাবে উপযোগী খোৱা পানীৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত হ'ব পৰা নাই, যাৰ বাবে যিটো খোৱা পানীৰ দ্বাৰা যিবোৰ বিয়পে, যাৰ দ্বাৰা প্ৰধানকৈ আমাৰ শিশুসকল আক্ৰান্ত হয়, সেইবোৰ খুব বেছি দেখিবলৈ পোৱা যায়। আৰু সেই বিষয়ে আমাৰ চৰকাৰে বহু ধৰণৰ গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান এই সংশ্লিষ্ট বিষয়ত গুৰুত্ব আৰোপ কৰাটো দৰকাৰ, কাৰণ খোৱা পানীৰ দ্বাৰা হোৱা বেমাৰ যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ, আমাৰ দেশৰ স্বাস্থ্য ব্যৱস্থা আমি বহু ধৰণে উন্নত কৰিব পাৰিম। এতিয়া আমি আহোঁ যে কি কি কাৰণৰ বা কোন বীজাণু বা পেৰাচাইট বা বেক্টেৰিয়া এই খোৱা পানীৰ দ্বাৰা হোৱা বেমাৰবোৰ বিয়পায়। এটা হ'ল পেৰাচাইট বা পৰজীৱী, এইটো পেৰাচাইট বুলি কোৱা হয়। এটা হ'ল বেক্টেৰিয়া বা বীজাণু, আৰু 3 নম্বৰ হৈছে ভাইৰাছ। এই 3টা বস্তু আমি চকুৰে, সাধাৰণতে খালী চকুৰে দেখিবলৈ নাপাওঁ। আৰু ইয়াৰ ভিতৰত অধিকাংশ বীজাণুৱে হৈছে আমাৰ ইণ্টেষ্টিনেল পেৰাচাইট বা ক্ষুদ্ৰান্তত বসবাস কৰে। আৰু পেৰাচাইট যিবোৰ যিবোৰ আমি পৰজীৱী বুলি কওঁ, তাৰ ভিতৰত আমি সাধাৰণভাৱে জনা কেইটামান জীৱ হৈছে ঘূৰণীয়া কৃমি বা হাকোটা কৃমি বা গিনি ৱৰ্ম, আৰু তাক আপুনি ইংৰাজীত কয় স্কিষ্টোচমা হিমাটোবিয়াম, এটা বেলেগ ধৰণৰ জীৱ। এইসকল হৈছে আমাৰ যিকোন বেক্টেৰিয়া আৰু পেৰাচাইটৰ ভিতৰত। বেক্টেৰিয়া বুলি ক'লে বেক্টেৰিয়াৰ দ্বাৰা হোৱা খোৱা পানীৰ বেমাৰৰ ভিতৰত আপোনাৰ প্ৰধান হৈছে কলেৰা, যিটো ভাইব্ৰিঅ' কলেৰা নামৰ এটা বেক্টেৰিয়াই কৰে। এটা আছে আপোনাৰ বটুলিনিজম বুলি কয়, যিটো ক্লষ্টৰিয়াম বটুলিনাম এটা বেক্টেৰিয়াই কৰে। ইকলাই কৰা ইনফেকশ্যন আছে, মাইক্ৰ'বেক্টেৰিয়া মেৰিনাম আছে এটা বেক্টেৰিয়া, বা লেপ্ট'স্পাইৰোচিছ আছে এটা বেমাৰ, বা টাইফয়েড বেমাৰ, এই সকলোবোৰ খোৱা পানীৰ দ্বাৰা হোৱা বেমাৰ। ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰৰ ভিতৰত প্ৰধানকৈ যিবোৰ আজিকালি দেখা গৈছে আমাৰ চহৰীয়া সমাজত বা গাঁৱলীয়া সমাজত দেখা যায়, এটা হৈছে আপোনাৰ হেপাটাইটিছ এ, জণ্ডিছ বুলি কোৱা হয়। জ্বৰ হয়, পেটৰ বিষ হয়, বমি হয়, পানী পেখেনা হয়, বা গাত খজুৱতি হয়। আৰু এটা আছে ছিভিয়াৰ একিউট ৰেচপিৰেটৰী চিনড্ৰম বুলি কয়, যিটো কৰোনা ভাইৰাছ নামৰ এটা ভাইৰাছে কৰে। এইটো হ'লে আপোনাৰ জ্বৰ হয়, গাৰ বিষ, অলস ভাৱ, পানী পেখেনা হয়, কাহ হয়। আমি সকলোৱে জনা পলিঅ' বেমাৰ, যিটো পেৰালাইচিছ হয় বাচ্ছাৰ, কম বয়সীয়া বাচ্ছাৰ, এইটো পানীৰ খোৱা পানীৰ দ্বাৰা হোৱা বেমাৰ। লগতে হেপাটাইটিছ ই, আন এটা ভাইৰেল বেমাৰ, যিটো আমাৰ খোৱা পানীৰ দ্বাৰা বিয়পে। সামাজিক আৰু অৰ্থনৈতিক এই প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় এই খোৱা পানীৰ দ্বাৰা। বিশেষকৈ উন্নয়নশীল দেশসমূহত বা তৃতীয় বিশ্বৰ দেশসমূহত এই বেমাৰবোৰ অন্যতম কাৰণ হৈ উঠা যায় অৰ্থনৈতিক বজাৰৰ। এতিয়া হ'ল প্ৰতিৰোধ। আমি এতিয়ালৈকে বহুতখিনি কথাই ক'লোঁ যে কোনবোৰ বেক্টেৰিয়া বা কোনবোৰ ভাইৰাছ বা কোনবোৰ পৰজীৱীয়ে আমাৰ খোৱা পানীৰ দ্বাৰা হোৱা বেমাৰবোৰ বিয়পায়। তাৰ বাবে ল'বলগীয়া প্ৰতিৰোধ ক্ষমতা অত্যন্ত দৰকাৰ, কাৰণ প্ৰতিৰোধ হৈছে এটা বেমাৰটো হোৱাৰ আগৰ ব্যৱস্থাটো। যদি আমি বেমাৰটো হ'বলৈ নিদিওঁ, তেনেহ'লে বেমাৰৰ যিবোৰ অসুবিধা হ'ব পাৰে বা যিবোৰ আমাৰ দেশৰ বিভিন্ন শিশু বা বিভিন্ন প্ৰাপ্তবয়স্ক লোকে অসুবিধা পাই আছে, সেইবোৰ আমি প্ৰতিৰোধ কৰিব পাৰিম। যেনেকৈ প্ৰিভেণ্টেশ্যন ইজ বেটাৰ দেন কিউৰ, তাৰ কেইটামান বিষয়ে আমি আলোকপাত কৰিব বিচাৰিছোঁ। এটা হৈছে যে যিবোৰ বটল ৱাটাৰ থাকে, মিনাৰেল ৱাটাৰ, যিবিলাক আমি বজাৰত কিনিবলৈ পাওঁ আজিকালি, এই বটলবোৰ আমি বিশ্বাস কৰিব এইকাৰণে নোৱাৰে, কাৰণ বহু জেগাত এতিয়া পৰীক্ষা কৰাৰ পিছত গম পোৱা গৈছে বা সন্দেহজনে আমি অনুভৱ কৰোঁ, লগে লগে এইটো বৰ্জন কৰিব লাগে আৰু এইটো আমি অনুসন্ধান কমিটিত জনাব লাগে। যদিহে আমি এনেকুৱা এখন ঠাইত যাওঁ য'ত ধৰক পানীৰ খোৱা পানীৰ ব্যৱস্থা ঠিক নহয় বা চেনিটেশ্যন ব্যৱস্থাটো ঠিক নহয়, তেনেহ'লে খোৱা পানীৰ প্ৰতি অলপ সজাগ হোৱাটো দৰকাৰ। তাৰপিছত যদি আমাক কেতিয়াবা স্থানীয় স্বাস্থ্য বিষয়াই যদি আমাক এইটো জনায় যে খোৱা পানীটো আমি খোৱাৰ আগতে উতলাই খোৱা দৰকাৰ, তেনেহ'লে আমি গভীৰভাৱে লোৱা উচিত, কাৰণ এইটো দেখা যায় যে আমাৰ দেশৰ বিভিন্ন এৰিয়াত খোৱা পানীৰ যিটো আমাৰ স্তৰ আছে, কিছুমান স্তৰত আপোনাৰ কিছুমান বেক্টেৰিয়া বেছিকৈ পোৱা যায় বা কিছুমান জেগাত কিছুমান খোৱা পানীত অহা বেমাৰ বেছিকৈ বিয়পে, তেনে সেইবোৰ জেগাত খোৱা পানীৰ বাবে বিশেষ ধৰণৰ সাৱধানতা লোৱাটো দৰকাৰ। তাৰোপৰি ধৰক কুঁৱা, জান জুৰি, নদী বিল বা পুখুৰী বা ঢাকনি নথকা কুঁৱাৰ পানী খাব নালাগে, কাৰণ আমি এইটো কথা জনা উচিত যে যিবোৰ প্ৰাকৃতিক উৎস আছে যেনে কুঁৱা বা ধৰক জান জুৰি বা নদী বিল, এইসমূহ বিভিন্ন উৎসৰ পৰা দূষিত হ'ব পৰা সুবিধা থাকে, গতিকে সেইবোৰ পানী সাধাৰণতে খোৱা পানী গ্ৰহণ নকৰাটো দৰকাৰ। প্ৰতিৰোধ ব্যৱস্থা অধিক সহজ আৰু ভালকৈ গঢ়ি তুলিব পাৰোঁ, তেনেহ'লে চিকিৎসাতকৈ বেছি সুবিধাজনক হয়, কাৰণ এবাৰ বেমাৰটো হোৱাৰ পিছত যিটো মানে এজন ব্যক্তি বা এটা শিশুৱে যিখিনি চাফাৰ কৰে, সেইখিনি আমি প্ৰতিৰোধ যদি কৰিব পাৰোঁ, তেনেহ'লে সেইখিনি বেমাৰৰ পৰা আগতে তেওঁলোকে বচাব পৰা যায়। আমি সকলোৱে ঘৰত ফিল্টাৰ ব্যৱহাৰ কৰোঁ, কিন্তু সকলো ফিল্টাৰ একেধৰণৰ নহয়। বজাৰত আজিকালি আপোনাৰ বহু ধৰণৰ ফিল্টাৰ পোৱা যায়, ইলেক্ট্ৰনিক ফিল্টাৰ পোৱা যায়, কেণ্ডেলযুক্ত ফিল্টাৰ পোৱা যায়, তাৰো বেলেগ ধৰণৰ ফিল্টাৰ আপোনাৰ বহুত পোৱা যায়, কিন্তু সকলো ফিল্টাৰ একেই নহয়। গতিকে আমি কিবা ফিল্টাৰ এটা কিনাৰ আগতে কোনটো ফিল্টাৰে কিমানখিনি বীজাণুমুক্ত কৰিব পাৰে সেইটো আমি জনা উচিত। অন্যতম দৰকাৰী অভ্যাস যিটো আমাৰ সুস্বাস্থ্য

0: অত্যন্তই দরকারি, যেন হাত ধোয়া, প্রপার হ্যান্ড ওয়াশিং বলে যেটা কোয়া হয়, এটা খোয়ার আগত আর পিছত ভালক হাত ধোয়া অত্যন্ত দরকারি। কারণ সেইটার দ্বারা আমি বহুখিনি বেমার, খোয়া পানির দ্বারা হওয়া বেমার বা অন্য আমি যিকোনো বীজাণুরে বিয়পা বেমার হলে আমি আঁতৰাব পাৰোঁ। লগতে যিবোৰ বাসন বর্তন যেটা আমি খোৱা বোৱা কৰোঁ বা খোৱা বোৱা রন্ধা হয় সেইবোৰ অতি ভালকৈ চাফ চিকুণ কৰি ৰখাটো অত্যন্ত দরকারি। খোৱাৰ আগত আৰু পিছত সাবোনেৰে হাত ধোৱা অভ্যাসটো কৰিলে বহুত ধৰণৰ বেমাৰৰ পৰা, যিখিনি খোৱাৰ পানীৰ পৰা হয় বুলি কৈছোঁ, তাৰ পৰা আঁতৰ ৰাখিব পৰা যায়। ইমান যেনেকৈ আমি উল্লেখ কৰিলোঁ যে পৃথিৱীৰ বিভিন্ন দেশত খোৱা পানীৰ স্তৰ বেলেগ বা খোৱা পানীৰ দূষিত বা বিশুদ্ধতাৰ প্ৰমাণ বেলেগ বেলেগ পোৱা যায়, গতিকে বহুখিনি আমাৰ প্ৰক্ৰিয়া আছে যাৰ আমি খোৱা পানী বিশুদ্ধ কৰি তুলিব পাৰোঁ। তাৰ দ্বাৰা এটা আমি আগৰ পৰা অতীজৰ পৰা ব্যৱহাৰ কৰি এটা ব্যৱস্থা হৈছে আপোনাৰ ব্লিচিং পাউডাৰ বা ক্লৰিন আমি ব্যৱহাৰ কৰিব পাৰোঁ। ক্লৰিন কোৱা হয় যে 5 মিনিটত বীজাণু ধ্বংস কৰিব পাৰে, গতিকে সেই ক্লৰিনটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। পানী উতলালে সাধাৰণতে বেছিভাগ বীজাণু বা বেক্টেৰিয়া মৰি যায়, গতিকে আমি য'তেই নাথাকোঁ কিয় আমি যদি পানী উতলাই পেলাই ঠাণ্ডা কৰি খাব পাৰোঁ, তাৰপৰা আমি বহুতো পানীৰ দ্বাৰা বিয়পা বেমাৰ আমি বহুতখিনি হাত সাৰিব পাৰিম। দ্বিতীয়তে ধৰক যেনেকৈ আগৰবাৰ উল্লেখ কৰা হ'ল যে আমাৰ চাৰাউণ্ডিঙত আমাৰ চাৰিওকাষে যিখিনি মানুহ আছে আমি এইখিনি বুজাব পৰা যায় যে আপোনালোকৰ কোনখিনি বেমাৰৰ কাৰণে আপোনালোকে খোৱা পানী কেনেদৰে ব্যৱহাৰ কৰক, কেনেকৈ আপোনালোকে তাৰ পৰা হাত সাৰি থাকিব পাৰে, সেইখিনি যদি আমি নিজে বুজাব পাৰোঁ তেনেহ'লে বহুতখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। দ্বিতীয়তে আমাৰ যিটো স্বাস্থ্যসন্মত যিটো এডুকেশ্যন, যে হেলথ এডুকেশ্যন বুলি কোৱা হয়, সেইটো অন্যতম প্ৰয়োজন। কাৰণ বহুতখিনি আমাৰ দেশৰ বহুতখিনি মানুহ এতিয়াও অশিক্ষিত বা যিখিনি তেওঁলোকে স্বাস্থ্যসন্মত জ্ঞান থাকিব লাগে সেইখিনি তেওঁলোকৰ নাই, গতিকে তাৰ বাবে প্ৰপাৰ হেলথ এডুকেশ্যন বা শিক্ষা তেওঁলোকক স্বাস্থ্যসন্মত এটা শিক্ষা দিয়া অত্যন্ত দৰকাৰী। কাৰণ এটা শিক্ষা পালেহে তেওঁলোকে শিক্ষাটো যদি তেওঁলোকে পায় তেতিয়ালৈকে নিজকে কাৰ্যত ৰূপান্তৰিত কৰিব পাৰিব। আৰু এটা কথাৰ লগতে ক'ব পৰা যায় যে খোৱা পানীৰ পৰা যিবোৰ আমাৰ বেমাৰ বিয়পে এইবোৰ হ'ল প্ৰতিৰোধ আমি কৰিব পাৰোঁ, কিন্তু তাৰ বাবে আমাৰ সকলোৰে সজাগতা দরকার, তার লগতে চৰকাৰৰ বহুতখিনি সহায় সহযোগিতা দরকার। কারণ আজিকালি কেবল খোৱাৰ পানীৰ নহয় এনেই পানীৰো নাটনি হয়, গতিকে খোৱা পানীৰ নাটনিটো আৰু এটা বেলেগ বস্তু, গতিকে তাৰ বাবে চৰকাৰেও যাতে স্বাস্থ্যসন্মত আপোনাক শিক্ষা দিয়ে, এটা আপোনাৰ হেলথ এডুকেশ্যন এটা বা হেলথ কেম্প কৰে, খোৱা পানীৰ ওপৰত আপোনাৰ এটা সজাগতা শিবিৰ ৰাখে বা জনসাধাৰণক সজাগ কৰিব পাৰে। দ্বিতীয়তে খোৱা পানীৰ যদি অপৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পাৰে সেইটো এটা উল্লেখনীয় বিষয়। তৃতীয়তে আমাৰ এজ এ হ'ল মানে আমি সকলোৱে মিলি পেলাই যদি আমাৰ দেশৰ সৰ্বাংগীন উন্নতি কৰিব বিচাৰোঁ তেনেহ'লে আমি সকলোৱে সুস্বাস্থ্য অধিকাৰী হোৱাটো দৰকাৰ, আৰু তাৰ বাবে খোৱা পানীটো এটা অপৰিহাৰ্য অংগ যাৰ দ্বাৰা আমি নিজকে বহুতখিনি উন্নত কৰি ৰাখিব পাৰোঁ। আৰু সাধাৰণতে যিবোৰ বেমাৰ আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেই বেমাৰখিনি আমি প্ৰতিৰোধ কৰি পেলাই আমি নিজৰ স্বাস্থ্যৰ অধিক যত্ন ল'ব পাৰোঁ।
1: ইমান পৰে শ্ৰোতাসকলে, বাগিচা অঞ্চলত খোৱা পানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময়ৰ সন্দৰ্ভত ডাক্তৰ জ্যোতিৰ্ময় দাসে আগবঢ়োৱা বাৰ্তা শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ আনন্দ গোসাঁই আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

0: ইমান পৰে শ্ৰোতাসকলে আনন্দ গোসাই আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ধনঞ্জয় কুৰ্মীৰ কেইটিমান স্বৰচিত কবিতা পাঠ।
1: পাততোলামিনি, ঐ পাতাতোলামিনি, আহিবা মোৰ বুকুলৈ, বুকুৰ গভীৰলৈ। মই বজাম মাদল, তুমি নাচিবা ঝুমুৰ। পিন্ধিব পাৰা তুমি পিছল লীলামী শাড়ী, তোমাৰ আঙুলিত অপাৰ শক্তি। তুমি বুকু ডাঠ কৰি ক'ব পাৰা আকাশটা হামনিকেৰ লাগে। ঐ পাতাতোলামিনি, তুমি এগৰাকী সবল নাৰী। তুমি কাৰো ছত্ৰছায়াৰ গোলাম নোহোৱা, তুমি পৰিয়ালৰ শক্তিশালী সদস্য। সেউজ বৰণীয়া তোমাৰ মুখমণ্ডলত কেতিয়াবা ভাহে সৰু সৰু যন্ত্ৰণাময় দাগ। ব্যস্ততা হাঁহিৰে দাগবোৰ মচি তুমি ক'ব পাৰা এই পৃথিৱীটা মৰ লাগে। কৃষকৰ গাত বহুত তেজ, নৰাৰ খোচনিত ভৰিত পিন্ধে, নৰাৰ সৰু সৰু হ'ল বয় তেজ। কাঁচি আঙুলিৰ ভাজত পৰি নৰাই কাটে, ফালে চিঙে আঙুলি বয় তেজ।

বিভিন্ন চিন্তা ভাৱনাৰ হেঁচাত অন্য মনস্ক মন, কেতিয়াবা পৰে ভৰিত কোৰৰ কোব বয় তেজ, প্ৰেমাটোৰ জোকৰ সুধাটোৰ চুম্বনত বয় তেজ, আঘোণত নৰাই কাটে বয় তেজ, শাওণত জোকে কুটে বয় তেজ, তেজাল কৃষকৰ গাত বহুত তেজ, ক্ৰমশ কৃষক বন্ধু মৌন। বতাহ তোৰ খোজে খোজে স্পৰ্শ, শীতত সংকট, গ্ৰীষ্মত সৰগীয় সুখ, প্ৰেমত ৰোমান্তিক, তোৰ ৰাগীত জন্মে মধুৰতম চিত্ৰনাট্য, ভোৰ যৌৱনৰ উতলা দৃশ্য, দৃষ্টিনন্দন সৌন্দৰ্য, তোৰ নাচোন ৰঙত ডালৰ পাত সৰে, ৰঙীন চিলা উৰে কলেজীয়া গাভৰুৰ দুপাত্তাৰ তালে তালে, তোৰ অভিমানত কপালৰ ঘাম সৰে, দুখীয়াৰ সপোন পজা ভাঙে, অনুৰোধ তই চুই যা প্ৰতিজন মানুহৰ কলিজা, তই উৰুৱাই নে ঘৃণা দুখ কষ্ট যন্ত্ৰণা, বিয়পা সুখ শান্তি সমৃদ্ধি প্ৰেম ভালপোৱা। প্ৰেমৰ অনুভৱত আজি আপদীয়া বতাহ বাৰ্তা আনিছে, ঘাটত ভিজা কাপোৰ সলোৱা প্ৰেয়সী বিমূৰত পৰিছে, আজি বতাহৰ কুহে কুহে সপোন ফুলিছে, হিয়াত সাঁচি ৰখা ভালপোৱা প্ৰেয়সী উমলাইছে, আজি দক্ষিণা বতাহ তোমাৰ মোৰ স্পৰ্শত বৈছে, বলিয়া হৈছে চুনাকী বন, ডুবিছে যৌৱনা নীৰৱতা, আজি যৌৱনৰ প্ৰেমৰ শিহৰণ পল অনুপল বতাহৰ শিৰে শিৰে, জনগোষ্ঠীয় বাঁহীৰ সুৰ যতনেৰে উশাহত সুমুৱাই প্ৰেয়সীৰ শিৰোনাম, আজি বুকুত বিবৰ্ণ বতাহ চকুত নৈসৰ্গিক ভাৱনা, শিঙৰাই বিন্ধা আঙুলিত চিঙিব খোজে ৰঙা কলিজা। ফাগুন এক প্ৰেম, ফাগুন এক প্ৰেম ব্যতিক্ৰমী সুগন্ধ সুবাস, উন্মনা বতাহৰ স্পৰ্শে স্পৰ্শে জৰাজীৰ্ণ জীৱনৰ মধুৰ সুখনুভূতি, জুই নজ্বলা চৌকাত বাটৰ ধূলি উৰে, প্ৰেমৰ কচুৱাত মনত ফাগুন ফুলে, আকাশ মৌন লাজুক নগ্ন সেউজ ফাগুন লাস্য, পৃথিৱী নীৰৱ নিবিড় ফাগুন এক প্ৰেম। নাৰী নাৰী সেউজীয়া এখনি চাহ বাগিচা, নাৰী বৈৰী ৰূপ যৌৱন সহজ সৰলতা, নাৰী স্মৃতিৰ এপাহ সাফল্যৰ আঁৰৰ দুৱাৰ, যন্ত্ৰ দুখ যন্ত্ৰণা সাঁচি ৰখা নীৰৱে সংগোপনে, নাৰী সেউজীয়া ডাঠ অৰণ্য, নাৰী মমতাময়ী মাতৃৰ প্ৰতিবিম্ব, নাৰী ৰূপৱতী প্ৰেয়সীৰ সৌন্দৰ্য। গড় জোনাক ৰাতি জোন উচুপে কিছুমান আনন্দ আত্মহাৰা হয়, চাই সৰ্গবিহীন মৃতগড়ৰ নান্দনিক ৰূপ, ৰাতি ৰাতি মহাৰণ্য উচুপে জিলিকে তেজৰ চেকুৰা কাকতৰ পৃষ্ঠাত টিভিৰ পৰ্দাত, কান্দোনত ভাঙি পৰে সময় নিগৰে দৰদী হৃদয়ৰ যন্ত্ৰণাকাতৰ চকুলো, গড়বোৰৰ সম্পূৰ্ণ জীৱন অতিক্ৰম কৰাৰ অধিকাৰ নাই নেকি, গড়বোৰৰ উচুপনিত উজাগৰে ৰয় ৰাতি, স্বজন হেৰুৱা দুখৰ মাজত আকৌ কাঢ়ি লৈ যায় প্ৰাণ, খৰগৈ গড়বোৰৰ মৰণ, খৰগৈ জীৱন, খৰগৈ সৌন্দৰ্য। বালিঘৰ জীৱন সপোন মানৱতা, নিশ্চিত মৃত্যুত উচুপে বালিঘৰ আলফুলীয়া হেঁপাহৰ মৰমৰ, অপাৰ আনন্দত তোলে মিচিকি সাগৰীয় ঢৌ, দুখে খুন্দা জীৱনত ফুটে ভাৱলেহীন কবিতা, অধীনতা গৰ্ভবুকুত অনৰ্থক তুচ্ছ ভ্ৰম, বালিচৰত নগৰ এডল ৰঙীন শিশুৰ দল, নাঙত আনন্দৰে সাজে বালিঘৰ, দুচকুত সপোন সময়ৰ চাপত পোখা মেলে মৌন যন্ত্ৰণা বিহ্বল হৈ ভাঙে, সক্ষম বুকুত পৰফুকন পলতে পানী ভেটিম চাওঁ কিদৰে বৈ যায় হেঁপাহৰ বালিঘৰ।

0: বিশ্বাস সপোন নিষ্পাপ হাজাৰ দুৰ্গ নেওচিম জীৱন উদ্যোগ জীপাল কৰি মানৱতা গঢ়িম বালিঘৰ পৰাজিত যুদ্ধৰ পূৰ্ণ প্ৰস্তুতি ধৈৰ্য শক্তি হতাশা মনৰ প্ৰেৰণা নদী নদী জীৱন সভ্যতাৰ আদি নদী পাহাৰৰ পৰা সাগৰলৈ বৈ যোৱা এগৰাকী নাৰী নদী কঢ়িয়াই দুখ যন্ত্ৰণা লৈ বুকুত অজস্ৰ প্ৰেম ভালপোৱা এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ প্ৰেম সাঁতোৰে এখন ভৰুণ যৌৱন নদীৰ মাজেৰে নিসংগ যন্ত্ৰণাত বিষাক্ত সন্ধাত বিসৰ্জন ঘাটত ধোৱা ধোৱা নিচা নদী সাক্ষী শৈশৱ যৌৱন বৃদ্ধ জীৱনৰ খন্তেকীয়া বালিঘৰ নদীৰ গাত উপৰ্যপৰি আঘাত নদী নাৰী পৰ্যাপ্ত শৌৰ্যগুণৰ অধিকাৰী নদী বয় বিনাই বিনাই অতল মৌনতাত দুইপাৰে মাথো কৰুণ সুৰ বৰষুণত জীপাল স্তৱক পদপথত বৰষুণ নীলা ছাতিৰ তলত জীৱন জুই এটোপ দুটোপ খৰাপাতৰ ভাজে ভাজে সুখ দুখ হেৰাই সংগীত টুপুৰ টুপুৰ বৰষুণত সোণালী মায়াৰ সপোন জাগে এৰাপাতৰ কোনে কোনে অবিৰাম সংগ্ৰাম এটি নয়ন ভৰা কুহেলিকা মিচিকি মিচিক জীৱন বৰষুণ
1: ইমান পৰে শ্ৰোতাসকলে ধনঞ্জয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ শুনিলে শ্ৰোতাসকল আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈ আহিল আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছোঁ নমস্কাৰ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠান পৰিস্থিতি প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ 4th খণ্ড। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গ্লাছগো কমনৱেলথ গেমছ 2026 বিষয়ক এটি আলোচনাত ভাগ ল'ব অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বাপাৰনাছে। আঠ ধৰিছে ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতী, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ সৰা অনুষ্ঠানৰ শিল্পী ত্ৰিদীপ দত্ত, সুৰ সংৰচনা বিপুল বৰুৱাৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান। কিছু সময়ৰ পিছতে বিয়লি 5:55 আৰু সন্ধিয়া 7:05 সমবেত কণ্ঠৰ গীত। 6:10 কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত মীন পালকৰ কৰণীয়, এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব খলীন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে। আঠ ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিয়োগ বাতৰিৰ সময় 7 বজাত। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জ্যোৎস্না ৰাভাৰ কণ্ঠত ৰাভা গীত, 7:45 সুদীপ ৰঞ্জন মেধিৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব।

এটি শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9 বজাত সাহিত্য চোৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 নাট্যানুষ্ঠানত সিন্ধি, ৰচনা খবীৰ আহমেদৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শিল্পী শিক্ষা বৰাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। কাইলৈ সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, এই বিষয়ে আলোচ কৰিব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনীয়া লক্ষ্য মিলিজুলি মিতিয়ালিৰ দ্বিতীয় খণ্ড, ৰচনা ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত বৰদলগুৰি চিপাঝাৰত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, অনুষ্ঠানটিৰ প্ৰযোজনা কৰিছে উৎপল বৰাই। দুপৰীয়া 12:30 আইদুৰ বুলনি অনুষ্ঠানত স্বাৱলম্বন শিতানত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে মহিলা সবলীকৰণ, এই বিষয়ে মঞ্জুলা ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 7:30 গীতিমালিকা অনুষ্ঠানত অঞ্জু দেৱী, অসীম জ্যোতি বৰুৱা, ৰাণু বৈশ্য, উমেশ হাজৰিকা আৰু পাহাৰী দাসৰ কণ্ঠৰ গীত। 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতালক্ষ্য সহা জীৱনৰ সেউজীয়া গল্প, যুগুতাই আগবঢ়াইছে কস্তুৰীমা দাস আৰু স্নেহা পাঠকে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, বানত নিহত লোকৰ সংখ্যা 11লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰীত IIMৰ প্ৰথমটো শিক্ষাবৰ্ষ উদ্বোধন, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন আৰু ছিক্কিমত NHPCৰ 30টা জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনত অসমৰ এজন শ্ৰমিকৰ মৃত্যু। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে এইদৰে কয়।
2: শিৱসাগৰৰ যি অভূতপূৰ্ব পৰিস্থিতি, ইমান সময় ধৰি কালিলৈকে 27টা পঞ্চায়ত এলেকাত বানপানী হৈ আছিলে, কিন্তু আজি কমপ্লিট শিৱসাগৰ নগৰখনত বানপানী উঠিছে। আজি দৰিকা নদীৰ যিটো মথাউৰি মই যোৱাবাৰ 2 মিটাৰ ওখকৈ বনালোঁ, সেই মথাউৰিৰ অভাৰটোফ হৈ তাৰ ওপৰেদি পানী আহি আজি

0: শিৱসাগৰ নগৰখনৰ গোটেই বিজি ৰোডটো, ষ্টেচন চাৰিআলিৰ পৰা গোটেই বিজি ৰোডটো, দৰিকাৰপাৰাৰ পৰা এই গোটেই অঞ্চলটো সম্পূৰ্ণৰূপে এতিয়া ডুবাই পেলালে। যদি শিৱসাগৰ নগৰৰ ভিতৰত বিজি ৰোডত, ষ্টেচন চাৰিআলিত যদি এনেকুৱা ভয়াৱহ বানপানী হ'ব পাৰে, তাৰ অৰ্থটো অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰে বুজি লোৱা দৰকাৰ যে শিৱসাগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।
1: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বানপীড়িতসকলক বৰহোলা কলেজৰ অস্থায়ী শিবিৰত আশ্ৰয় দিয়া হৈছে। ইয়াৰ লগতে দুৰ্গতসকলৰ কাৰণে বান সাহায্যৰ ব্যৱস্থা কৰা হৈছে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাং ৰমহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু থ্ৰি ডি প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন শিক্ষানুষ্ঠানৰ আত্মপ্ৰকাশেৰে আজিৰ দিনটো অসমৰ বাবে এটা গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ লগতে আজিৰে পৰা অসমৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হোৱা বুলি মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে আজি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰম আৰম্ভ কৰিলে।
2: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো।
1: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ৰবি কুটা আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্যও উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্য সেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটিস্বৰূপ বুলি অভিহিত কৰিছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোকনিৰ্মাণ আদি

0: দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি এ, লোকনিৰ্মাণ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এইচ পি চিৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্ৰমিক আছে। নিহত শ্ৰমিকজন বাবুল বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও 25জন লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংগলেৰ সৈতে টেলিফোনযোগে ঘটনা সন্দৰ্ভত কথা পাতে। শ্ৰীমোদীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পৰিস্থিতিৰ লগতে উদ্ধাৰ কাৰ্যৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে লগতে এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ 2 লাখকৈ টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ প্ৰত্যেককে 50,000 টকাকৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে। নামচি জিলা প্ৰশাসনে এন এছ পি চিৰ কৰ্তৃপক্ষৰ লগতে এছ ডি আৰ এফ, এন ডি আৰ এফ, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে সহযোগিতাৰে উদ্ধাৰ কাৰ্য চলাই আছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। বানত নিহত লোকৰ সংখ্যা 11লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰীত আই আই এমৰ প্ৰথমটো শিক্ষাবৰ্ষ উদ্বোধন। দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন আৰু ছিক্কিমত এন এছ পি চিৰ তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনত অসমৰ এজন শ্ৰমিকৰ মৃত্যু। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে নিউজ অন এ আই আৰ মোবাইল এপতো। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে গ্ৰীষ্মকালত মীন পালকৰ কৰণীয়। আৰু এই বিষয়ত কথা পাতিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী খনীন্দ্ৰ ভূঞা, নমস্কাৰ।
4: নমস্কাৰ।
3: এখেত মীন সঞ্চালকালয়ৰ মহকুমা মীন উন্নয়ন বিষয়া, লগতে মীন সঞ্চালকালয়ৰ মীন উন্নয়ন বিষয়া হিচাপে আন এগৰাকী আহিছে, সেয়া হৈছে দিব্যজ্যোতি দেৱনাথ। দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমি যিটো বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ গ্ৰীষ্মকালত মীন পালকৰ কৰণীয়। গ্ৰীষ্মকাল বুলি কোৱাৰ লগে লগে ইয়াতে বৰ্ষাকালখিনিও আমি সাঙুৰিয়ে লৈছোঁ, ধৰি লৈছোঁ। খুব গৰম হয়, পানী হয়, বহুত অতিৰিক্ত পানী হয়। এনেকুৱা সময়ছোৱাত সততে কেনেধৰণৰ সমস্যাবিলাকনো দেখিবলৈ পোৱা যায়, সেই কথাৰ পৰা আমি আৰম্ভ কৰিব খুজিছোঁ।
4: আমি একচুৱেলি গ্ৰীষ্মকাল আপুনি এইমাত্ৰ কৈ উঠিলে যে গ্ৰীষ্মকাল বুলি ক'লে আমি বৰ্ষাকালটো কওঁ। আমি ইয়াত যদি ফিচাৰী চাওঁ দুটা ফেক্টৰত ভাগ কৰিব পাৰোঁ। এটা হৈছে অত্যাধিক পানী হৈছে আৰু ক'ৰবাত পানীয়ে নাই, আৰু এটাত হৈছে পানী আছে কিন্তু তাৰ পানীৰ যিটো টেম্পেচাৰ হ'ব লাগে সেইটো বাঢ়ি যায়। এতিয়া আমি প্ৰথমতে কওঁ আমি পানী টেম্পেচাৰ বাঢ়িলেনো কি হয়, ফাৰ্ষ্ট অফ আমি সেইটো কথা আলোচনা কৰোঁ। যেতিয়া পানীটোত বেছি টেম্পেচাৰ হ'ব, পানীত থকা যিখিনি মাছ সেই মাছখিনি এটা টেম্পেচাৰ চকত যায়। টেম্পেচাৰ চকত হোৱা যোৱাৰ লগে লগে মাছবিলাকৰ যিটো মেটাবলিক এক্টিভিটিটো সেইটো বাঢ়ি যায়, আৰু লগে লগে পুখুৰীত যিটো আপোনাৰ অৰ্গেনিক লোডবিলাক থাকে সেই অৰ্গেনিক লোডবিলাকৰো ডিকম্পজিশ্যন ষ্টাৰ্ট হয়, যাৰ বাবে পুখুৰীটোত আপোনাৰ অক্সিজেন ডিপ্লিশ্যন হয়,
3: সেই হাৰটো
4: কমি যায়। তাৰ কাৰণে মাছখিনি অলপ স্বাস্থ্যত প্ৰভাৱ পৰে, আৰু সেইখিনি কাৰণে আমি মানে এটলিষ্ট সেই অঞ্চলত আমি পুখুৰীবিলাকত প্ৰায় 1.5 মিটাৰৰ পৰা 2 মিটাৰ পানীৰ যিটো গভীৰতাটো সেইটো মেইনটেইন কৰিব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত আমি
3: মিনিমাম
4: আৰু যিখিনি এইখিনি সময়ত আমি এটলিষ্ট মানে মাছক খাদ্য দিওঁতে বা মাছক পোনা দিওঁতে যেতিয়া পুখুৰীত আমি পোনা দিওঁ সেইখিনি সময়ত আমি সাৱধানতা অৱলম্বন কৰিব লাগে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰো দেখা দিয়ে, এনেধৰণৰ কিছুমান পৰিস্থিতি

0: সৃষ্টি হয়। বিশেষকৈ আমি যেতিয়া টেম্পেচাৰ বাঢ়ি থাকে, পোনাখিনিক ৰাতিপুৱা আমি যেতিয়া পোনা দিব লগা হয় পুখুৰীটোত, তেতিয়া পোনা দিওঁতে সদায় আৰ্লি মানে 9টা আগতেই দিব লাগে, যাতে টেম্পেচাৰটো পুখুৰীত পানীটো কমি থাকে। আৰু ছেকেণ্ড কথা, খাদ্য দিওঁতে, খাদ্য দিওঁতে আমি ছেম কৰিব লাগে যাতে পুখুৰীত ওপৰৰ স্তৰটো যাতে বেছি মানে টেম্পেচাৰ নাথাকে, সেইখিনি সময়তে আমি মাছৰ খাদ্য দিব লাগে। ঠিক তেনেদৰে আমি মাছৰ হাৰ্ভেষ্টিং, এতিয়াওতো পুখুৰীবিলাকত মাছ মাৰে, মাছ মাৰি পেলাই বজাৰত কৃষকসকলে বিক্ৰী কৰে, তো মাছ মাৰোঁতে আমি সেই পদ্ধতিতে ইউজ কৰিব লাগে যাতে পানী টেম্পেচাৰ কম টেম্পেচাৰতে আমি ৰাখিব পাৰোঁ।
1: হয়,
0: ঠিক তেনেদৰে আমি যদি এই গ্ৰীষ্মকালতে বাৰিষা কাললৈ চাওঁ, বাৰিষা কালত কিছুমান আমি দেখোঁ মানে অত্যাধিক পানী হৈ যায়, তো পানী হোৱা জেগাবিলাকত কৃষকসকলে এটলিষ্ট পুখুৰীটোক যাতে নেটেৰে আৱৰি কৰি সেই এটা খব মানে মানে মাছ যাতে ওলাই যাব নোৱাৰে, তেনেধৰণৰ এটা পদ্ধতি ইউজ কৰিব পাৰে। আৰু কিছুমান জেগাত দেখা যায় আমি পুখুৰীটোত পানীয়ে নাথাকে, সেইবিলাক জেগাতো আমি পুখুৰীটোত মানে এটলিষ্ট পৰ্যাপ্ত পৰিমাণে যাতে পানী থাকে,
1: জলসিঞ্চনৰ
0: ব্যৱস্থা কৰিব লাগে। যদি হেৰি হয়, আজিৰ ডেটত বহুত কৃষকে এটা মানে সৌৰ শক্তি ব্যৱহাৰ কৰি পানী এৰেশ্যন দি পেলাইও তেখেতসকলে মানে মাছৰ পালন কৰি আছে, তেনেধৰণৰ পদ্ধতি ইউজ কৰিব পাৰি।
2: অঁ, তেওঁৰ আঁত ধৰি পেলাই মই ক'ব বিচাৰিছোঁ, যেতিয়া পুখুৰীৰ টেম্পাৰেচাৰ বাঢ়ি যায়, মানে বাতাৱৰণৰ যেতিয়া টেম্পাৰেচাৰ বাঢ়ি যায়, পুখুৰীৰ পানীও টেম্পাৰেচাৰ বাঢ়ি যায়, যিহেতু মাছ আৰু আমি যোনবিলাক মাছ পুহোঁ সেইবিলাক কোল্ড ৱাটাৰ স্পেচিছ বুলি কোৱা যায়, মানে তেওঁলোকৰ যোনটো ৱাটাৰ টেম্পাৰেচাৰ আৰু তেওঁলোকৰ বডি টেম্পাৰেচাৰ সমান হৈ যায়।
1: আমি সততে যিবিলাক পুখুৰীত কৰোঁ, ৰৌ, ভকুৱা, বৰালি,
2: বেলেগ জীৱৰ ঠাইত কোল্ড ৱাটাৰ স্পেচিছ নহয়, চ' আমি টেম্পাৰেচাৰটো ডিফাৰেঞ্চ হয়, ৱাটাৰ মানে বতৰ বায়ুৰ টেম্পাৰেচাৰ আৰু মানুহ বা গৰু ছাগলীৰ টেম্পাৰেচাৰটো ডিফাৰেঞ্চ হয়, কিন্তু তেওঁলোকৰ সমানে থাকে, অলমষ্ট সমান থাকে। চ' টেম্পাৰেচাৰ বঢ়াৰ লগে লগে অক্সিজেন ডিপ্লিশ্যনটো হৈ আহে, মানে অক্সিজেন পানীত দ্ৰৱীভূত যোনটো অক্সিজেন থাকিব লাগে সেইটো ক্ৰমান্বয়ে কমি আহে। অক্সিজেন কমাৰ লগে লগে বহুত বেমাৰে ইমিউনিটি কমিব, তেওঁলোকৰ ষ্ট্ৰেছ হৈ যাব, তেওঁলোকে খাদ্য খাবলৈ মন নকৰিব, চ' তেওঁলোকৰ আৰু যোনটো বেক্টেৰিয়েল চাইকেলটো কি হয়, বেক্টেৰিয়েল যোনবিলাক পুখুৰীত অলৰেডি বেক্টেৰিয়া থাকে, বেক্টেৰিয়েল এলগি পেৰাচাইট, তেওঁলোকৰ যেতিয়া টেম্পাৰেচাৰ 10 ডিগ্ৰী বা 5 ডিগ্ৰী ইনক্ৰিজ হৈ যাব, তেওঁলোকৰ যোনটো বংশ বৃদ্ধি হ'ব লাগে, কণী ফুটি পৰা লাৰ্ভা ষ্টেজলৈ সিহঁতৰ ষ্টেজটো খুব সোনকালে চাইকেলটো কমপ্লিট হ'ব, চ' সেইকাৰণে তেওঁলোকে ছাচেপ্টেবল হয় মাছবিলাক। চ' সেইকাৰণে আমি সেই ডিঅ'টো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি খুব সোনকালে মোৰ কলিগে ক'লেই যে আমি সৌৰ শক্তিৰ দ্বাৰা আমি পেডেল হুইল এৰেটৰ বুলি কয়, মানে অক্সিজেনটো আমাৰ বতৰ বায়ুৰ যোনটো অক্সিজেন সেইটো পানীত কেনেকৈ আমি সোমোৱাব পাৰিম, চ' আমি চাৰ্ফেচটো হিলাব লাগে, মানে লৰাব লাগে, মানে ডিষ্টাৰ্ব কৰিব লাগে, চ' তেতিয়া আমি
1: অলপ ঢৌ উঠি থাকিব।
2: আমি সেইটো কেনেকৈ কৰিম, আমি মেনুৱেলি কৰিব পাৰোঁ, যোনসকল খেতিয়কে
1: মীন
2: পালকৰ তেওঁলোকৰ আৰ্থিকভাৱে সবল নহয়, তেওঁলোকেতো চ'লাৰ ছিষ্টেমৰ এটা এৰেটৰ আনিবলৈ বহুত টকা লাগিব, চ' তেওঁলোকে সৰুতে ঘৰতে যদি পাম্প এটা আছে, সেই পুখুৰীৰ পানী উঠাই তাতে আকৌ পেলাই ঢৌ সৃষ্টি কৰিব পাৰে, নহ'লে মেনুৱেলি বাঁহ এডাল লৈ পেলাই কোবাব লাগে যাতে
1: পানী জলপৃষ্ঠ যাতে
2: হয়, তেনেকুৱা কৰিও অক্সিজেনটো বঢ়াব পাৰে তেওঁলোকে।
0: আৰু মানে এনেকৈও কৰিব পাৰি যে আমি চাপ'জ কোনোবা এজন মানুহে এনেই এবাৰ গা ধুই দিলে,
2: দুটা
0: হাঁহকে পুহিলোঁ, তো সমন্বিত মীন পালনো হ'ল, আৰু যেতিয়া সেই হাঁহকেইটাই ওপৰৰ যিটো স্তৰটো যেতিয়া লৰচৰ কৰি দিব, তেতিয়া অক্সিজেন তাত দ্ৰৱীভূত হ'লে এটা সুবিধা পায় মানে।
1: হয় হয়, সেই মুভমেণ্টটো, সেই লৰচৰখিনি হৈ থাকিব লাগিব পানীত। হয়, এতিয়া আপোনালোকে যিটো তাপমানৰ কথা ক'লে, টেম্পাৰেচাৰৰ কথা কৈছে, সেইটো আমাৰ পৰম্পৰাগতভাৱে যিসকল মীন পালক আছে তেওঁলোকে গমেই পায় যে আজি কিমান তাপ হৈছে, মাছৰ পোনা মেলিবৰ হৈছেনে নাই, আহাৰ দিবৰ হৈছেনে নাই, মাছে কষ্ট পাইছে নেকি। কিন্তু নতুন যিসকল মীন পালক আছে, নতুনকৈ কৰিবলৈ লৈছে, তেওঁলোকৰতো তেনেকুৱা পৰম্পৰাগত ধাৰণা একোটা নাথাকে আচলতে, আকাশলৈ চায়েই বুজি পোৱা তেনেধৰণৰ জ্ঞানখিনি নাই আচলতে পৰম্পৰাগত, গতিকে তেওঁলোকৰ বাবে কিছুমান সঁজুলিৰ প্ৰয়োজন হয় নেকি বাৰু, তাপমান জোখা বা তেনেধৰণৰ?
2: হয়, আজিকালি তাপমান জোখাৰ কিছু হেণ্ড ইনষ্ট্ৰুমেণ্ট, সৰু সৰু হেণ্ড ইনষ্ট্ৰুমেণ্ট আছে, pH জোখা আছে, এমনিয়া জোখা আছে, তেওঁলোকে সৰু কম টকাতে তেওঁলোকে ক্ৰয় কৰি সেইটো কৰিব পাৰিব। আৰু যোনবিলাক মানে অলৰেডি মানে ফাৰ্মাৰ্ছ জাষ্ট ষ্টাৰ্ট কৰিছে, তেওঁলোকে পানী দেখি গম পাব, আৰু যেতিয়া টেম্পারেচার বাড়ি যাব, অক্সিজেন কমিব, রাতেপা সময় বা দুপুরিয়া সময় মাছবিলাকে

0: ওপৰত আহি বায়ুৰ পৰা অক্সিজেন লোৱা ষ্টাৰ্ট কৰিব,
1: মানে আপুনি
0: কাপ কাপ কৰি থাকে, তো তেতিয়া গম পাব যে অক্সিজেন কমি গৈছে,
1: কমি গৈছে, সেইকাৰণে ইয়াত মাছবিলাক বাহিৰলৈ ওলাই।
0: হয় হয় হয়।
1: আৰু এটা কথা, আমি এই গ্ৰীষ্ম বৰ্ষাকালত আমি দেখিবলৈ পাওঁ মাছ পুখুৰীবিলাকৰ পানীৰ অকণমান ৰংটো অকণমান সলনি হয়। কিছুমান আমি ৰঙচুৱা হোৱা দেখোঁ, কেতিয়াবা অকণ সেউজীয়া হোৱা দেখোঁ, কেতিয়াবা অকণ ঘোলা বৰণীয়া হয়। আচলতে ৰংটো লৈ আমি কেনেকৈ ধৰিব?
0: ৰংটো মানে আপুনি যোনটো কথা সুধিছে, এলগেল ব্লুম এটা হয়, মানে যেতিয়া পানীত পানী বা পানী একে তলখনত যেতিয়া নিউট্ৰিয়েণ্ট লোড বেছি হৈ যায়, মানে নিউট্ৰিয়েণ্ট লোড কেতিয়া বেছি হয়, মানে সাৰ জাতীয় বস্তু যেতিয়া অভাৰ ফিড কৰা যায়, মানে বেছিকৈ
1: বেছিকৈ
0: এটা মাছে যিমান তাৰ পৰিমাণে লাগে বডি মেটাবলিজম কৰি তেওঁৰ স্বাস্থ্য কৰিবৰ কাৰণে সিমানখিনিয়ে খাব, যেতিয়া আমি অভাৰ ফিডিং কৰোঁ সেইখিনি গৈ তলত পৰিব, সেইখিনি তলত বেছি হৈ থাকিলে বা কেতিয়াবা আমি নাজানাকৈ বেছি ফাৰ্টিলাইজাৰ ইউজ কৰোঁ, সাৰ জাতীয় বস্তু ইউজ কৰোঁ, চ' সেইখিনি তলত গৈ থাকিলে সেইখিনিৰ পৰা আপোনাৰ এলগে বা ফাইটোপ্লাংটন হোৱাৰ আৰম্ভ কৰিব,
1: যদি
0: ভেঁকুৰ জাতীয় সেইখিনি যদি বেছি হয় সেইখিনিৰ কাৰণেও মাছৰ খেতিটোত অসুবিধা হয়। কেনেকৈ অসুবিধা হয়, যে মাছে অক্সিজেন লয়, সেইখিনি গ্ৰীণ যোনখিনি ফাইটোপ্লাংটন এলগে সেইখিনিয়ে ফটোচিনথেছিছ কৰিব, সেইখিনিয়ে অক্সিজেন এৰিব, কিন্তু ৰাতিৰ সময়ত উল্টা হৈ যায়, আপুনি জানেই কথাটো, চ' তেতিয়া তেওঁলোকেও ল'ব, আৰু ডিকম্পজিশ্যনত থকা যোনবিলাক মাইক্ৰ' বেক্টেৰিয়া ডিকম্পজিশ্যন কৰোঁতে অক্সিজেন লাগে, চ' অক্সিজেন তাৰ পুখুৰীৰ পৰাই ল'ব, চ' পুখুৰীত অক্সিজেন কমি যাব, সেইকাৰণে সেই এলগেৰ বস্তু ফাইটোপ্লাংটন অভাৰ হ'লে বেছিকৈ হ'লে মাছৰ স্বাস্থ্যৰ কাৰণে খেতি উপযোগী নহয়, কিন্তু সামান্যভাৱে লাগে, কাৰণ ৰৌ মাছ চিলভাৰ কাৰ্প গাৰ্চ কাৰ্প তেওঁলোকে সেইবিলাক খাদ্য খায়, চ' বেছি হ'লে দিগদাৰ আৰু কম হ'লেও অসুবিধা হয়,
1: খুব এটা নিয়ন্ত্ৰণত
0: থাকিব
1: লাগে। গতিকে এই গ্ৰীষ্মকালত সেই পুখুৰীৰ পানীৰ ৰংটো কেনেকুৱা হৈ থাকিলে ভাল?
0: পাতল সেউজীয়া হ'লে খুব ভাল,
1: পাতল
0: সেউজীয়া হৈ থাকে, বেছি সেউজীয়া হ'লে মানে গম পাব আপুনি এলগেল ব্লুম হ'ব, অক্সিজেন ডিফিউজনৰ কাৰণেও অসুবিধা হয়, কাৰণ এখন ছাতি নিচিনা চালনী নিচিনা হৈ থাকে, চ' অক্সিজেন ডিফিউজনটো নহ'ব, বায়ুৰ পৰা অক্সিজেনটো নোসোমাব, হয়, গোটেইখিনিৰ কাৰণে অসুবিধা হ'ব।
1: এতিয়া এই গ্ৰীষ্মকালত আৰু আমি আপোনালোকে কৈছে যে তাপমানৰ কথাবিলাক মন কৰিব লাগিব, এতিয়া মাছ ধৰাৰ সময় কোনখিনি উত্তম বুলি ক'ব?
0: ৰাতিপুৱা সময় নহ'লে আবেলি সময়,
1: আকৌ আপোনাৰ পোনা মুকলি কৰাৰ সময়ো তেনেকুৱা,
0: তেনেকুৱাই
1: পুৱা বা সন্ধিয়া।
0: এতিয়া পোনা যেতিয়া বাহিৰৰ পৰা আনা যায়, ধৰক 2 কিলোমিটাৰ 4 কিলোমিটাৰ, যোনে যোনটো মানে চ'ৰ্চ ভাল পায়, সেই যোনটো চ'ৰ্চৰ পৰা আনিছে সেই চ'ৰ্চটো টেম্পাৰেচাৰ কেনেকুৱা, মানে সৰু বাচ্ছা এটা, সৰু বাচ্ছা এটা সি নতুন এনভাইৰনমেণ্টত আহি সি শ্বক হৈ যাব পাৰে, কাৰণ ইয়াত টেম্পাৰেচাৰ বেলেগ, pH বেলেগ, আৰু ৱাটাৰ কোৱালিটি যোনখিনি বস্তু আছে বহুত বেলেগ হৈ যাব পাৰে, যেতিয়া শ্বকটো লাগিব সি ছাৰ্ভাইভ কৰিব নোৱাৰিব, মৰ্টেলিটি আহি যাব, মানে বহুত সংখ্যক মৰি যাব পাৰে, সেইকাৰণে চাইণ্টিফিক লেভেলত আমি কওঁ যে ফিচাৰী চায়েন্সে কয় যেতিয়া বেলেগৰ পৰা পোনাটো অনা যায়, চ' তাৰ আগতে মানে পুখুৰীত ডাইৰেক্ট এৰা আগতেই এক্লিমেটাইজ কৰিব লাগে, মানে সেই বাতাৱৰণটোৰ লগত তেওঁক অকণমান মিলাব লাগে, পেকেটত আনিলে বা টৌত আনিলে, চ' তাতে অলপ সময় আপুনি ৰাখিব লাগে, সেই মানে এনভাইৰনমেণ্টটো সি যাতে অকণ অকণকৈ ল'ব পাৰে,
1: তাৰ বাচন বা টাব এটাত কিছু সময়
0: ৰাখি
1: তাক অকণমান সহজ কৰি ল'ব লাগে,
0: হয় হয়,
1: তাৰ পাছতে মূল পুখুৰীত মেলি দিব লাগে,
0: মেলি দিব লাগে,
1: কথাটো সেইটোৱে।
2: আৰু কেতিয়াবা এনেকুৱা হয় আপোনালোকে যেতিয়া বেলেগৰ মানে পুখুৰীৰ পৰা পোনা জাতীয় যেতিয়া হেৰি আনে, তেতিয়া অলপ পাৰিলে যদি অলপ নিমখ বা কেমেন পটাছ দি পেলাই আমি ধুই ল'ব, যাতে বেলেগৰ ফিচাৰীত আপোনাৰ বেমাৰ আজাৰো লাগি আহিব পাৰে,
1: বীজাণু
2: সেইবিলাক বীজাণুৱে আকৌ আপোনাৰ নতুন পুখুৰীটো তাৰপৰা নষ্ট কৰাত সহায় কৰে, আমি যদি অলপ দিয়াৰ আগতে মাছকেইটা অলপ নিমখ পানী দি অলপ নিমখ দি মাছটো ধুই বা পটাচৰ পানী অকণমান ধুই কৰি যদি আমি নতুন
1: সামান্য পৰিমাণে দিব লাগে,
2: ধৰি লওক আপোনাৰ 10 কেজি মাছ আনিছে তাত 50 গ্ৰাম 60 গ্ৰাম মান নিমখটো ধুই পেলাই আপুনি পুখুৰীত এপ্লাই কৰিব,
1: আধা চামুচমান হয়। এতিয়া খুব যেতিয়া গৰম হয়, কেতিয়াবা হয় নহয় বহুত তাপমান বাঢ়ি যায় তো আমি ৰুব নোৱাৰা অৱস্থা হয়, সেইখিনি সময়ত মাছবিলাকৰ কিবা চাপ পৰে নেকি সেই টেম্পাৰেচাৰৰ ফলত?
0: টেম্পাৰেচাৰ ষ্ট্ৰেছ এটা আহি যায় তেওঁলোকৰ,
1: সেইটো সেইকাৰণে সেইটো হ'লে কেনেধৰণৰ অসুবিধা হয় পুখুৰীত ইতিমধ্যে থকা মাছখিনি?
0: হয় হয়, মোৰ কলিকে ক'লে যে প্ৰথমতেই আৰম্ভ কৰিছিলে যে আমাৰ 1.5 মিটাৰৰ পৰা 2 মিটাৰ আমাক

0: গভীৰতাটো
1: লাগে,
0: থাকিব লাগে। অঁ
1: যিহেতু টেম্পাৰেচাৰটো বাঢ়িলে প্ৰথম ছাৰ্ফেচটো গৰম হ'ব ধৰে,
0: অঁ
1: কাৰণ সূৰ্যৰ পোহৰটো তাত পৰিব টেম্পাৰেচাৰ। যিমানে তলত গৈ থাকিব ছ' তেতিয়া টেম্পাৰেচাৰটো কমি যাব, যেতিয়া গৰম বেছি হ'ব আমি পোহা মাছবিলাক তলত থাকিব। আৰু আমি কৰিব পাৰোঁ যে অকণমান ছেড এটা আমি ছাইডতে ছেড এটা কৰিব পাৰোঁ, যে শ্লাইট মানে বেছি হ'লেও দিগদাৰ, পুনি জাতীয় লেমিনা মেজৰ মাইনৰ অলপ কৰি থৈ দিব পাৰোঁ, যাতে তাতে
0: গৰম লাগিলে মাছখিনি চাহ সেইখিনি তাতে গুচি যাব পাৰে।
1: হয়
0: তাত পুখুৰী পাৰত গছ টছ ওখ অলপ ডাঙৰ গছ টছ ৰাখিলেও হয়তো অকণমান চাহ
1: ওখ গছ সেই তাত তাৰো দুই মিনিট আছে। অকণমান আগত কৰিলোঁ ক'লোঁ যে যদি

0: ডাঙৰ গছ থাকে তাৰ পাতটোতো তাত পৰিব, তো তলত যাব, ডিকম্পজিশ্যন হ'ব, চ' অক্সিজেন লৈ পেলাই ডিকম্পজিশ্যন হ'ব, চ' অক্সিজেন ডিপ্লিউশ্যন হৈ যাব। চ' ইমান ডাঙৰ গছ লগাব নালাগে, নেমু জাতীয় যাতে সেইটোৰ পৰা আপোনাৰ খেতিয়কজনৰ, আমাৰ মীন পালকজনৰ ডাবলিং ইনকাম হ'ব পাৰে।
1: উদ্যান শস্য কিছু হ'ল,
0: হয় নেমু এজোপা ৰুলে, কল ৰুলে, তেনেকুৱা ধৰণৰ কৰিব পাৰে।
1: আৰু এই গ্ৰীষ্মকালছোৱাত আমি মাছৰ কেন কিবা কিবি ৰোগ হয় নেকি?
0: অঁ, ৰোগৰ কথা তেওঁ ক'লে যে বাহিৰৰ পৰা আনোতে যে ৰোগ লাগি আহিব পাৰে। আমি খুব মানে নগাঁও বৰপেটা আমাৰ যোনখিনি হাব আছে, চ' তাতে আমাৰ কমন প্ৰব্লেমটো আৰগুলাছ, মানে মাছৰ উকনি, মাছৰ উকনি,
1: মাছৰ উকনি।
0: আপুনি মানে মানে খালি চকুৰে যদি দূৰৰ পৰা মাছটো আমি লওঁ তেতিয়া আমি দেখি নাপাওঁ, মানে ভিজিবলৈ হয়, পানী পানী আকৃতি নিচিনা হয়, উকনি নিচিনা পানী আকৃতি, মানে তাৰ কোনো কালাৰ নাই, কালাৰ নাই, পানী কালাৰ নিচিনা, বুজিছেনে কথা? হয় হয়। চ' সেইটো যদি আমি ওচৰৰ পৰা চাওঁ সেইটো দেখা পাওঁ। সেই আৰগুলাছটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? গৰম বাঢ়িলে, সি টেম্পাৰেচাৰ বাঢ়িলে, তাৰ মই অকণমান আগতে অকণমান থুলমূলকৈ কৈছিলোঁ যে তেওঁৰ লাৰ্ভেৰ চাইকেলটো খুব সোনকালে হয়, মানে কণী ফুটি লাৰ্ভে হোৱাৰ পিছত মাছত এটেক কৰাটো খুব সোনকালে হয় টেম্পাৰেচাৰ ৰাইজ হ'লে। চ' আমি চিফ্ৰী আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফিচাৰী ৰিচাৰ্চ ইনষ্টিটিউট এটা দ্ৰব্য এটা বনাইছে, মেডিচিন এটা, আৰ্গিউ কিউৰ বুলি, সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সেইটো আমাৰ ড'জ হয় 60 ml পাৰ একৰ। আমি 1 acre মানে প্ৰায় আমি বুজোঁ 3.025 বিঘা, মানে আমি পাৰ বিঘা 20 ml মান আমি ব্যৱহাৰ কৰোঁ। সেইটো ধৰক 20 ml, আপুনি এবিঘা পুখুৰী আছে, 20 ml আপুনি এটা বাকেটত পানী ল'লে, তাত মিক্স কৰি আপুনি গোটেই হোল ছাৰ্ফেচত ছটিয়াই দিলে। সেইটো কৰাৰ পিছত প্ৰথম দিনা কৰিলে আৰু নেক্সট আপুনি নেক্সট উইকত আকৌ ষ্টাৰ্ট কৰিব পাৰিব আৰগুলাছ কণ্ট্ৰলৰ কাৰণে। চ' আৰগুলাছ কণ্ট্ৰল যদি হেভি আৰগুলাছ কণ্ট্ৰল হৈছে তেতিয়া আপুনি নেটিং কৰি মাছবিলাক উঠাই পেলাই আপুনি KMNO4 যোনটো ক'লে 2 mg/ppm পাৰ লিটাৰত আপুনি ডিপ কৰি পেলাই আকৌ তেওঁক এক্লিমিটাইজ কৰি আকৌ তেওঁ আকৌ পুখুৰীত দিব পাৰে। আৰু কিছু আমি খেতিয়কবিলাকে আৰু এটা কাম কৰে, যিহেতু আৰগুলাছ মানে তেওঁলোকে কণী পাৰিবলৈ মেচিয়ৰ্ড হ'বৰ কাৰণে ছাবষ্টেটাম লাগে, মানে কি ক'ম এতিয়া, বাঁহৰ খুঁটি বা কিবা ৰক চক তাত যদি আছে তাত সি ৰখি পেলাই তাত তাৰ ষ্টেজবিলাক ক্লিয়াৰ কৰে। চ' আমি যদি কিছু খেতিয়কে এনেকুৱা কৰে মীন পালকে যে মাজে মাজে বাঁহৰ খুঁটি বা কিবা পুতি থ'লে, চ' আজি পুতিলে দুদিনৰ পিছত সেইখিনি উঠাই লৈ আহিলে, তাতে সিহঁতে কণী পাৰিবলৈ লাৰ্ভেৰ ষ্টেজত আহিলে, চ' সেইখিনি আকৌ ড্ৰাই কৰি কিনে আকৌ দিলে, চ' তেনেকৈও খেতিয়কবিলাকে কমায়। কিন্তু সেইটো ডাইৰেক্ট কণ্ট্ৰল নহয়, কিন্তু থাকিবই। আমি যোনটো চিফ্ৰীয়ে বনাইছে নেনো টেকন'লজি আৰ কিউৰ বুলি, চ' সেইটো ব্যৱহাৰ কৰিলে বহুত কিউৰ পাব। আৰু এইটো চিফ্ৰী যোনটো চাইণ্টিফিক ইভালুৱেশ্যন তাতে কোনো ছাইড ইফেক্ট নাই।
2: মই এইখিনিতে অলপ কথা অলপ কৈ দিওঁ তেখেতৰ কথাতে মই আৰু ধৰি, যে আমি এজন মানে যিজন এক্সপিৰিয়েঞ্চ ফাৰ্মাৰ হয় তেখেতে গম পায় যে পুখুৰীত উকনি হৈছে, কিন্তু এজন নৱ মানে তেখেতে গম নাপাব যে পুখুৰীত উকনি হৈছে, যিহেতু মাছটো আমি সদায় মাছটো ওপৰলৈ নাহে। তো আমি মাছ যে পুখুৰীত উকনি হৈছে বুলি আমি কেনেকৈ গম পাওঁ, সেইটো এটা চিনাক্তকৰণ এটা
1: আমাৰ
2: হেৰি লাগিব পাৰে। সেইকাৰণে মই কৈছোঁ যেতিয়া আমি কেতিয়াবা আমি এনেকুৱা থাকোঁ, কিছুমান মাছ পুখুৰীত ওপৰত আহি পেলাই জঁপিয়াই থাকে, চাবচোন চটকৈ মাৰি দিয়ে, বা পুখুৰীৰ পাৰত আহি পেলাই মাছকেইটা অলপ ঘঁহিয়াই ফুৰে,
1: পুখুৰীৰ
2: ফল ফলাই ছাইডত এনেকৈ ঘূৰি ফুৰে, তেতিয়া গম পাওঁ যে ওপৰত যেতিয়া জাপ মাৰি থাকিব তেতিয়া গম পাওঁ, যেতিয়া মাছটোৱে কামুৰি দিয়ে তেতিয়া সি জাপ মাৰি দিয়ে, মানে সেইটো কাৰণে ওপৰত ওপৰত আহি পেলাই জাপ মাৰি দিয়ে। ছেকেণ্ড কথাটো হৈছে যেতিয়া মাছ যেতিয়া আপুনি কেতিয়াবা আপুনি কিমান গ্ৰ'থ হৈছে তাক চাবলৈ যেতিয়া মাছটো মাৰিব তেতিয়া আপুনি তাত দেখিব সৰু সৰু বগা কালাৰৰ কিছু ৰঙা কালাৰৰ কিছুমান সৰু সৰু দাগ হ'বলৈ ধৰিছে, তেতিয়া গম পাব যে মাছটো উকনি হৈছে, যে উকনি হৈ কামোৰাৰ ফলত সেই ৰঙাডোখৰ সৃষ্টি হৈছে, আৰু সেই ৰঙাডোখৰ যেতিয়া বেছিকৈ হেৰি হৈ থাকে তাতে আপোনাৰ ঘাঁ হ'ব, তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যনলৈ
1: মৃত্যু পৰ্যন্ত হ'ব পাৰে,
2: মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইটো কাৰণে আমি বিভিন্নতা আমাৰ বজাৰত আৰু কিছুমান ঔষধো আছে, যেনে ক্লিনাৰ আছে, ৰেচিছ আছে, এনেকুৱা টাইপৰ আমাৰ বহুতখিনি ফাৰ্মে আজি ইউজ কৰি আছে, ত' তেখেতৰ মানে ভাল এটা সুফল পাইছে, ত' তেখেতসকলক আমি তেনেকৈ উপদেশ দিওঁ।
1: আৰু গ্ৰীষ্মকালত মাছৰ মৃত্যুৰ আৰু বেলেগ কিছুমান কাৰণ আছে নেকি?
0: আছে।
1: কেনেধৰণৰ?
0: এটাতো দি।

0: পিঅ' হৈ গ'ল, ডিজল্ভ অক্সিজেন, দ্ৰৱীভূত অক্সিজেন। এমনিয়া এটা ডাঙৰ ফেক্টৰ,
1: এমনিয়া
0: এমনিয়া আয়ন আয়নাইজ এমনিয়া আৰু আয়নাইজ এমনিয়া, আয়ন আয়নাইজ এমনিয়াটো বেছি হাৰ্মফুল হয়। এই এমনিয়াটো আমি ক'ৰ পৰা সৃষ্টি হয়? মাছটোৱে খাদ্য খালে, প্ৰটিনজাতীয় খাদ্য খালে, চ' প্ৰটিনটো ব্ৰেকডাউন হ'ব ভিতৰতে, ভিতৰতে
1: ভাঙিব,
0: ব্ৰেকডাউন হ'লে এমিনো এচিডলৈ কনভাৰ্ট হ'ব। সেই এমিনো এচিডখিনি যোনখিনি লাগিলে তেওঁলোকে ফেটছ বনাবৰ কাৰণে প্ৰয়োজনীয়খিনি, বাকীখিনি তেওঁ গিল আৰু লিভাৰৰ দি চেক্ৰেট কৰি উলিয়াই দিব। সেইখিনি যেতিয়া পুখুৰী পানীৰ লগত হ'ব, আয়নাইজ হৈ পেলাই সেইটো ক্ষতিকাৰক হ'ব। এক নম্বৰ খোৱা আহাৰৰ পৰা, কিছু খোৱা অলপ আগতে আমি মেনশ্যন কৰিছিলোঁ যে কিছু খাদ্য আমি এক্সেচিভ দিওঁ, আমি নাজানো যে ৰৌ মাছটোৱে কিমান খায়। এক গ্ৰাম খালে আমি ডেৰ গ্ৰাম দিলোঁ, এই আধা গ্ৰামটো আমি তলত পৰিলে, সেই ডিকম্পজিশ্যন হোৱাই প্ৰটিন, প্ৰটিন খাদ্য, ত' ডিকম্পজিশ্যন হৈ পেলাই সেইটো আয়নাইজ এমনিয়ালৈ কনভাৰ্ট হৈ এমনিয়া হ'ব। আৰু যেতিয়া তেওঁলোকে শৌচ কৰিব, ফিকেল মেটাৰটো উলিয়াব, তাতো তেনেকেই আয়নাইজ এমনিয়া হিচাপে ৰিলিজ কৰিব। আৰু গছৰ পাত বা মাছ এটা মৰিলে তলত গ'লগৈ, তাতে বেং চেং থাকিব, সেইবিলাকো মৰিলে, সেইবিলাকো যোনবিলাক বেক্টেৰিয়া আছে, বেক্টেৰিয়া ডিকম্পজিশ্যন কৰি এমনিয়ালৈ কনভাৰ্ট কৰিব। যদি এমনিয়াটো বেছি হৈ যায়
1: পুখুৰীত,
0: মাছ মৰ্টেলিটি মানে বহুত মাছ মৰিব পাৰে একে ৰাতিতে বা একেদিনতে, হয় সেইটো, সেইটো কাৰণেও সৰু সৰু মিটাৰ আছে, হেণ্ড ইউজাৰ মিটাৰ আছে, খেতিয়কবিলাকে ল'ব পাৰিব।
1: সেইটো নিয়ন্ত্ৰণ কেনেকৈ কৰিব,
0: নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
2: সেইটো একচুৱেলি তেখেতে যিটো এমনিয়াৰ কথা কৈছে, সেইটো আমাৰ এতিয়া কৃষকসকলে পুখুৰীত যে কয় গেছ হয় বুলি কয় যে,
1: পুখুৰীত গেছ,
2: সেই গেছটোৰ কাৰণেই মাছ মৰ্টেলিটিটো হয়। আৰু গেছ যদি আমাৰ এনেকৈ পুখুৰীত এমনিয়া বেছি হৈ যায় বা গেছৰ প্ৰব্লেম আহে, তেতিয়াহ'লে আমি টক্সিমাৰ নামৰ এটা মেডিচিন আছে, টক্সিমাৰটো আমি যদি তলত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। দুই নম্বৰ কথা হৈছে, আমি সদায় এটা আমি এইটো কথা মানে কৃষকসকলে এইটো কথা মনত ৰাখিবলৈ যে আমি বেমাৰটো হোৱাতকৈ বেমাৰ হোৱাৰ আগতেই এটা পৰিত্ৰাণ কাৰণে ভাবিব লাগে। যেনেকৈ আমি এই গেছ বা এনেকুৱা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এটলিষ্ট দুবছৰৰ মূৰে মূৰে আমি যদি পুখুৰীৰ তলৰ যিখিনি গেটখিনি, গেটখিনি আঁতৰাই আনিব পাৰোঁ বা মানে তাৰ পৰা উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ তেনেকুৱা ধৰণৰ গেছ সৃষ্টি বা অক্সিজেন ডিপ্লেশ্যন হোৱাৰ সমস্যা একেবাৰে নাহে, বেমাৰ হোৱাৰো সমস্যা নাথাকিব। এনেধৰণে
1: গতিকে পুখুৰীটোৰ যিটো সামগ্ৰিক ব্যৱস্থাপনা সেইখিনি জানিব লাগিব আৰু সময়ে সময়ে কৰি থাকিব লাগিব। আচলতে আপুনি আৰু কিবা এটা কৈ আছিলে এমনিয়াৰ লগতে,
0: এই পি এইচ যোনটো আমাৰ পি এইচ লেভেলটো, সেইটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে।
1: হয়,
0: পি এইচ আমাৰ পুখুৰী খেতি কৰিবৰ কাৰণে চ' 7-9 পি এইচ হ'লে আমাৰ অপ্টিমাম
1: ভাল,
0: সেই পি এইচত আমাৰ আমি ভাল মাছৰ উৎপাদন কৰিব পাৰিম। যদি ছাডেনলি আহি যায় 11 ওপৰত হৈ যায়গৈ পি এইচ স্কেলটো, চ' তেতিয়া মাছৰ মৃত্যু আৰম্ভ হ'ব। আৰু যদি 4 তলত গুচি যায় পি এইচটো, এচিডিক বেছি হৈ যায়, তেতিয়াও মাছৰ ক্ষতি হয়। চ' পি এইচ খেতিয়কজনে বা মীন পালকজনৰ তেওঁ পি এইচ মিটাৰ পায় বা পি এইচ পেপাৰো পায়, যেনেকৈ আমি ফ্লেগ পেপাৰ যে যেনেকুৱা হয় তেনেকুৱা ধৰণৰ এটা কিটছ আহে। চ' সেইটো জুখিলেই সেইটো কালাৰ চেঞ্জ হ'ব, চ' কালাৰ চেঞ্জ হোৱাৰ পিছতে আপুনি গম পাব যে কোন কিমান ধৰণৰ পি এইচ আছে।
1: হয়,
0: তেওঁ যোনটো মেনশ্যন কৰিলে যে আমি যদি পানী গোটেইখিনি উলিয়াই দুবছৰৰ ভিতৰত, এটলিষ্ট এবছৰৰ ভিতৰত কৰিব পাৰিলেতো ভালেই, এবাৰ খেতি কৰি আকৌ উলিয়ালে তলৰ
1: চাৰ্ফেচটো,
0: গেটখিনি উলিয়াই ছানৰ এক্সপ'জ কৰিলে, তাত চূণ পৰিমাণে দিলে যিমান পৰিমাণৰ লাগে, চইল কোৱালিটিটো চাই, চ' তেনেকৈ কৰিব পাৰে। যদি কিছু পুখুৰী দ' এনেকুৱা পুখুৰী থাকে বিলৰ কাষত, চ' তেতিয়া তাত গোটেই পানীটো শুকুৱাব নোৱাৰি, কাৰণ তলেদি পানী এটা বিৰিঙি ওলাই থাকে। চ' তেতিয়া আমি গেট ঘোলা কৰি কিনে পামেদিও আমি উঠাব পাৰোঁ, তাৰপিছত আমি ৰি কৰিব পাৰোঁ।
1: আমি দেখোঁ মাজে মাজে পুখুৰী সিঁচে,
0: সেইকাৰণে সিঁচিব লাগে।
1: হয়, এতিয়া এই আমি ঠিক
2: আপুনি আৰম্ভণিতে এটা কথা সুধিছিল যে কিছুমান ঠাইত আমি বাহিৰৰ পৰা পানী
1: সোমোৱাটো,
2: বহুত মানুহৰ আজিকালি ফিচাৰীত দেখা যায় ইনলেট পাইপ বা পানী পুখুৰীটোৰ পৰা বাহিৰৰ পৰা পানী সোমোৱা ৰাস্তা এটা থাকেই। ত' তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছুমান মীন পালকে এইটো পাৰে, পানীটো সোমাল পথাৰৰ পৰা,

0: নিজৰ পুখুৰীটোত সোমাম,
1: অহ
0: পানী সোমাইছে যেতিয়া মাছটো লৈ আহোঁ এৰি দিওঁ, তেনেকুৱা ধৰণৰ কিছুমান খৰচতে মাছৰ মৃত্যু হয়। কাৰণ বাহিৰৰ যিটো পলস পানী তাতে বিভিন্ন ধৰণৰ আপোনাৰ পলিউটেণ্ট মানে যিটো প্ৰদূষণ
1: প্ৰদূষিত
0: মানে পানীবিলাকো সোমাই আহে, যেতিয়া সেই পানীটোত যেতিয়া মাছটো এৰি দিব মাছটো মৰিব। তো তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া বাহিৰৰ পৰা পানী সোমাব তেতিয়া এটলিষ্ট পানীখিনি সোমোৱাৰ পিছত যিডাল ইনলেট পাইপ, ইনলেট পাইপডাল বন্ধ কৰি পুখুৰীত এটলিষ্ট আমি চূণ চূণ দিব লাগে। চূণটো এটলিষ্ট 10 কেজি পাৰ বিঘা হেৰিত আমি পুখুৰীটোত মাৰি দুদিনমান আমি বন্ধ কৰি ৰাখিব যাতে পানীটো শুদ্ধিকৰণ হয় চূণ ব্যৱহাৰৰ ফলত। তাৰপিছত আমি ক্ৰমানুক্ৰম অনুসৰি গোবৰ বা যিটো চাইণ্টিফিক পদ্ধতিত যেতিয়া আমি যিটো সাৰ ব্যৱহাৰ কৰিব লাগে সেই সাৰবিলাক ব্যৱহাৰ কৰি তাৰপিছতে আমি পোনা মেলাৰ ব্যৱস্থাটো কৰিব লাগে।
2: আমি জেনেৰেলি আমি এতিয়া আমাৰ ইনটেনচিভ, ছেমি ইনটেনচিভ, ছুপাৰ এক্সটেনচিভ কালচাৰ ষ্টাৰ্ট হৈছে,
1: শেহতীয়া কথা,
2: হয় হয় হয় অন্ধ্ৰপ্ৰদেশ আৰু তেনেকুৱা ধৰণৰ ষ্টেট যোনবিলাক উৰিষ্যা তেওঁলোকে অলৰেডি কৰিছে, আমাৰ ইনটেনচিভ কালচাৰ কৰোঁহে। কিন্তু আমি ক'ৰবাত ৰখি গৈছোঁ যে চূণ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া চাইণ্টিফিক যোনটো আমাৰ ফিচ ফাৰ্মিং আছে, চ' চূণ আমি প্ৰতি মাহে ব্যৱহাৰ কৰিব লাগে। কিন্তু আমি ক'ৰবাত ৰখি যাওঁ, এবাৰ প্ৰথম যেতিয়া পুখুৰীটো খান্দিলোঁ তেতিয়াই আমি বটমতে চূণ ব্যৱহাৰ কৰিলোঁ বা কোনোবা পানী হৈ গ'ল প্ৰথমতে ব্যৱহাৰ কৰিলোঁ, সেইটো সঠিক নহয়। চূণ আমি প্ৰতি মাহে যিমান মাহ আমি খেতি কৰিম প্ৰতি মাহে এটা এটা ড'জ দিব লাগে। আমি যদি কেলকুলেশ্যন কৰি পাওঁ যে আমাৰ 100 কেজি লাগে চূণটো টোটেল কোৱান্টিটি, চ' আমি 10টা ভাগত ভগাব পাৰোঁ। মানে যদি 10 মাহৰ কালচাৰ হয় প্ৰথমতে আপুনি 20% দিলে, তাৰপিছত আপুনি সমানে স্প্লিট কৰি ল'লে, চ' প্ৰতি মাহে কৰিলে কি হয় যোনটো pH নিয়ন্ত্ৰণটো ভাল হ'ব,
1: জোখত থাকে
2: আৰু এইটো ডিছইনফেক্টেণ্ট হিচাপেও কাম কৰে, যে ইনচেক্ট আছে চ' ইনচেক্টিচাইড হিচাপে ব্যৱহাৰ কৰিব, পেৰাচাইট আছে পেৰাচাইটৰ কাৰণে ব্যৱহাৰ কৰিব, পানীটো চাফ কৰি ৰাখিব। আৰু কেতিয়াবা পানীটোত কি হয় আপুনি সেউজীয়া কালাৰ নেদেখে, তাত ঘোলা হৈ থাকে, সি তাক লৈ পেলাই তলত গুচি যাব, তেনেকুৱাও কাম কৰে। সেইকাৰণে চূণটো ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।
0: আৰু এটা এইখিনিতে মই কথা কওঁ, আমাৰ যিহেতু বিভিন্নজন মানে মাছৰ প্ৰজননকাৰীও আছে, মানে যি পোনা
1: উৎপাদন
0: তেখেতসকলৰ কাৰণেও এই গ্ৰীষ্মকালটো কিছুমান ধৰক সাৱধানতা ল'ব লাগে। যেতিয়া ব্ৰিডিং তেখেতসকলে কৰিব, এটলিষ্ট আমাৰ ব্ৰিডিং যেতিয়া মাছৰ ব্ৰিডিংটো হয় 25-30 ডিগ্ৰী চেলচিয়াছত ব্ৰিডিং
1: হয়,
0: যদি আমি পানী টেম্পাৰেচাৰটো 30ৰ ওপৰত গুচি যায় তেতিয়াহ'লেও সেই পোনাৰ যিটো হ'ব স্পন বা এগৰ মৰ্টেলিটি ষ্টাৰ্ট হয়। তো আমি এইখিনি সময়তে, আৰু যিহেতু আমি অলৰেডি আমি ডিছকাশ্যন কৰি গৈছোঁ যে উচ্চ স্তৰ পানীৰ টেম্পাৰেচাৰত অক্সিজেনৰ পৰিমাণ কমি আহে, আৰু য'ত নেকি ব্ৰিডিঙৰ কাৰণে আপোনাৰ পানীত মিনিমাম 5 PPM মানে আপোনাৰ ডিজেল অক্সিজেন লাগে। সেয়েহে আমি মানে যিবিলাকে পোনা উৎপাদন কৰে তেখেতসকলকো কৈছোঁ যে পানী যাতে টেম্পাৰেচাৰটো কমি থাকে, মানে জোখতকৈ বেছি নহয়, আৰু অক্সিজেনেটেড ৱাটাৰহে যাতে ব্ৰিডিঙত ব্যৱহাৰ কৰে তেখেতসকলে, সেইখিনি সময়ত সেই মানে বস্তুটো মানে ধ্যান দিয়াৰ এটা প্ৰয়োজন আছে। এই গ্ৰীষ্মকালত প্ৰভাৱৰ ফলতে আমাৰ যিবিলাক আপোনাৰ দ মানে যিটো আমি ল লাইং এৰিয়া বুলি কওঁ সেইবিলাকতো আমাৰ এটা ইফেক্ট পৰিছে, যাতে সেইবিলাক জেগাতো মাছৰ প্ৰজনন চজন লাহে লাহে কমি আহিছে। সেয়েহে আমি ভাবোঁ যে সেই জেগাবিলাকতো অলপ যদি টেম্পাৰেচাৰ ৰেগুলেট হয়, অলপ দ হয়, তেতিয়াহ'লে নিশ্চয় এই পৰিত্ৰাণৰ পৰা পৰিত্ৰাণ পাব।
1: আৰু যিসকল এতিয়া আমাৰ যিবিলাক বানপ্ৰৱণ অঞ্চল আছে, এই সেই মীনপালকসকলৰ কাৰণেতো বহুত প্ৰত্যাহ্বান আহে, বহুত সমস্যাৰ সৃষ্টি হয়। তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কেনেধৰণৰ সহায়তা আগবঢ়োৱা হয়?
2: বান যোনবিলাকত বান সোমায়, কিছু কিছু এৰিয়া এনেকুৱা আছে লখিমপুৰ ধেমাজি তেনেকুৱা জেগাত পানী সোমায়, পুখুৰী মাথাউৰি ভাঙে, তেওঁলোকে আগতীয়াকৈ এটা এনক্লোজাৰ ৰেডি কৰি থ'ব লাগে, যে পানী তেওঁলোকে যোনজন মীনপালক যাৰ পুখুৰীৰে সেইবিলাক অঞ্চলত আছে তেওঁলোকে জানে কিমান হাইট পানী আহে, চ' তেনেকৈ নেটৰ এনক্লোজাৰ এটা সদায় ৰেডি কৰি ৰাখিব লাগে। আৰু যদি পানী সোমায়, পানী সোমোৱাৰ পিছত কি প্ৰতিক্ৰিয়া কৰিব লাগে মোৰ দিব্যজ্যোতিয়ে কৈছে, চ' সেইটো কৰিলে আপুনি মাছখিনি বচাব পাৰিব, খুব মানে 95% মান আপুনি বচাব পাৰিব মাছ,
1: কাৰণ যিকোনো প্ৰদূষিত উৎসৰ পৰা পানী আহি সোমাব পাৰে পুখুৰীটোত। আজি আমি ভালেখিনি কথা পাতিলোঁ গ্ৰীষ্মকালত মীনপালকৰ কৰণীয়, আমি বিভিন্ন কথা পাতিলোঁ আচলতে, আৰু মীনপালক

0: কাৰণ এটা খুব বৃহৎ বিষয়।
1: হয়
0: আমি এটা কেৱল গ্ৰীষ্মকালৰ কিছু সমস্যালৈহে আজি আমি আলোচনা কৰিলোঁ। আশা কৰিছোঁ আমাৰ শ্ৰোতাসকল এই আলোচনাৰ পৰা উপকৃত হৈছে আৰু এনেধৰণেই মীন পালনৰ দিশে তেওঁলোক আগবাঢ়ি যাওক আৰু আমাৰ অসমৰ যি অৰ্থনীতি তাত মীন পালনৰ জৰিয়তে বৰঙণি আগবঢ়াওক। আপোনালোক দুয়োগৰাকী আজি আহিলে, এইখিনি সময় দিলে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ কৃষি জগত অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: নমস্কাৰ।
2: আজিৰ কৃষি জগতত শ্ৰোতাসকলে গ্ৰীষ্মকালত মীন পালনৰ কৰণীয় এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে খনীন্দ্ৰ কুমাৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। কৃষিজগত অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
4: ফচিলে।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
2: এতিয়া আগবঢ়োৱা হৈছে নবনীতা মণ্ডল মল্লিকৰ কণ্ঠত এটি কবিৰ ভজন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন, মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহচক্ৰৰ 3,758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে আজি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়।
1: তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত, আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে তেখেতসকলৰ।

0: আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু দিলে দিছোঁ, পশু খাদ্য আমি আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু পি এইচ চিয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে। খেতি পথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এচেছ কৰিছোঁ আৰু ইয়াত গৰা কিশোৰটো হৈছে, তেখেতসকলৰ দুই ঘৰকে আমি অতি সোনকালে দুদিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
1: কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি এ, লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যিক নিৰ্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি কৰিছে। সেই অনুসৰি অহা 29 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে 13 আগষ্টৰ ভিতৰত জনাব পৰা যাব আৰু 20 আগষ্ট ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 24 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়।
2: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
1: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৰমী কাশ্যপে।
3: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নিযুত মইনা আৰু অৰুণোদয় নিচিনা আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। কোনোধৰণৰ বৈষম্য অবিহনে ৰাজ্যৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ পুনৰ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে

0: মহিলাসকলক স্বাৱলম্বী হিচাপে গঢ়ি তোলাৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। পৰৱৰ্তী সময়তো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অভূতপূৰ্ব সুযোগ আৰু সুবিধাৰ সৃষ্টিৰে চৰকাৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্যসেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটি স্বৰূপ বুলি অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্ৰিকান ছুৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ 11খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছুৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ নীতিগত আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ আয়ুক্ত ডঃ নবীনা বি মহেশ্বৰপ্পা, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণাৰ প্ৰতিষ্ঠানৰ মহাপৰিচালক এপলেনিয়াৰ জিকেঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ বিশেষ NDPS আদালতে আজি হেৰইন সৰবৰাহ গোচৰত অনিতা পাল নামৰ এগৰাকী মহিলাক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1,00,000 টকাৰ জৰিমনা বিহে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ৰেল সুৰক্ষা বাহিনীৰ সহযোগত 2022 চনৰ 13 জুনত অনিতা পালক 289 গ্ৰাম হেৰইনসহ গ্ৰেপ্তাৰ কৰিছিল।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅ'লজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ উচ্চ্যুত বৈশ্যই আজি এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে 24 ঘণ্টাৰ ভিতৰত MRI, CT স্কেনৰ ৰিপৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে।
2: আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে। ৰাতিপুৱাই নেশ্যনেল একৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ একৰিডিটেশ্যন আমি ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। জনাব পাৰি সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে NABL চাৰ্টিফাইড হস্পিটেল আমাৰ লেবৰেটৰীৰ কাৰণে, পেথলজি, মাইক্ৰবায়লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে। আমাৰ ৰেডিঅ'লজিটো আমাৰ চাৰ্টিফাইড নাছিল, এইবাৰ আমি এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ যি সমীক্ষাৰ কাৰণে আহে, সেই সমীক্ষা কৰিলে, সেই শিক্ষাৰ ওপৰত ভিত্তি কৰি যিমান প্ৰচিডিঅ'ৰ আছে সেই গোটেই প্ৰচিডিঅ'ৰৰ যিবিলাক আমি কৰিছোঁ এই সকলোৰ প্ৰচিডিঅ'ৰকে সামৰি আমাক চাৰ্টিফিকেট অফ একৰিডিটেশ্যনটো দিছে। আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅ'লজি চাৰ্ভিচৰ কাৰণে।
1: ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্ৰমিক আছে। নিহত শ্ৰমিকজন বাবুল বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও 25জন লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰথম আটাকিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে। সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে TPLৰ সহযোগত আয়োজন কৰা ৰেছ টু গোল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 10, 12 আৰু 14 বছৰ অনুৰ্ধ 3টা শাখাত খেল অনুষ্ঠিত হয়। গ্লাছগোত পৰহিলৈ হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে।

0: গোৱালপাৰাৰ বিশেষ পক্সো আদালতে আজি ভাৰতীয় ন্যায় সংহিতাৰ 376 নম্বৰ ধাৰা আৰু পক্সো আইনৰ 4 নম্বৰ ধাৰা অনুসৰি ছামিউল ইছলাম নামৰ এজন যুৱকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহে। ন্যায়ালয়ে লগতে জৰিমনা আদায় নিদিলে আৰু 3 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। ছামিউল নামৰ অপৰাধীজনে 2023 চনত এগৰাকী নাবালিকা ছাত্ৰীক শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন। মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজী বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিরাসত কি উম্মীদে।

0: নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকীকৈ ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু উত্তৰ মেচিডনিয়াই গণতান্ত্ৰিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ নিশ্চিত কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিঅ'ত দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা দেৱকোভাৰ সৈতে মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী মুৰ্মুৱে কয় যে আজি উভয় দেশে দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশে তথ্য প্ৰযুক্তি তথা তথ্য প্ৰযুক্তিৰে পৰিচালিত বিভিন্ন সেৱা আৰু কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰে বাণিজ্য আৰু বিনিয়োগৰ অধিক প্ৰসাৰ ঘটাব।
2: द्विपक्षीय संबंधों का एक अत्यंत महत्वपूर्ण स्तंभ है। हम अपने द्विपक्षीय व्यापार को दोगुना करने पर भी सहमत हुए। हमने आईटी, कृषि, फूड प्रोसेसिंग, फार्मास्यूटिकल्स, टेक्सटाइल्स तथा टूरिज्म, हॉस्पिटैलिटी और फिल्म मेकिंग सहित प्रमुख क्षेत्रों में सहयोग पर चर्चा। हम स्वास्थ्य सेवा में सहयोग पर अपने द्विपक्षीय अग्रीमेंट को भी रिन्यूअल कर रहे हैं।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এই ঐতিহাসিক উত্তৰ মেচিডনিয়া ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক সহযোগিতাক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে উত্তৰ মেচিডনিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানাই তেওঁৰ স্কপিঅ'ত থকা চৰকাৰী বাসভৱন ভিলা ভদনত আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৰ সন্মানাৰ্থে আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদানৰ পাছত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হৈছে উত্তৰ মেচিডনিয়া ৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে বিৰোধী পক্ষৰ তীব্ৰ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 2 বজাৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে অত্যন্ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অৱশেষত দিনটোৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও

বিৰোধী পক্ষৰ সাংসদসকলে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱাত দিনটোৰ বাবে উচ্চ সদনৰো কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ নামচি জিলাৰ চামৰডাঙত এন এইচ পি চিৰ তিষ্টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনা হোৱা সুৰংগটোত 25 জন লোক আবদ্ধ হৈ পৰিছিল আৰু এতিয়ালৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি এন এইচ পি চিয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে। আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলি নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে এন এইচ পি চিৰ কৰ্তৃপক্ষৰ লগতে এছ ডি আৰ এফ, এন ডি আৰ এফ, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত উদ্ধাৰ কাৰ্য চলাই আছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা এন চি বিয়ে 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এন চি বিয়ে যোৱা মাহত 2026ৰ পৰা 2029 বৰ্ষৰ ভিতৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্য নথি মুকলি কৰিছে। আমাৰ দেশে ম্যানমাৰ, নেপাল, থাইলেণ্ড, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ সৈতে সময়ে সময়ে সঞ্চালক প্ৰধান পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি আহিছে বুলিও শ্ৰীৰায়ে জানিবলৈ দিয়ে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ যশো নায়কে ৰাজ্যসভাত আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে নবীকৰণযোগ্য শক্তি ক্ষমতা 2014 বৰ্ষৰ 76 গিগাৱাটতকৈ চলিত বছৰৰ 30 জুনলৈকে 288 গিগাৱাটলৈ বৃদ্ধি পায়। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কয় যে সৌৰশক্তিৰ স্থাপিত ক্ষমতা 162 গিগাৱাটতকৈ অধিক, বায়ুশক্তি প্ৰায় 58 গিগাৱাট, জলবিদ্যুৎ শক্তি 57 গিগাৱাট আৰু জৈৱ শক্তি 11 গিগাৱাটতকৈ অধিক হৈছে। 2013-14 বিত্তীয় বৰ্ষৰ পৰা 2025-26 বিত্তীয় বৰ্ষলৈ দেশৰ নবীকৰণযোগ্য শক্তিখণ্ডত 4,600 কোটি ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে সেই সময়ছোৱাতে 12টা ৰাজহুৱা খণ্ডৰ বেংক শক্তি বিত্ত নিগম লিমিটেড, আৰ ই চি, ভাৰতীয় নবীকৰণযোগ্য শক্তি বিকাশ সংস্থা লিমিটেডকে ধৰি ভালেমান ঘৰুৱা বিত্তীয় প্ৰতিষ্ঠানে 12 লাখ কোটিতকৈও অধিক টকা নবীকৰণযোগ্য শক্তিখণ্ডত বিনিয়োগ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত ডঃ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈ চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ লগতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কালি নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ শাৰীৰিক অৱস্থাৰ সম্পৰ্কেও বুজ লয়। শ্ৰীনাড্ডাই লগতে লেডি হাৰ্ডিং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ তাত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলকো সাক্ষাৎ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে সমাজকৰ্মী সোনম ৱাংচুকক শীঘ্ৰেই নতুন দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেদান্তা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজেছ কাৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমুৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হাস্পতালত ৱাংচুকৰ চিকিৎসা চলি থকা বিষয়টোত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈ প্ৰদান কৰা এটা ৰায়ক প্ৰত্যাহ্বান জনাই ৱাংচুকৰ পন্নীয়ে এই আবেদন দাখিল কৰিছিল। কেন্দ্ৰৰ হৈ যুক্তি দৰ্শোৱা মহাধিবক্তা তুষাৰ মেহতাই কয় যে মেদান্তা হাস্পতাললৈ ৱাংচুকক স্থানান্তৰ কৰা বিষয়টোত চৰকাৰৰ কোনো আপত্তি নাই। জ্যেষ্ঠ ন্যায়িক বিষয়াগৰাকীয়ে অৱশ্যে সমাজকৰ্মীগৰাকীয়ে যাতে চিকিৎসকৰ পৰামৰ্শৰ বিৰুদ্ধে মেদান্তা হস্পিটেল এৰি যোৱাৰ বাবে অনুমতি নিবিচাৰে তাৰো পৰামৰ্শ আগবঢ়ায়।
কানাডা চলি থকা বিশ্ব স্কোয়াশ জুনিয়র চ্যাম্পিয়নশিপত সাতগৰাকী ভাৰতীয় খেলুৱৈ

0: পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। মহিলাৰ ছিংগলছ শিতানত অনাহাত সিং, সানভি কলংকি আৰু অনিকা ডুবে জয়লাভ কৰাৰ লগতে ৰুদ্ৰ সিঙে ৱাকওভাৰ লাভ কৰে। পুৰুষৰ ছিংগলছ শিতানত আৰিয়বীৰ দেৱান, য়ুশান নফিচ আৰু গুৰবীৰ সিঙে পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিষ্ঠাৰ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7 ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 611.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজন এআইআৰ মোবাইল এপতো।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া আগবঢ়োৱা হৈছে আকৌ শুনো সকলো শান্তি। প্ৰথমে শুনক পাৰ্বিন চুলতানৰ কণ্ঠৰ এটি গীত, গীতৰচনা পুৰুষোত্তম দাসৰ।

আকৌ শুনো হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ভাৰতী চহৰীয়াৰ কণ্ঠৰেটি গীত, গীতৰ ৰচনা গীতা হাতীকাকুতিৰ।

দেবেন শৰ্মা আৰু পাৰ্বিন চুলতানাৰ দ্বৈত কণ্ঠত হীৰেণ ভট্টাচাৰ্য ৰচিত গীতটি শুনিলে এই গীতটিৰে সামৰা হ'ল আকৌ শুনোৱা হওক অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ পূবালীৰ সুৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে জ্যোৎস্না ৰাভাৰ কণ্ঠত ৰাভা গীত।

কাইলৈ নিশা 8:02 নাট্যানুষ্ঠানত শুনিবলৈ পাব কবিৰ আহমেদ ৰচিত নাটক হিন্দী, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, এই বিষয়ক এটি আলোচনাত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। অনুষ্ঠানটি আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

শ্ৰাহকলি সুদীপ ৰঞ্জন মেধিৰ কণ্ঠত আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এয়া শিল্পীকণ্ঠৰ আন এটি গীত, গীতৰচনা মনেশ্বৰ বৰ্মনৰ।

আধুনিক গীতৰ অনুষ্ঠানত সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে নৱকান্ত বৰুৱা, মুনেশ্বৰ বৰ্মন আৰু বেণুধৰ কলিতাৰ। এয়া

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅলজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ লেখীয়া আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচীৰ কিছু সালসলনি কৰিছে। আৰু হস্ততাঁত বস্ত্ৰ, ৰেচম মন্ত্ৰী আৰু স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: খেল আৰু খেলুৱৈ।
4: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব গ্লাছগো কমনৱেলথ গেমছ 2026 বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বাপাৰনাছে। আলোচনাটিৰ আঁত ধৰিছে বিশিষ্ট ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে।
5: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফিফা বিশ্বকাপৰ ৰোমাঞ্চ শেষ হ'ল, কিন্তু ভাৰতৰ বাবে এতিয়া নতুন ৰোমাঞ্চ আহিব কমনৱেলথ গেমছত। অকল ভাৰত নহয়, অসমৰ বাবেও কমনৱেলথ গৌৰৱময়, কাৰণ অসমৰ চাৰিগৰাকী খেলুৱৈ কমনৱেলথ গেমছ খেলিব। কমনৱেলথ গেমছ গ্লাছগোত হ'ব স্কটলেণ্ডৰ, আৰু এই কমনৱেলথ গেমছত ধ্বজাবাহক হিচাপে থাকিব অসমৰ এই লাভলীনা বৰগোহাঁই বক্সাৰ। নয়নমণি শইকীয়া যোৱাবাৰ গ'ল্ড মেডেলিষ্ট আছিলে কমনৱেলথ গেমছৰ, অসমৰ আৰু পুনৰ খেলিব ভাৰতীয় লন বল দলত। একেদৰে পুতুল সোণোৱালে খেলিব লন বল দলত, আৰু পেৰা খেলিব আমাৰ লিচা দাসে। চ' কমনৱেলথ গেমছত আমাৰ ভাৰতৰ কথা, কমনৱেলথ গেমছৰ আয়োজন, কাৰণ এইবাৰ অকণমান পৃথক কমনৱেলথ গেমছ হ'ব। আৰু এই গোটেইখিনি আলোচনা কৰিবলৈ আমাৰ লগত দুজন বিশেষ অতিথি আছে। আজি আমাৰ লগত আছে অসমৰ হৈ প্ৰথম কমনৱেলথ গেমছৰ পদক পোৱা অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰ। জয়ন্ত, স্বাগতম জনাইছোঁ।
6: ধন্যবাদ।
5: আৰু মোৰ লগত আছে এজন খুব অলিম্পিক স্পৰ্টছৰ বিদগ্ধ সাংবাদিক, ষ্টেটমেণ্ট কাকতৰ ক্ৰীড়া সম্পাদক ত্ৰিদীপ বাপাৰনাছ। ত্ৰিদীপ, স্বাগতম জনাইছোঁ।
6: নমস্কাৰ।
5: জয়ন্ত, প্ৰথমতে মই তোমাকে স্মৃতি আছে আমাৰ কমনৱেলথ গেমছৰ লগত, প্ৰথম পদক তুমি দিছা অসমক কমনৱেলথ গেমছত 2010ত। ভাৰতে প্ৰথম কমনৱেলথ গেমছ পাতিছিল আৰু অসমে প্ৰথম পদক পাইছে এই কমনৱেলথ গেমছৰ যাত্ৰা 2010ৰ পৰা আৰু এতিয়া। আৰু এইবাৰ চাৰিজনে খেলিছে কমনৱেলথ গেমছৰ। যোৱা বছৰ এটা গ'ল্ডেন আমি গ'ল পালোঁ নয়নমণিৰ দ্বাৰা,

0: এইবাৰ পুনৰ 4জন গৈছে, লাভলী নাই, কমনৱেলথ গেমছত পদক পোৱা নাই, পদুৱাৰ আশা আছে পদক পোৱাৰ। এই বিষয়ে অকণমান কোৱা যে অসমৰ এইবাৰ কেনেকুৱা হ'ব, ভাৰতৰতো আমি অকণমান দেৰিকৈ ক'ম, তোমাৰ যাত্ৰাটো আৰু প্লাছ এইবাৰ বা নয়নমণিৰ সফল এইবাৰো কেনেকুৱা হ'ব এইখিনি বিষয়ে অকণমান।
1: মোৰ যাত্ৰাটোতো এতিয়া বহুত বছৰ হ'ল,
0: হৈ গ'ল হ'ল
1: কমনৱেলথ গেমছৰ মোৰ ইণ্ডিভিজুৱেল ব্ৰঞ্জ, টীম ব্ৰঞ্জ আছিলে। এতিয়া ধৰক বহুত বছৰ হ'ল, আৰু নয়নমণিৰ মই প্ৰথমতে ক'ব বিচাৰিছোঁ, যোৱা কমনৱেলথ গেমছত গ'ল্ড পাইছিলে, টীমত পাইছিলে, প্ৰথম এটা এচিভমেণ্ট আছিলে নয়নমণিৰ কাৰণে, মানে গেমছ
0: ইণ্ডিয়াৰ কাৰণে ডাঙৰ এচিভমেণ্ট,
1: ডাঙৰ ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট,
0: লন বলত পোৱাটো
1: হয়, বহুতখিনি ইম্প্ৰুভ হৈছে এতিয়া। মানে আৰু লন বলত কি হয়, প্লেয়াৰে নিজৰ ফালৰ পৰা এফৰ্টটো লগায়, এতিয়া খেলিব গ'লে নিজৰ দেখা গ'লে নিজৰ ফাণ্ড ইউজ কৰে, তো কষ্ট বহুত কৰে, সেইটো হিচাপত ৰিজাল্ট এটা পালে ভাল লাগে। নিশ্চয় এইবাৰো ভাল ৰিজাল্ট আহিব লন বলৰ, আৰু
0: লাভলীনাৰ
1: সপোন এইবাৰ পূৰা হ'ব লাগে, যিহেতু এছিয়ান গেমছো আছে, প্ৰিপেৰেশ্যনটো নিশ্চয় কৰিছে। লাভলীনাই অলিম্পিক জিকিলে, এছিয়ান গেম জিকিলে, এইবাৰ এটা যিটো মেডেল আছে
0: এছিয়ান গেমছ জিকিছে, ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে, তোমাৰ গোটেইখিনি বেছি হয়,
1: মোৰো গোটেই মোৰ যেনেকৈ লাভলীনাৰ কমনৱেলথ গেমছত মেডেলটো পোৱা নাই, মই অলিম্পিকত
0: নাই পোৱা হয়,
1: কিন্তু এইবাৰ মোৰ লাগিছে লাভলীনাৰ এই যিটো এটা সপোন আছে কমনৱেলথ গেমছতো জিকাটো নিশ্চয় সফল হ'ব। আৰু কষ্ট কৰে, ফোকাছ থাকে, তো সেইটোৱে আটাইতকৈ দৰকাৰ। আৰু যিহেতু খেলুৱৈ এটা গেমছৰ কাৰণে নিজৰ প্লেনিং এটা কৰি লয়, লগতে কোচেছে এটা প্লেনিং কৰে, সেই প্লেনিংটো যদি প্লেনিঙৰ হিচাপত তেওঁলোকৰ যিটো মাইণ্ডছেট থাকে লগতে আৰু যিটো ট্ৰেইনিং হয় সেইটো ফ'কাছ থাকিলে আৰু কনফিডেণ্ট লেভেলটো লাষ্টত আহি যায়, যিমান আমি সাজু হৈ থাকিব পাৰোঁ কিন্তু মেণ্টেলি যিমান আমি ষ্ট্ৰং থাকিম লাষ্টত তেতিয়া ভাল হয়। তো নিশ্চয় এই মনৰ পৰা যদি এই কথাটো ওলাই দিয়ে যে মই এতিয়ালৈ কমনৱেলথ গেমছত জিকা নাই, মই এইবাৰ জিকিবই লাগিব, সেইটো নাভাবি মই ভাবোঁ যে মোৰ বেষ্ট দিব লাগিব, যোৱা কমনৱেলথ গেমছতকৈ মই আৰু বেষ্ট দিম, বা এতিয়া মোৰ যেনেকুৱা চলি আছে প্ৰেক্টিছতকৈ মই আৰু মোৰ 100% আৰু এফৰ্ট দিব চেষ্টা কৰিম, নিজকে ইম্প্ৰুভ কৰিব লাগে, তেতিয়াহে প্ৰেছাৰটো কম থাকে আৰু এচিভমেণ্টটো মানে যিটো ৰিজাল্ট থাকে সেইটো ক্লোজ হয়।
0: মনৰে দৃঢ়তা বুলি ক'লে আমি লিচা ৰাছৰ ক'ম যে চাইক্লিঙৰ পেৰাচাইক্লিষ্ট, অসমত চাইক্লিঙৰ আমাৰ বৰ সাংঘাতিক ইণ্টাৰনেশ্যনেল একো নাই, কিন্তু কমনৱেলথ ইয়াৰ পৰা মানে পেৰা হৈ পেলাই খেলিব যাওঁ, ডাঙৰ এটা মনৰ দৃঢ়তা চাব গ'লে হয়,
1: সেইটো আমাৰ কাৰণে আৰু অসমৰ খেলুৱৈৰ কাৰণে তেওঁলোকেও মটিভেট হ'ব লাগে যে এটা অৱস্থা তেনেকুৱা অৱস্থাৰ পৰা নিজকে সাজু কৰাই কিনে সেইটো লেভেলৰ ট্ৰেইনিং, নৰ্মেলৰ কেটেগৰিটোৰ প্লেয়াৰৰ লগতো ট্ৰেইনিং ৰখা, সেইটো কোচেছৰ যিটো ট্ৰেইনিং প্লেন আছে সেইটো ফ'ল' কৰি মাইণ্ড মেণ্টেলি যিটো ষ্ট্ৰং আছে সেইটো নিজকে ষ্ট্ৰং ৰাখি নিজকে সাজু কৰি লৈ যোৱাটো ইমান সহজ নহয়। আৰু সেইটো মানে এজন মই ক'ব বিচাৰিছোঁ, এজন পেৰা এথলিটৰ স্পেচিয়েলি মই ক'ব বিচাৰোঁ যে তেওঁলোকৰ মনত বহুত চলি থাকে, মানে এনেকুৱাও হয় যে আমি মানে যিটো সুবিধা মানে এতিয়াতো বহুতখিনি পেৰা এথলিটে পাই
0: আছে,
1: এটা সময়ত একোৱেই নাছিলে,
0: হয়
1: তো সেইবোৰ অৱস্থাৰ পৰা নিজকে ওলাই আনি কিনে নিজকে সাজু কৰাই কিনে এটা ইভেণ্টৰ কাৰণে আৰু বেছি ষ্ট্ৰং হৈ থাকে, মেণ্টেলিও বহুত ষ্ট্ৰং থাকে, তো এচিভমেণ্টটো ভাল হ'ব, যিটো ৰিজাল্ট আমি এক্সপেক্ট কৰিছোঁ সেইটোৱে হ'ব, নিশ্চয় মেডেল জিকিব।
0: ত্ৰিদীপ, আচলতে কমনৱেলথ গেমছৰ কথা ক'ব গ'লে এইবাৰ অকণমান কমনৱেলথ গেমছখন পৃথক, অষ্ট্ৰেলিয়াই এইবাৰ কমনৱেলথ গেমছ অনুষ্ঠিত কৰাৰ কথা আছিলে, তাত হোৱা আছিলে, কিন্তু আৰ্থিক কাৰণে তেওঁলোকে নোৱাৰিলে, কমনৱেলথ গেমছখন ডিলে হোৱাৰ কথা আছিলে, কিন্তু অৱশেষত স্কটলেণ্ডে ক'লে যে আমি কৰিম, কিন্তু কমাই দিলে, সেই অনুসৰি এতিয়া 23 জুলাইৰ পৰা কমনৱেলথ গেমছ আৰম্ভ হ'ব উদ্বোধনী অনুষ্ঠান, আৰু 2 আগষ্টত শেষ হ'ব, আৰু মাত্ৰ 10টা গেম, ভাৰতত যিকেইটা গেম ভাৰতে খুব ভাল পাৰফৰ্মেঞ্চ কৰে সেইকেইটা গেম নাই এতিয়া, তাৰপাছতো কিন্তু যিখিনি গেম আছে তাতো আমাৰ এথলেটিক্সত লাভলীনা ধৰক সকলোৱে, বক্সিঙত নীৰজ চোপ্ৰাই খেলিব, এথলেটিক্সত ভাল টীম আছে আমাৰ, এথলেটিক্স, বাস্কেটবল, জিমনাষ্টিক, লন বল, বক্সিং,
2: জুডো,
0: চাইক্লিং, জুডো আছে, নেটবল আছে, সাঁতোৰ, ভাৰোত্তোলন, ৱেইট লিফটিঙো আমাৰ খুব ভাল। কমনৱেলথ গেমছৰ এটা এনেকুৱা কমাই অনা যিটো 10টা গেমতে সীমিত ৰখা, ভাৰতে যে খেলিব সেই ভাৰতৰ যিটো প্ৰস্তুতি বা বাকী গেমখিনি যে আৰু 4 বছৰ পিছিয়ে কমনৱেলথৰ চাৰ্কিটৰ পৰা, এই বিষয়ে তোমাৰ মনত কি?
2: প্ৰথম কথা হ'ল আমাৰ ইণ্ডিয়াৰ কাৰণে এটা বস্তু ডিছএডভান্টেজত থাকোঁ, কিহৰ কাৰণে আমি মেডেল কাউণ্ট যোনটো যোৱা বছৰ যোৱা যোনটো চাইকেলত হৈছিলে 2022ত, সেইটোত আমাৰ 61টা মেডেল আছিল
0: টোটেল,
2: ইনক্লুডিং আপোনাৰ 8টা নে 7টা গ'ল্ড আছিলে, তাতে আমাৰ নয়নমণি শইকীয়া আৰু গ'ল্ড আছিলে,
0: 16টা গ'ল্ড, 23টা ৰূপ আৰু টোটেল 22টা গ'ল্ড,
2: 16টা
0: ৰূপ আৰু
2: 23টা ব্ৰঞ্জ আছিলে,
0: হয় টোটেল 61,
2: তাৰ ভিতৰত যদি আপুনি

0: কেলকুলেট কৰিব যায় তেতিয়া আমাৰ ৱেইট লিফটিঙত অভিয়াছলি ভাল পাৰফৰ্মেন্স আছিলে,
1: 13 আছিলে, 13 টোটেল হয়।
0: আৰু এবাৰ আমাৰ কি মিছিং হ'ব, বেডমিণ্টনত মিছিং হ'ব,
1: হয়
0: টিটিত মিছিং হ'ব, টেবল টেনিছ আমাৰ বহুত ষ্ট্ৰং আছিলে,
1: আৰ্চাৰী
0: মিছিং আছে, ৰেছলিং আমাৰ
1: ক্ৰিকেট আছিলে, যোৱাবাৰ
0: ক্ৰিকেট আছিলে, ৰেছলিংটো আমাৰ মিছ হৈ আছে,
1: স্কোৱাছ
0: আছিলে,
1: এবাৰ ভাল খেলিছিলে, হয়
0: শ্বুটিং সেইকাৰণে এইবাৰ মেডেল কাউণ্টটো কেনেকুৱা মানে অকমান কমিব পাৰে সেইটো কাৰণে, আৰু অবভিয়াছলি টিম ট্ৰিম ডাউন গেম মেডেল মানে 10টা গেমছে যি আছে এইবাৰ, সো সেইটো কাৰণে, কিন্তু স্কটলেণ্ডকো মানিব লাগিব, কাৰণ স্কটলেণ্ডে লাষ্ট মোমেণ্টত আমি কৰিম বুলি, কাৰণ ভিক্টৰিয়াই মানা কৰাৰ পিছত ডিউ টু বাজেট কনষ্ট্ৰেইনচ স্কটলেণ্ডে ল'লে এট দি এণ্ড অফ দি, আমি এটা হোপ এইটোৱে ৰাখিব পাৰোঁ কি নেক্সট যোনটো কমনৱেলথ গেমছ সেইটো ইণ্ডিয়াত হৈ আছে,
1: হয়
0: চ' আমাৰ কাৰণে এটা কি গভৰ্ণমেণ্টেও সেইটো বস্তু এতিয়াৰ প্ৰায় 2030ৰ কাৰণে আমাৰ এতিয়াও প্ৰচেছ মানে গোটেই হেৰিটো আৰম্ভ হৈ গৈছে প্ৰিপেৰেশ্যনটো, গুজৰাটত যদি আপুনি চাব যায় পুৰা প্ৰিপেৰেশ্যনটো গভৰ্ণমেণ্ট ইজ বেণ্ট আপোন কি এইটো কৰিব লাগিব আমি কমনৱেলথ গেমছটো, আৰু তাতে আমাৰ কাৰণে এটা ষ্ট্ৰং পইণ্ট কি হ'ব, আমাৰ যোনখিনি ট্ৰেডিশ্যনেল গেমছ আৰু ট্ৰেডিশ্যনেল যোনখিনি আমাৰ মানে পাৱাৰ হাউচ গেমছ যোনখিনি ক'ব পাৰোঁ আমি, যোনখিনি আমাৰ মেডেল উইনিং চান্সেছ বেছি আছে, সেইকেইটা স্পৰ্টো আৰু আহি আছে।
1: হয় হয়,
0: এইবাৰ যদি চাওঁ আমি এথলেটিক্সত মানে মেডেল কাউণ্টটো একেই ৰখা একেই বা 5 to 10 মেডেলছৰ ভিতৰত ৰাখিব বিচাৰিছোঁ, নীৰজ চোপ্ৰা অভিয়াছলি তাৰ ভিতৰত লিডিং হ'ব, আৰশাদ নদীমৰ লগত পাকিস্তানৰ এটা ভাল আহি আছে, লগত শ্ৰীলংকাৰো এতিয়া এটা এই 97 যোনটো মাৰিছে, চ' 90+ আমাৰ আছে, আৰু লগত ত্ৰিনিদাদ টবেগোৰ আৰু বাকীকেইটা যোনকেইটা আপোনাৰ কেৰিবিয়ান আইলেণ্ডছৰ যোনকেইখন কেশন হেৰি মানে কেইটামান যোনকেইটা ভাল ভাল লিডিং আপোনাৰ জেভলিন থ্ৰোৱাৰ্ছ আছে, চ' এইটো এটা ভাল এথলেটিক্সত হ'ব। তাৰপিছত প্ৰবীণ চিত্ৰাবেল, মুৰলী শ্ৰীশংকৰ, তাৰপিছতে আপুনি যদি চাব যায় গুৰিন্দৰ ভীৰ সিং 100 মিটাৰ্ছত, চ' আমাৰ সেইটোত এটা মেডেল প্ৰস্পেক্ট এটা আছে। বক্সিং চাব গ'লে আমাৰ লাভলিনা, অভিয়াছলি লাভলিনা ইজ ওৱান অফ দ্য টপ কণ্টেণ্ডাৰ্ছ, কিন্তু লাভলিনাৰ লগত আৰু আছে সাক্ষী চৌধুৰীৰ কাৰণে এইটো নিখতক ট্ৰায়েলছত সাক্ষীয়ে হৰুৱাই পেলাই, এণ্ড সাক্ষী হেজ বিন ইন দি মানে চাৰ্কিট ফৰ এ লং টাইম নাও, চাই এক্সপিৰিয়েঞ্চ আছে তাই, দুবাৰ তাই জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, মেডেলিষ্ট হয়, ৱৰ্ল্ড চেম্পিয়নো আছিলে তাই এবাৰ, চ' বেচিকেলি সাক্ষী চৌধুৰী, প্ৰীতি পাৱাৰ, জেচমিন লম্বৰীয়া, ভাল আমাৰ ষ্ট্ৰেংথ এটা আছে বক্সিঙত, চ' আমি বক্সিঙত মেডেলছ লগত জ্ঞানেশ্বৰী যাদৱ আৰু ৰাজা মুথুপাণ্ডি বুলি দুটা আছে, ইহঁত দুটা ভাল মেডেল প্ৰস্পেক্ট হয়। আৰু আপোনাৰ মানে আমাৰ যোনটো হেৰি হয় 12টা মেম্বাৰৰ আপোনাৰ ৱেইট লিফটিং স্কোৱাডটো আছে, তাৰ ভিতৰত অভিয়াছলি মীৰাবাই এক্সপেক্ট কৰি আছো কি এইবাৰো একদম ৰেকৰ্ডৰ সৈতে মীৰাবাই 12টা হেৰি।
1: প্ৰিয় শ্ৰোতা, মানে ভাৰতীয় দলটো য'ত 10টা যিটো ইভেণ্ট হ'ব তাত টোটেল ভাৰতীয় দলটো হৈছে 125 জনীয়া, আৰু ইয়াৰে 77 জন মানে পুৰুষ আৰু 48 ওমেনছ প্লেয়াৰ। এথলেটিক্সৰ সৰ্বাধিক দল ভাৰতৰ 32 জনীয়া, বক্সিঙৰ 14 জনীয়া, জুডোৰ 14 জনীয়া আৰু ভাৰোত্তোলনৰ 12 জনীয়া, বাকী ইভেণ্টৰ অকণমান কম। জয়ন্ত, আমি অকণমান আমি এই ভাৰতৰ ক্ষেত্ৰতে ক'ম, এই যে যিখিনি আমাৰ বেষ্ট স্পৰ্টছ আছিলে স্পৰ্টছখিনি কমনৱেলথত নাই, চ' এই ধৰণৰ আৰ্চাৰীটো তুমি জিকিছিলা, আমাৰ গোল্ডেন এল আছিল, জবৰ আমি পদক পাইছিলোঁ, তারপরও যিখিনি এটা স্পোর্টস আছে ইয়াতে আমি যদি চাও ইয়াতে এথলেটিক্স বা লন বল, বক্সিং আর ওয়েট লিফটিং এইখিনি আমার এবার থাকিব, কিন্তু বাকিখিনি স্পোর্টসত আমি লাহে লাহে যে এটা আমার যে দুর্বল আমি এটা প্রকাশ পাই, এই বস্তুখিনি অকমান ইম্প্রুভমেন্টের কারণে আমার যেহেতু এইখিনি হল কমনওয়েলথ নিজা গেম, লন বলত যাবার পদক পাইছো, কিন্তু লন বলত ডমিনেট ইংল্যান্ড বা অস্ট্রেলিয়া এনেকুৱা বা দক্ষিণ আফ্রিকা এনেকুৱা দেশবিলাকে হয়, এইখিনি কেনেকে তুমি ভাবা যে এই স্পোর্টসখিনি অকন কমনওয়েলথ দৃষ্টিকোণে অকন স্ট্রং হব লাগে?
2: চাওক, আমি আচলতে ষ্ট্ৰং হ'বৰ কাৰণে কমনৱেলথ, আমি অলিম্পিকটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে কমনৱেলথ গেমছ ইজি হৈ যাব,
1: হয় হয়,
2: চ' সেইটোৰ কাৰণে আমাৰ প্লেনিং হ'ব লাগে, এইটো এবছৰত নহয়, মানে আমাৰ এতিয়া কেনেকুৱা ধৰণে হয় মানে প্লেনিংটো হয় কিন্তু এক্সিকিউট কৰা নহয়, সেইটো সময়ত কৰিব লাগে। এতিয়া 30 যেনেকৈ এতিয়া এইটো অলিম্পিক এছিয়ান চৰি কমনৱেলথ গেমছ আহি গ'ল, নেক্সট কমনৱেলথ গেমছ আমাৰ ইণ্ডিয়াতে আছে, সেইটোৰ কাৰণে আমি এই জাষ্ট এইটো শেষ হোৱাৰ পিছতে ইমিডিয়েটলি ষ্টাৰ্ট কৰি দিব লাগে, আমি আইডেণ্টিফাই কৰিব লাগে প্লেয়াৰ, কাৰণ নেক্সট 4 বছৰ এতিয়া খেলা প্লেয়াৰ নেক্সট 4 বছৰলৈ ছেইম পাৰফৰ্মেঞ্চ ৰাখিব পাৰিব নে নোৱাৰে, সেইটো এটা মানে পইণ্ট থাকে, ইছ্যু এটা থাকে, ফিজিকেলিও হ'ব পাৰে, ইনজুৰিও আহি যায়।

0: বহুতৰ কেতিয়াবা ফেমিলি বেকগ্ৰাউণ্ডৰ কাৰণেও হয়, তো এইবোৰ ডিষ্টাৰ্বেঞ্চ থাকে। কিন্তু মই ভাবোঁ যে আমি এতিয়াৰ পৰা আইডেণ্টিফাই কৰিব লাগে আৰু নেক্সট যিটো কমনৱেলথ গেমছ আছে তাৰে কাৰণে প্লেনিং এটা বনাব লাগে। আৰু অকল মানে
1: আৰু ভাৰতত
0: প্লেনিং
1: হ'লে আটাইবোৰ খেল পুনৰ ঘূৰি আহিব কমনৱেলথলৈ,
0: হয় যে ইয়াত হ'ব, যেতিয়া গোটেইকেইটা খেল নিশ্চয় হ'ব,
1: আৰু ইনক্লুড হৈ যোগা আমাৰ যিটো নতুনকৈ হয়তো
0: হয়
1: ইনক্লুড হ'ব কমনৱেলথত,
0: তো সেইটো এটা মানে প্লেনিং লাগে। আৰু প্লেনিঙৰ কাৰণে অকল মানে এজন কোচৰ সেনেকুৱাও নহয়, বা অকল ফেডাৰেশ্যনে প্লেনিং কৰি থৈ দিছে সেইটোও নহয়। টীম বনাব লাগে, তাত কোচ থাকিব লাগে, ছাপোৰ্ট ষ্টাফ থাকিব লাগে, চাইকলজিষ্ট হৈ গ'ল, মানে মেণ্টেল ফিটনেছ ট্ৰেইনাৰ হৈ গ'ল, কাৰণ ষ্ট্ৰেংথটো লাগে। আমি যেতিয়া ফিজিকেলি ফিট থাকোঁ, টেকনিকো আমাৰ ভাল থাকে, মেণ্টেলি ষ্ট্ৰং থাকোঁ, তেতিয়াহে আমাৰ এচিভমেণ্টটো ভাল হয়। আমি তেতিয়া আমি এটা এক্সপেক্ট কৰিব পাৰোঁ যে আমাৰ এইবাৰ খেলটো ভাল হ'ব।
1: হয়
0: তো সেইটোৰ কাৰণে এটা প্ৰপাৰ প্লেনিং লাগে।
1: হয়
0: তাৰ লগতে আমি ফৰেন ট্ৰিপ ট্ৰেইনিঙো পঠাব পাৰোঁ, কোচেছকো পঠাব লাগে, কেইজনমান ছিলেক্টেড কোচ হ'ব লাগে, তেওঁলোক ভাল কোচ চেণ্টাৰত পঠাব লাগে, তাৰ পৰা শিকি আহিলে তাৰপিছত আমাৰ ইয়াতেও তেওঁলোকে শিকাব পাৰিব। লগতে প্লেয়াৰকো চাউথ কোৰিয়া নম্বৰ ওৱান হয়, যেনেকুৱা আমাৰ আৰ্চাৰী মই স্পেচিয়েলি কৈ
1: আমি
0: আছোঁ।
1: সেই বিষয়টো অকণমান পাতিম আৰু
0: হয়
1: পিছত। আমি কমনৱেলথ এতিয়া এইবাৰ যিহেতু সন্মুখতে গেমখন
0: হয়
1: তাক লৈ আমি কথা এটা পাতি আছোঁ। প্ৰিয় শ্ৰোতা, যদিও 10টা গেম কিন্তু দেশৰ সংখ্যা কিন্তু অলমষ্ট একে থাকিব, কাৰণ টাফ গেম হ'ব, 74খন দেশে অংশ ল'ব। আৰু নতুনকৈ এইবাৰ কমনৱেলথ গেমছ খেলিব আহিব দুখন দ্বীপ দেশ, এখন টগো আৰু এখন গেবন। গতিকে সেই তেওঁলোকৰ ওপৰত গোটেই বিশ্বৰ দৃষ্টি থাকিব, তেওঁলোক স্পৰ্টছত কেনেকৈ আগবাঢ়িছে, আৰু দৃষ্টি থাকিব গ্লাস্কৰ ওপৰত। স্কটলেণ্ডে পূৰ্বে 4বাৰ কমনৱেলথ, এইবাৰ চতুৰ্থবাৰ, তেওঁলোকৰ পূৰ্বে 3বাৰ পাতিছে। গ্লাস্কতে 2014টো কমনৱেলথ গেমছ হৈছিলে, অলিম্পিক হোৱাৰ পিছতে, আমাৰ মানে লণ্ডন অলিম্পিক পিছতে। গতিকে তেওঁলোকৰ আয়োজক হিচাপে থাকিব, আৰু তেওঁলোকে অতিকৈ কম সময়ৰ ভিতৰত প্ৰিপাৰেশ্যনটো কৰি সেইটো ডাঙৰ কথা, দিলীপ। হয়, কাৰণ কমনৱেলথ গেমছ এখন পতা সহজ নহয়। ভাৰতে 2000 পাতিছিলে, এইবাৰ আৰু অহা বছৰ 30 হ'ব,
2: 20 বছৰ,
1: আমাৰ 20 বছৰত দেখ। আৰু এওঁলোকে কিন্তু 2 বছৰৰ ভিতৰত, 1 বছৰৰ ভিতৰত সময়তে গেমখন পাতিছে। মই এটা বেলেগ বিষয় ত্ৰিদীপ তোমাক কওঁ, যদিও আমি 10টা গেমত খেলিব গৈ আছোঁ ভাৰতে, কমনৱেলথ গেমছত আমি যদি পূৰ্বৰ আগৰ ইতিহাস চাওঁ, ভাৰতত ডমিনেট এটা আছে। আমি সদায় পদক তালিকাত পঞ্চম, প্ৰথম 5টাৰ ভিতৰত থাকোঁৱেই। যোৱাবাৰো আমি চতুৰ্থ স্থানত আছিলোঁ, য'ত আমি ক'লোৱেই যে 22টা সোণ আছিলে, 16টা ৰূপ আৰু 23টা ব্ৰঞ্জ। তাৰে আগৰবাৰ 14 যেতিয়া হৈছিলে আমাৰ স্কটলেণ্ডতে, ন 18 হৈছিলে, তেতিয়া আমি পাইছিলোঁ 3য় স্থান আছিলে আমাৰ, 36 মেডেল আছিলে, 26টা সোণ, 20টা ব্ৰঞ্জ আৰু 20টা ৰূপ। তো এই কমনৱেলথত আচলতে এই যে ভাৰতত ডমিনেণ্ট হয়, যিটো মানে দমন থাকে, কাৰণটোকে মানে দেশবিলাক, বাকী দেশবিলাকৰ যিটো মানে য'ত য'ত চীন নাথাকাৰ কাৰণে বা আমেৰিকা নাথকা এনেকুৱা কাৰণে এটা হয় হয় নেকি?
2: যদি আমি একদম ডিপ যদি এটা হেৰি কৰোঁ, ৰিচাৰ্চ কৰি পেলাই আমি যদি আমি হেৰি বস্তুটো চাওঁ, কি হয় আমাৰ যোনকেইটা একদম ট্ৰেডিশ্যনেল মানে গেম, যোনকেইটা আমি চিয়'ৰ শ্বৰ্ট মেডেল প্ৰস্পেক্টছ আমাৰ থাকে, যেনেকৈ আপুনি হেৰি মেনশ্যন কৰিলে কি, যোৱা আমাৰ চাইকেলটো 61 মেডেলছৰ ভিতৰত আপুনি যদি চাব যায়, চবতকৈ বেছি কণ্ট্ৰিবিউচন কাৰ আছিলে, বেডমিণ্টন,
1: ৱেইটলিফ্টিং হয়, শ্বুটিং নথকাৰ পিছত, শ্বুটিং নাথাকিলে আৰু বহুত ভাল,
2: শ্বুটিং নাথাকাৰ পিছত
1: শ্বুটিঙত আমি 20-15টা মেডেল
2: পাওঁ। এক্সেক্টলি, চ' আপুনি যদি চাব যায় তাতে ৱেইটলিফ্টিঙত, এটা মই সৰু এক্সাম্পল দিছোঁ, ৱেইটলিফ্টিঙত আপোনাৰ মীৰাবাই চানুৰ যোনটো ৱৰ্ল্ড ৰেকৰ্ড আছে, স্নেটছত হওক বা হেৰিত মিলাই পেলাই যদি অভাৰঅলটো ৰেকৰ্ডটো আছে 203-207ৰ ভিতৰত, যোনটো তাই নেক্সট কণ্টেণ্ডাৰ হয়, চি হেজ, চি ইজ ফ্ৰম নাইজেৰিয়া এণ্ড চি হেজ এ বেষ্ট অফ লাইক 149। চ' আপুনি সেই ডিফাৰেঞ্চটো চাই লওক, কিমান ইণ্ডিয়া কিমান ওপৰত আছে সেইটো কাৰণে। চ' সেইটো কাৰণে আমি মেডেল এক্সপেক্ট কৰিব পাৰোঁ সিহঁতৰ পৰা, চিয়'ৰ শ্বৰ্ট মেডেল কণ্টেণ্ডাৰ হিচাপে যায় মীৰাবাই চানু।
1: হয়,
2: চ' চিমিলাৰলি আপুনি যদি হেৰিত চাব যায়, এটা আমি টাফ ইয়াতে ক'ত পাম, নীৰজ চোপ্ৰাৰ ফিল্ডটোত পাম, জেবলিনত, বিকজ জেবলিনত যোনকেইখন হেৰি আছে, গোটেইখন কেৰিবিয়ান আইলেণ্ডছৰ পৰা ভাল ভাল থ্ৰোৱাৰ্ছ আহে। এতিয়া ইণ্ডিয়াৰ কি হৈছে, চাউথ এছিয়াৰ এটা ভাল এটা কম্পিটিশ্যন এটা হৈ গৈছে, আমাৰ আৰশাদ নদীম, শ্ৰীলংকাৰ এই কি আছিল তেখেতৰ নামটো, আৰু নীৰজৰ মাজত। আৰু যদি যোৱা বছৰ এছিয়ান গেমছতো চাব যায়, এটা ভাল কণ্টেষ্ট হৈ গৈছে। কিন্তু যেতিয়া আমি যোৱা বছৰ যেনেকৈ আমি যোৱা হেৰিটোত বা তাৰ আগৰটোত আমাৰ ৰেচলিঙতো ভাল আছিলে, এইবাৰ আমাৰ ৰেচলিং নাই। বক্সিঙতো আপুনি যদি কম্পিটিশ্যন লেভেলটো চাব যায়, ৱেন ইউ হেভ এছিয়ান গেমছত, যেতিয়া আপুনি ডিফাৰেঞ্চটো মই কৈ আছোঁ কমনৱেলথ আৰু এছিয়ান গেমছত, কিহৰ কাৰণে টাফ হৈ যায় এছিয়ান গেমছটো, ছোভিয়েট ইউনিয়ন যোনকেইখন আগৰ কাণ্ট্ৰিজবিলাক আছিল, উজবেকিস্তান আৰু কাজাকিস্তান, আৰু সিহঁতৰ বক্সাৰ্ছকেইটা যোনকেইটা আহে, সিহঁত বহুত ষ্ট্ৰং হয় ইন কম্পেৰিজন টু এতিয়া যোনখিনি ফাইট পাব। তো সেইটোৰ কাৰণে আমাৰ মেডেল চান্সেছটো আৰু উঠি যায় কমনৱেলথ গেমছত। তো ইকুৱেলি আমাৰ ক্ৰিকেট নাই এইবাৰ, চ' ক্ৰিকেট আমাৰ ষ্ট্ৰং পইণ্ট আছিলে যোৱাবাৰ, ইভেন এছিয়ান গেমছতো আমি ক্ৰিকেটত গ'ল্ড জিকি আহিছোঁ। চ' সেই কিছুমান ফেক্টৰ্ছ থাকিব যোনটোৰ কাৰণে এইবাৰ মেডেল কাউণ্টটো অভিয়াছলি ইমান এক্সপেক্ট কৰিব নোৱাৰি, যোনটো

0: আমি ধৰক নিউ দিল্লীত হওঁতে যেতিয়া আমি 1 সপ্তাহ ক্ৰছ কৰিছিলোঁ
1: হয় হয়
0: 2010-ত,
1: হয় হয়
0: আমি চাগে অহাবাৰ যোনটো 2030 আছে সেইটো
1: পুনৰ ঘূৰি
0: আকৌ
1: আহিম।
0: পুনৰ আকৌ সেই
1: হয়
0: বস্তুটো
1: হয়
0: আমি
1: হয়
0: ঘূৰাই আনিব।
1: এতিয়া প্ৰিয় শ্ৰোতা, আচলতে কমনৱেলথ গেমছৰ বহুতখিনি ৰোমাঞ্চৰ আমি আমি বা ভাৰতৰ সম্ভাৱনাৰ কথা পাতিছোঁ, তাতকৈও গৌৰৱময় আমাৰ এইটো কাৰণে যে আমাৰ ফ্লেগ বিয়াৰাৰ লাভলীনা আছে বা আমাৰ উত্তৰ পূবৰ মীৰাবাই থাকিব,
0: দুজনী নৰ্থ ইষ্টৰ
1: দুজনী নৰ্থ
0: ছোৱালী,
1: ইষ্টৰ ভাৰতক নেতৃত্ব দিব, এইটোৱে গৌৰৱ আমাৰ
0: সেইটোৱে
1: আচলতে ডাঙৰ গৌৰৱ কমনৱেলথ গেমছৰ কাৰণে। লগতে পদকৰ গৌৰৱ থাকিব, কাৰণ কমনৱেলথ গেমছৰ প্ৰদৰ্শনৰ পাছতে এছিয়ান গেমছ
0: এছিয়ান
1: আহি আছে,
0: গেমছ।
1: ইয়াৰ পৰাই প্লেয়াৰখিনি তালৈকে যাব। আজি ষ্টুডিঅ'ত আমি কথা পাতিলোঁ, আমি যেতিয়া কমনৱেলথ সামৰণি পৰিব তাৰপিছত আৰু আমি লগ পাম। আজিলৈ এৰিছোঁ, যন্ত ধন্যবাদ, ত্ৰিদীপ
0: ধন্যবাদ,
1: ধন্যবাদ,
2: ধন্যবাদ,
1: নমস্কাৰ, শুভৰাত্ৰি।
3: ইমান পৰে শ্ৰোতাসকলে গ্লাছগো কমনৱেলথ গেমছ 2026 বিষয়ক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে অলিম্পিয়ান জয়ন্ত তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বপাৰনাছে, আঁত ধৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
6: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ নিবেদন কৰা হৈছে সুৰৰ শৰাই। আজিৰ অনুষ্ঠানটি সজোৱা হৈছে ঋদীপ দত্তৰ কণ্ঠৰ গীতেৰে, সুৰ সংৰচনা বিপুল বৰুৱাৰ। শিল্পী কণ্ঠৰ প্ৰথম গীতটি শুনক, গীতৰ ৰচনা বিবি দেৱী বৰবৰুৱাৰ।

শ্ৰোতাসকলে সুৰৰ শৰাই অনুষ্ঠানত ৰিদীপ দত্তৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীকণ্ঠত আন এটি গীত শুনক, গীতৰ ৰচনা কেশৱ দত্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আধুনিক গীতৰ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানত প্ৰথমে নীলা চৰাই স্বৰ্বসংকলনৰ এটি গীত শুনাবলৈ লৈছোঁ দেৱজিৎ সাহাৰ কণ্ঠত।

সুৰৰ সৰা অনুষ্ঠানত ৰিদীপ দত্তৰ কণ্ঠৰ গীত গীতি শুনিলে। গীতৰ কথা আছিল ক্ৰমে বিবি দেৱী বৰবৰুৱা আৰু কেশৱ দত্তৰ, সুম সংৰচনা আছিল বিপুল বৰুৱাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক জুবিন গাৰ্গ আৰু পাৰবীন হুছেইনৰ কণ্ঠত সুৰেন সুৰৰ পুতেকৰ এটি গীত।

0: চিত্রগীত অনুষ্ঠানৰ প্ৰথম গীতটি শুনিলে সুৰেণ চুৰৰ পুতেক চিনেমাৰ পৰা জুবিন গাৰ্গ আৰু পাৰ্বিন হুছেইনৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক ডক্টৰ বেজবৰুৱা চিনেমাৰ এটি গীত দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈতকণ্ঠত।

অনুষ্ঠানত এবাৰ শুনক তৰালি শৰ্মাৰ কণ্ঠৰীতি গীত তুমি আহিবানে চিনেমাখনৰ পৰা গীতটি লোৱা হৈছে।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।

0: তৰালি শৰ্মাৰ কণ্ঠত অগ্নিবৃষ্টি চিনেমাৰ গীতটি শুনিলে এই গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000

১৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত ১১জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। শেহতীয়া বানত ৩৬টা ৰাজহচক্ৰৰ ৭৫৮খন গাঁৱৰ ১৪,৪১১ হেক্টৰ কৃষিভূমি বুৰ গৈছে। ইপিনে চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোক নিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত বান পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ ফলত কাষৰীয়া মোহন দেওধাই, ধেমাজি বিল, কাছুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, যজলি, বিশ্ৰামপুৰ, বৰচহকী গাঁও আদি অঞ্চললৈ দ্ৰুতগতিত পানীৰ ঢল বৈছে। শেহতীয়াকৈ জিলা প্ৰশাসনে বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বে কাছুমৰেই উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে জাননী জাৰি কৰিছে। প্ৰশাসনে আশ্ৰয় শিবিৰত খাদ্য, খোৱা

0: তথা জৰুৰীকালীন সেৱা দলৰ নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। 12 নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ নিৰ্দেশ আৰু তত্বাৱধানত শিৱসাগৰত উদ্ধাৰ অভিযানৰ বাবে 5টা দল মোতায়েন কৰা হৈছে। এতিয়ালৈকে 2,391 গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু 35 গৰাকীক উদ্ধাৰ কৰা হৈছে। কংগ্ৰেছ নেতা তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি জিলাখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা ৰাইজৰ পৰা তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। তেওঁ দলৰ সকলো পৰ্যায়ৰ কৰ্মী আৰু সমৰ্থকক মানৱীয় দায়িত্ববোধেৰে ৰাইজৰ কাষত থিয় দি উদ্ধাৰ আৰু সাহায্য কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনায়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই আজি মহিমাবাৰী, নাওপেটা, কুমাৰভেটি, জোনাকী মণ্ডল গাঁও আৰু ধুবুনী প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বান আক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত ভনীয়েক পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। আজি চতুৰ্থবাৰৰ বাবে পামী বৰঠাকুৰে আদালতৰ মজিয়াত সাক্ষ্য দিয়ে। সাক্ষ্য প্ৰদান কালত আটাইকেইজন অভিযুক্তৰ হৈ অধিবক্তাই তেওঁক জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। সাক্ষ্য প্ৰদানৰ পাছত সংবাদ মাধ্যমৰ আগত শ্ৰীমতী বৰঠাকুৰে কয় যে তেওঁ আদালতত প্ৰদান কৰা সাক্ষ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক অধিক শক্তিশালী কৰিব। সত্য আৰু তথ্যৰ ওপৰত ভিত্তি কৰিয়ে সাক্ষ্য প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁ জুবিন গাৰ্গক সুৰাসক্ত বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলোৱাটো দুখজনক বুলি মন্তব্য কৰে। ইপিনে অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰা ৰেহাই বিচাৰি দাখিল কৰা আবেদনখনৰ আজি শুনানি অনুষ্ঠিত হয়। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ পিছতো আজি ফাষ্ট ট্ৰেক আদালতত চলি থকা গোচৰৰ নথিপত্ৰ দাখিল নকৰাত বিচাৰপীঠখনে পৰৱৰ্তী শুনানিকালত নথিপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অহা 7 আগষ্টত উচ্চ ন্যায়ালয়ে সন্দীপন গাৰ্গৰ আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। হস্ততাঁত বস্ত্ৰ ৰেচম মন্ত্ৰী আৰু স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণস্থলীত উপস্থিত হৈ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্মাণ কাৰ্য নিখুঁতভাৱে আৰু সময় অনুযায়ী সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদৈমাৰীয়ে বৰ্তমানলৈকে চিকিৎসা মহাবিদ্যালয়খনৰ 70% কাম কাজ সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে অহা 2-3 মাহৰ ভিতৰত বাকী কাম কাজো সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে বুলি অৱগত কৰে। তদুপৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অচিৰেই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ অগ্ৰগতি পৰিদৰ্শন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅলজী বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ঐশ্যুত বৈশ্যই আজি এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে 24 ঘণ্টাৰ ভিতৰত MRI, চিটি স্কেনৰ ৰিপৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে। মঙলদৈ ক্ৰীড়াসন্থাৰ উদ্যোগত অনুষ্ঠিত মঙলদৈ আন্তঃক্লাব ছুপাৰ ডিভিজন ফুটবল লীগত চিৰসেউজী সংঘই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত আজি অনুষ্ঠিত ফাইনেলত চিৰসেউজী সংঘই ইউনাইটেড ক্লাবক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: বাইদেউ, আকৌ এবাৰ সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ সৈতে হোৱা কথা বতৰা শুনি শ্ৰোতাসকলে খুব ভাল পাইছে। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছো আপোনাৰ আৰু আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথাৰে। আপোনাৰ জীৱনত আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মা অসমৰ সংগীত জগতৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি। তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱনসংগী হিচাপে পায় আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। আমি আপোনাৰ সেই বৈবাহিক সম্পৰ্কৰ আৰম্ভণিৰ কথা জানিব বিচাৰিছোঁ। কিদৰে আপুনি তেখেতক লগ পালে, তেখেতৰ সৈতে চিনাকি হ'ল, বা আপোনাৰ যুগ্ম জীৱনৰ আৰম্ভণি কিদৰে হ'ল, সেই বিষয়ে অলপ কওকচোন বাইদেউ, ভাল লাগিব।
1: বৰ ডাঙৰ কথা সুধিছা। এওঁক মই কেনেকে জীৱনত লগ পালো বা জীৱন সংগী মোৰ কেনেকে হ'ল, এই বিষয়ে ক'বলৈ হ'লে মই বহুত পিছুৱাই যাব লাগিব। যেতিয়া মই লগ পাইছিলো, আচলতে আমি আগতে পৰিচয় হৈছিল আমাৰ দুয়োৰে। মোৰ গুৰু শ্ৰীযুতা লক্ষী বাইদেৱে মোক চিনাকি কৰাই দিছিল। তেতিয়া মই নতুন প্ৰথমতে মই আকাশবাণী গুৱাহাটীত গীত গাবলৈ আহোঁ। আগতে জেনেৰেল প্ৰগ্ৰেমবিলাক হয়, লাইভ প্ৰগ্ৰেমবোৰ হয়তো, তাত গীত গাবলৈ আহোঁ। তেতিয়া বাইদেৱে মোক দুই এটা গীত দিছিলে, তাৰ মাজত এওঁৰ গীতো আছিল। আৰু সেই অনুপাতে তেনেকুৱা ধৰণেৰে সংগীতেৰে মুঠতে আমাৰ চিনাকি হৈ এনেকে মাজে মাজে এনেকে দুই এটা গীত পঠোৱা বা এনেকুৱা ধৰণৰকে পৰিচয় হৈছিল। তাৰপিছত আমি অকণমান বেছিকে আমি লগ পাইছিলো, গুৱাহাটীলৈ আহিলে লগ পাওঁ বা এনেকুৱা গীতো লওঁ মই। মোৰ কেইবাটাও গীতো মই আগতে বিয়াৰ আগতে গোৱা গীত, এটা গীত মায়া মৃগ খেদিছে সদায় ৰিক্ত উদাস হৃদয়ে, এইটো স্পেচিয়েল প্ৰগ্ৰেমৰ গান আছিলে, বৰ সুন্দৰ গান, মই পিছত বাণীবদ্ধ কৰিছো।
0: অলপ শুনাব নেকি বাইদেউ আজি?
1: অকণমান শুনাব পাৰো, বৰ সুন্দৰ গীত। মানুহে লৈছে নে নাই মই নাজানো, কিন্তু মই নিজে খুব ভাল পাওঁ কাৰণে বাণীবদ্ধ কৰিছো। আৰু এই গীতটি মোক এওঁ শিকাবলৈ লাজ কৰিছিল, এওঁ ৰিদীপ দত্তক দাদাক মানে লগত লৈ আহিছিলে, আহি পেলাই মোক শিকোৱাইছিলে এই গীতটি, ৰিদীপ দাই মোক শিকাইছিলে মায়া মৃগ খেদিছে সদায়, বৰ সুন্দৰ কথা, ইমান ধুনীয়া, বৰ গভীৰ কথা আছে।
0: তেখেত অলপ লাজকুৰীয়া স্বভাৱৰ আছিল নেকি?
1: এওঁ অকণমান লাজকুৰীয়া আৰু বৰ মানে মৰম বিচৰা মানুহ আছিলে, খুব ছফ্ট হাৰ্টেড।
0: হয়, আৰু তেখেতৰ গীতসমূহ যেতিয়া শুনা যায় তেতিয়া এনেকুৱা লাগে যে গীতিকাৰ সুৰকাৰ হিচাপে তেখেত খুব ৰোমান্টিক আৰু খুব আৱেগিক ধৰণৰ যেন লাগে তেখেতক।
1: হয়, ৰোমান্টিকটো আছিলেই গীতৰ কথাতে গম পায়। তাৰোপৰি খুব মৰম আকলোৱা, আৰু কথাও যদি কেতিয়াবা অকণমান বেচুৰা হয় কথা ক'লে তেতিয়াও এওঁ বেয়া পাইছিলে। সেইকাৰণে আমি ঘৰতো সকলোৱে জানে এইটো কথা, আৰু বিশেষকে লিখা পঢ়াৰ সময়ত বা গীত বনোৱাৰ সময়ত, গীত এটা মানে ক'ৰবাৰ পৰা যদি বজাৰ কৰি যদি ঘূৰি আহে আৰু গুণগুণাই যদি আহে, তেতিয়া জানো যে চিধা মানে সেইটো আজি এটা কিবা মানে মনত আহিছে, আজি গান এটা হ'ব, আৰু এটা গানৰ সৃষ্টি হ'ব। আজি বজাৰ কৰি আহিলেও বেগ থৈয়ে চিধা মোক কয়, তোমাৰ সময় আছে নেকি অকণমান, আৰু মই এতিয়া মায়ে মোক কয় যোৱা যোৱা তুমি, তেতিয়া মই চিধা গানৰ মলে যাওঁগে, এওঁ কাপোৰ সলাই চিধা গানৰ মন বহি যে এইটো মনত ৰাখি থোৱাচোন, এইখিনি মোক মুখুৰাটো মানে প্ৰথম পেৰাগ্ৰাফটো মোক দি দিয়ে, মই মনত ৰাখোঁ, সুৰে কথাই পিছৰখিনি তেওঁ পিছত লিখিব বা যি কৰিব, মানে সৃষ্টিবিলাকৰ আৰম্ভটো। আৰু কিবা এটা যদি মই কৈছিলো যে মোক এনেকুৱা ধৰণৰ লাগে অকণমান, এনেকুৱা ধৰণৰ গীত এটা হ'ব নেকি, এনেকুৱা চাবাচোন, ইমান ধনী আছিলোঁ মানে মই কি ক'ম, মই যেনেকুৱা ধৰণৰ বিচাৰো পাওঁ। আনকি আমাৰ এখন মিউজিক স্কুল আছিলে ন, অলকানন্দা সংগীত বিদ্যালয়, সেই স্কুলখনত মোৰ ভাটখণ্ডা ইউনিভাৰ্চিটিৰ যিখিনি কোৰ্চ সেইখিনিও শিকাওঁ, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই শাস্ত্ৰীয় সংগীতৰ লগত লঘু সংগীত শিকাইছিলোঁ, সৰু সৰু আধুনিক গীতবিলাক, অসমীয়া ল'ৰা ছোৱালীৰ গীতবিলাক, সেইবোৰ এওঁক মই কৈছিলোঁ যে মোক এনেকুৱা এটা লিখি দিয়া, এনেকুৱা এটা দিয়া, এনেকুৱা দিয়া, এওঁ মানে জাষ্ট সেইখিনি, তেতিয়া মই অলপ চাৰেগামা গোৱাই পেলাই যদি মই কওঁ যে মোক এনেকুৱা এটা লাগে, তুমি এইখিনি মই গোৱাওঁ মানে মোক দিবাচোন কিবা এটা, এওঁকো মই বৰকে সময় মানে এওঁ ব্যস্ত থাকেতো, তেতিয়া এওঁ সৰু টুকুৰা এটাত লিখি পেলাই মোক দি দিয়ে যে এইটো দিব পাৰা, তেতিয়া সেইটো সুৰ কৰি পেলাই মই দিওঁ, এনেকুৱাকে।

0: ইমান ধুনীয়া শিশু গীতৰ সৃষ্টি হৈছিল নহয়,
1: হয়।
0: তাৰপিছত আমি এখন চিডিও উলিয়াইছিলোঁ মলাঘৰৰ গীত বুলি, সেই ষ্টুডেণ্টবিলাকৰ লগত গোৱাই পেলাই বৰ সুন্দৰ হৈছিলে এইখনো।
1: কিন্তু আমি কথা পাতি পাতি বহুদূৰ আগুৱাই গ'লো, আমি মায়ামৃগ গীতটিৰ কথা পাতিছিলোঁ, আমি গীতটি অলপ শুনি লওঁ বাইদেউ এই মুহূৰ্তত।
0: হ'ব বাৰু, ঠিক আছে। মায়ামৃগ গীতটি কিন্তু বৰ গভীৰ গীত, অকণমান মন দি শুনিলেই শ্ৰোতাসকলে বৰ আমেজ পাব।

0: আমি আৰু আপোনাৰ কথা পাতিব লাগিব, কিন্তু এই গীতটি শুনাৰ আগতে আপুনি কৈ আছিল শিশুৰ বাবেও তেখেতে গীত লিখি দিছিল আপোনাক, সেই বিষয়ে অলপ কওকচোন। শিশুৰ প্ৰতি তেওঁৰ নিশ্চয় এটি মৰম আছিল, সেই মৰমৰ বাবেই তেখেতে শিশুৰ বাবেও গীত লিখি দিছিল বা আপোনাক সহযোগ কৰিছিল, সেই বিষয়ে অলপ কওকচোন।
1: হয়, সেই সময়ত আচলতে মই এওঁক যেনেকৈ পাইছোঁ, শিশুক এওঁ যিকোনো কথা শিকাই হ'লেও খুব ভাল পাইছিল, আৰু সেইকাৰণেই আকাশবাণী গুৱাহাটীতো আমি আগতে শিশু দিৱসত নেহেৰু খুৰাৰ জন্মদিন উদযাপন হিচাপত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সংগীতালক্ষ্য আমি কৰিছোঁ আকাশবাণী গুৱাহাটীত, আৰু সেইবিলাকত শিশুৱে গাব পৰা তেনেকুৱা ধৰণৰ গীতেৰে সৈতে বৰ সুন্দৰকৈ সজাইছিল। তাৰোপৰি শিশু গীতৰ বেছ কিছু সংখ্যক শিশু গীত এওঁৰ আছে।

0: শিশুসকলক এওঁ শিকায়ো ভাল পাইছিলে আৰু পিকআপ বৰ সুন্দৰ কৰিছিলে যিবিলাক ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে বৰ সহজতে শিকিছিল আৰু সহজ আমি বনাইছিলোঁ এইকাৰণে বনাইছিলোঁ যাতে তেওঁলোকে এইখিনি গীত গাই শাস্ত্ৰীয় সংগীতৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই আকৰ্ষণ হ'লেহে তেওঁলোকৰ গীত গোৱাৰ বেছটো কণ্ঠত স্থিতি ল'ব
1: হয়
0: তাৰ পৰা তেওঁলোকে আগলৈকো ভাল গীত গাব পাৰিব
1: হয়
0: সেইটো এটা মানে আমি নিজে বিচাৰ কৰি পেলাই ধুনীয়াকৈ আগবঢ়াইছিলোঁ আৰু আগবাঢ়ি আহিছিলোঁ তেনেকৈ ভজনবিলাকো অলপ উজু ধৰণৰ ভজন শিকোৱা হৈছিলে সুন্দৰকৈ আগবাঢ়িছিল তেতিয়া খুব মৰম আছিলে শিশুসকলৰ প্ৰতি
1: আৰু আপুনি যিহেতু শিশুৰ গীতৰ কথা কৈছে অলপ অলপো আপুনি গাই শুনাই ভাল লাগিব
2: ৰুটিছে বৰষুণ দিছে

মোৰ নিজৰে আচলতে সেইবিলাক খুব প্ৰিয় আৰু মোৰ তেওঁলোকলৈ মনত পৰি যায়। শিশুসকলক যাকবিলাক মই শিকাইছিলোঁ এতিয়াও সেইসকলৰ কাৰোবাৰ কাৰোবাৰ লগত মোৰ যোগাযোগ আছে। কোনোবা দূৰে দূৰে থাকে, কোনোবা বম্বেত থাকে, কোনোবা বোলে বেংগালোৰত থাকে, এনেকে পঢ়া শুনাই তেওঁলোক দূৰে দূৰে আছে। কিন্তু শিশু দিৱস হ'লে, চিলড্ৰেনছ ডে আৰু টিচাৰ্ছ ডেত আমাৰ কিন্তু মনৰ ভালপোৱাৰ, শ্ৰদ্ধাৰ, শুভেচ্ছাৰ আদান প্ৰদান এতিয়াও চলি আছে। কাৰণে বহুত গভীৰ সম্পৰ্ক এইটো আমাৰ। মোৰ খুব ভাল লাগিছিল তেওঁলোকক লগ পাই।

0: যিহেতু আপোনালোক দুয়ো সংগীতৰ চৰ্চা কৰিছিল আৰু আপোনালোকৰ পৰিয়ালত সকলোৱে সংগীত ভাল পোৱা এটি পৰিয়াল, গতিকে তেনেকুৱা অৱস্থাত আপোনাৰ দুগৰাকী কন্যা আৰু পুত্ৰ, তেওঁলোকো শৈশৱৰ পৰা এই সংগীতৰ চৰ্চাত কিদৰে জড়িত হৈছিল?
1: তেওঁলোকো আচলতে কি ক'ম, সমানেই তেওঁলোকে একেলগে আমি শিকা আৰু চৰ্চা কৰাত আমি খুব ব্যস্ত আছিলোঁ। সেইবাবেই ঘৰত সময় বান্ধি দিয়া হৈছিল যে ইমানখিনিৰ পৰা ইমানখিনি, এইখিনি সময় খেলা ধূলাৰ, গান গোৱাৰ, পঢ়া শুনাৰ, এনেকে নহ'লেতো নহয়গে। সেইকাৰণে সেইটো বস্তুত খুব গুৰুত্ব দিয়া হৈছিলে। যেতিয়ালৈকে এওঁলোকে তাত পঢ়া শুনা কৰি আছিলে অসমত, সেই সময়লৈকে আমাৰ ল'ৰা হতসূৰ্য বাবা বুলি মাতো, তেওঁক আমি তাবলা শিকোৱাইছিলোঁ। আৰু তাবলা শিকোঁতে তেওঁ কিন্তু পাৰ্কাচনৰ প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট তেওঁ বজাব পাৰিছিল, আৰু অলপ অলপ বাঁহী, মেণ্ডলিন, গীটাৰখন এইবিলাক বজাব পাৰে তেওঁ। সেইবোৰ যদিও মানে শিকোৱা বেলেগ বেলেগকৈ নাই, কিন্তু তাবলা শিকিছিলে তেওঁ। আৰু কাপানী গুৱাহাটীত স্বীকৃতি পাইছিলে যুৱ বাণীৰ বাবে, জেনেৰেলৰ

0: বাবেও তেওঁ পাইছিলে, কিন্তু তাৰপিছত তেওঁ পঢ়োৱাৰ ক্ষেত্ৰত বাহিৰলৈ অহাত অলপ ব্যতিক্ৰম হৈছে। তথাপি এতিয়া যেতিয়া হাত দিয়ে তেওঁ সুন্দৰ বজায়। আৰু তাৰ আগতে তেওঁ সেইখিনি সময়ত সৰু থাকোঁতেই আমি যেতিয়া ষ্টেজ প্ৰগ্ৰামবিলাক কৰি ফুৰিছিলোঁ, তেওঁ মোৰ লগত সংগত কৰিছিলে। কমাৰ্চিয়েলো তেওঁ খুব ভাল বজাইছিলে। আৰু মানুহে মানে কয় যে বাইদেউ ইমান সৰু ল'ৰাটো আপুনি ডেৰ ঘণ্টা দুঘণ্টা সময় একেলেথাৰে বজাই থাকে, হাত নিবিষায় নে তেওঁৰ, এনেকে কয়। খুব ড্ৰাম ছেটতো বহে, পাৰ্কাশ্যন বা তাবলাত বহে, এনেকুৱা এইখিনিলে আগবাঢ়িছিলে। আৰু কিন্তু সংগীতত বহুত ইণ্টাৰেষ্ট আছে, ভাল পায়, সংগীতৰ প্ৰতি শ্ৰদ্ধা আছে, এতিয়াও আছে।
1: আৰু কন্যা দুগৰাকী,
0: কন্যা দুগৰাকী তেনেকে তেওঁলোকে অডিশ্যন যুৱবাণীলৈকে তেওঁলোকে গাইছে। জেনেৰেল অডিশ্যন কৰা নহ'লে তেওঁলোক দুইজনীয়ে সংগীত বিচাৰত কৰিছে, মোৰ ওচৰতে শিকিছে আৰু সমানে আধুনিক গীতো গায়। সেইকাৰণে মই কৈছোঁ, কথা ওলাওঁতেই আচলতে কথাবোৰ ওলাই পৰে। ডাঙৰজনী ছোৱালী ঋগ্বেদী খুব যে সকলোৱে পৰিচিত, গানটো খুব ভাল পায় সকলোৱে, বেছি দিন লগতে নাথাকোঁ, দেউতা মনত নিদিবি দুখ, এই গীতটি আচলতে মোৰ ডাঙৰজনী ছোৱালী ঋগ্বেদী তাইৰ বাবে লিখা গীত আছিলে।
1: কওকচোন গীতটিৰ বিষয়ে।
0: এবাৰ মানে আমাৰ প্ৰগ্ৰেম কৰি ফুৰোতো, তেতিয়া তাই সৰু, 4 বছৰ তেতিয়া, আমাৰ তেজপুৰত প্ৰগ্ৰেম আছিলে। তেজপুৰত থাকোঁতে তাই খুব মানে জিদ কৰিছে যে ময়ো গাম তোমালোকৰ লগত গান। তেতিয়া মই ক'লো এওঁক যে তাই গাব পৰা কিবা এটা লিখি দিয়া না, কেলেগে যাব, যদি গাই গাব আৰু তাতে জোৰ নকৰোঁ। তেনেকে তাইক সেই বেছি দিন লগত নাথাকো গীতটো শিকাই দিয়া হ'ল। বয়স অনুযায়ী তাই গাইছে লৈছে। আৰু এনেকে ফাংচন চলি আছে, ৰাতি 2:30 বাজিছে, মোৰ আগতে আমাৰ সকলোৰে মৰমৰ আদৰৰ চাৰু গোহাঁইদেৱৰ গীত পৰিৱেশন কৰি আছিলে সেইটো সময়ত। তে চাৰুদাৰ প্ৰগ্ৰেম চলি আছে, বহুত সময় গাইছে, মানুহে বিচাৰিছেও গাই আছে তেখেতে। 2:30 বাজিছে তেতিয়া, মই ঠিক সেই সময়ত মই ষ্টেজত উঠিছোঁ আৰু মই কৈছোঁ হেৰি দুটা এটা গান গালোঁ। গাই পেলাই কৈছোঁ যে হেৰি তাই আজি গাব নালাগে, বহুত দেৰি হৈছেতো, তাই টোপনি আহিছে চাগে। তাৰপিছত এওঁ মোক কৈছে তুমি চোৱাচোন ছাইডলৈ, স্ক্ৰীণৰ ছাইডলৈ চোৱা তুমি। এতিয়া মই চাইছোঁ হয় ফ্ৰকটো এনেকে ধৰি পেলাই তাই ৰৈ আছে, থিয় হৈ পেলাই।
1: মানে কেতিয়া মাতিব মোক গাবলৈ?
0: কেতিয়া মাতিব মোক গাবলৈ? তাৰপিছত কি কৰিম আৰু, তেতিয়া আনি পেলাই এওঁ টেবুলখনৰ ওপৰতে বহাই দিলে, হাৰমনিয়ামটো কাষতে বহাই পেলাই হেৰি খালি মাইকত যিখিনি কথা শিকাই থৈছিলোঁ সেইখিনিহে অকণমান ডাঙৰ এটা ভুল কৰি দিলে তাই। শ্ৰদ্ধেয় ৰাইজটো মানে তাই মুখত গৈ স্বৰ্গীয় হ'লগৈ, সেইটো এটা হৈছিলে। কিন্তু তাই গাইছিল আৰু সেই তাইৰ গানটো শুনিয়ে মানুহে তেতিয়া চকু পানী ওলাইছিলে। আৰু সেই গীতটি তাই যেতিয়া বিচাৰত পাছ কৰিলে, তাৰপিছত যুৱবাণী অডিশ্যন দিলে, যুৱবাণীটো তাই বেছ ভাল, খুব ভাল গীত গোৱা বুলি তাইৰ নাম আছিল সেই সময়ত। তেতিয়া তাই এই গীতটো যুৱবাণীত অনুষ্ঠানত গাইছিলে, আধুনিক গীতৰ অনুষ্ঠানত, আৰু দূৰদৰ্শনতো তাই গাইছিলে। তাৰপিছত মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত মই গীতটো বাণীবদ্ধ কৰিছিলোঁ। আৰু সেই গীতটো মই যোৰহাটত থাকিবলৈ যে যাওঁ মাজে মাজে, তেতিয়া মোক এটা প্ৰগ্ৰেম দিলে, সেইটো মই গাইছিলোঁগৈ তাত গৈ। আৰু খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে জানা সেইদিনা, বুটকৰ হীৰেণ দাই ৰেকৰ্ডিংটো কৰিছিল নেকি, খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে। কৈছে আজি কৰিবা জানো, এনেকৈ খুব কম আছে, অহা নাই এনেকুৱা। মই বোলো নাই ঠিকে আছে, ভাল হ'ব। তেখেতেও ক'লে যে ভাল হ'ব, কৰক কেতিয়াবা কম হেৰি। কিন্তু সেই গানটো ইনষ্ট্ৰুমেণ্ট লৈ কথা নহয়, গীতবোৰ যে নিজৰে এটা পাৱাৰ থাকে, সেইটো কথাহে মই কৈছোঁ। ইমান ডাঙৰ এটা মানে সম্পৰ্ক গঢ় দিলে মানুহৰ মনত সেই গীতৰ কথা আৰু সুৰে, গতিকে বাদ্যযন্ত্ৰ ক'ৰবাতে থাকিলে সেই গীতটো তেনেকেই জন্ম হোৱা। আকৌ দীঘলকৈ উৰণি গীতটিৰো তেনেকুৱাকে, মোৰ সৰুজনী ছোৱালী, এইবিলাক বহুত হেৰি লগা কথা জানা, বুকুত লাগি যায়, মানে মনত লাগে খুব।
1: দীঘলকৈ উৰণি সেই গীতটিৰ সৃষ্টিৰ কথাও শুনিম, কিন্তু এই মুহূৰ্তত যদি আমি বেছিদিন লগত নাথাকো এই গীতটিও আমি অলপ শুনিব পাৰোঁ, ভাল লাগিব।
0: সেইটো গীত শুনালেও আকৌ বিপদ নহয়, সেইটো গীত শুনিলেই দেখোন সকলোৰে চকু পানী ওলায়, মোক কয় আপুনি কিয় কন্দুৱাই থাকে মানুহবিলাকক। কিন্তু কি কৰিম, এইবিলাকতো সঁচা কথা নহয় জানো, ছোৱালীবোৰ বেছিদিন লগত নাথাকে যে। এই গীতটি আচলতে ঋগ্বেদীৰ বাবে লিখাটো, ঋগ্বেদী মোৰ কাষতে আছে, কিন্তু ঋগ্বেদীয়ে অলপ গাই দিয়ক নেকি,
1: ভাল লাগিব। যদি ঋগ্বেদীয়ে গাই শুনাই তেতিয়াহ'লে ভাল লাগিব।
0: হয়, সেইকাৰণে মই তাইকে অনুৰোধ কৰোঁ এবাৰ গাই দিয়ক তাই, নহয় জানো।
1: হয়,
2: সদায় মনত পৰি উচুপি মুখৰ

0: এই গীতটি শুনোৱাৰ আগতে আপুনি কৈ আছিল আৰু এটি গীতৰ কথা, দীঘলকৈ উৰণি নলবা মাজনী। এই গীতটিৰ সৃষ্টিৰ কথা আপুনি কবলৈ আৰম্ভ কৰিছিল, এতিয়া যদি আপুনি সেই গীতটিৰ সৃষ্টিৰ কথাখিনি কয় ভাল লাগিব।
1: হয়, সেই গীতটিৰ সৃষ্টি আচলতে কথাটো বৰ মনত লগা কথাই হয়। যেতিয়া মোৰ সৰুজনী ছোৱালী হামবেদী, ঘৰত চিমলি বুলি মাতো, হামবেদীয়ে মানে এওঁক পাপা বুলি মাতিছিলে তেওঁলোকে, দেই। এওঁক কৈছিল, পাপা আমি যে বিয়াত যে ইমান ধুনীয়াকে কইনাবোৰে সাজোন কাচোন কৰে, ড্ৰেছ কৰে ইমান ধুনীয়াকে, আৰু সন্মুখত ইমান ধুনীয়া পূজা হৈ থাকে, হোম হৈ থাকে, কিয় চাবলৈ নিদিয়েনো, লুকাই কিয় থাকে, ইমান দীঘলকৈ কিয় ওৰণি লয়, এই প্ৰশ্ন তাই কৰিছিল। তেতিয়া এওঁ খুব আৱেগিক হৈ পৰিছিল আচলতে। তাইও এওঁৰে ছোৱালী, হয়তো পিছৰ কথা বহুতখিনি কিবা কিবি ভাবিছিল আৰু আৱেগিক হৈছিল। তাৰপিছত এওঁ এই গীতটি লিখিছিল, দীঘলকৈ উৰণি নলবা মাজনীয়, হৰিহে হোম জুই জ্বলিছে, চোৱাওৱে ৰাম ৰাম, নি

0: কথা পোহৰিলে চোৱাৱৈ, এই কথাখিনিৰে এই গীতটি বিয়াৰ বৰ্ণনা আছে। কিন্তু ইয়াতে মাজত শৈশৱৰ কথাও আছে, শৈশৱ শেষ হ'ল ধূলিৰে উমলি, এনেকুৱা ধৰণৰ। তাৰপিছত আকৌ যে দৰাজনৰ লগত যাবগে, এনেকুৱা ধৰণৰ কথা ইমান সুন্দৰকে আনিছে কথাখিনি। মই ভাবি নাপাওঁ যে এওঁ কেনেকে ইমান সুন্দৰকে মনৰ ভাৱ সুৰে সৈতে মিলাই পেলাই এওঁৰ আহিছিল। মই কিন্তু ছেকেণ্ড এজন ব্যক্তি এনেকুৱা লগ পোৱা নাই, জানা ইন্দ্ৰজিৎ। মই আজি তোমাক কৈছো, ময়ো অলপ আৱেগিক হৈয়ে উঠিছো। আৰু এই গীতটি সাম্বেদীয়ে আকাশবাণী গুৱাহাটীৰ যুৱবাণী অনুষ্ঠানত গীতটি পৰিৱেশন কৰিছিল আৰু তাই খুব নাম কৰিছিল, তাইও খুব সুন্দৰ গাইছিল। এতিয়া চৰ্চা আছে, কিন্তু এতিয়া অফিচৰ কামৰ মাজতহে চৰ্চা আছে, কিন্তু চৰ্চা ৰাখিছে কাৰণ সংগীত প্ৰেমী যে, সেইকাৰণে।
1: হয়, আৰু এগৰাকী পিতৃ হিচাপে নিজৰ কন্যাক যে এদিন বিদায় দিব লাগিব, আনৰ ঘৰলৈ পঠিয়াব লাগিব, সেই কথাখিনি ভাবি, জীয়ৰীৰ শৈশৱকালটোৰ কথা ভাবি বা পৰৱৰ্তী সময়ত কি হ'ব, সেই সকলো চিন্তাৰে তেখেতে গীতটি লিখিছিল।
0: বৰ মনত লাগি যোৱা কথা।
1: হয়, আৰু আজি যদি সাম্বেদীয়ে শুনায় গীতটি, নিশ্চয় ভাল লাগিব আমাৰ।
0: সাম্বেদীয়ে শুনালে ময়ো ভাল পাম আচলতে, এইটো সুযোগতে ময়ো শুনিম আৰু শ্ৰোতা দৰ্শকেও শুনিব আৰু আশীৰ্বাদ কৰিব, খুব সুন্দৰ কথা।
1: আজি আপোনাৰ সৈতে যি সুৰীয়া আলাপ, সঁচাকৈ ভাল লাগিছে। আপোনাৰ সুৰীয়া জীৱনটোৰ কথা শুনি থাকি ইমানেই ভাল লাগিছে যে আমাৰ আজিৰ খণ্ডটি সামৰিবলৈ মনেই যোৱা নাই, তথাপি দীঘলকৈ উৰণি এই গীতটিৰে আজি আমি অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী খণ্ডত আপোনাৰ সৈতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেইটিমান বিশেষ গীত তথা দ্বিজেন্দ্ৰ মোহন শৰ্মাই লিখা কেইটিমান বিশেষ গীত আৰু ভূপেন হাজৰিকাৰ সৈতেও আপুনি গীতত কণ্ঠদান কৰিছিল, সেই বিষয়েও বহুতো কথা পাতিবলগীয়া আছে। অহা খণ্ডত আপোনাক পুনৰ লগ পাম, আজিলৈ আমি বিদায় লৈছোঁ।
0: বাৰু ইন্দ্ৰজিৎ, ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: হে আকাশমণি গুৱাহাটীৰ মহাবাহু ৰাম নেনু।

প্ৰিয়শ্ৰোতা, আপোনাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি মোৰ ভাল লগা কেইটিমান গীত আৰু অকণমান মনৰ কথাৰে ৰামধেনু অনুষ্ঠানটিলৈ আকৌ এবাৰ মই যুৱৰাজ কুমাৰ দাস। নৈ দুয়োপাৰে সভ্যতাৰ পলক ছটিয়াই যি যায় বৈ সেয়াই নৈ। যুগ যুগ ধৰি নিৰৱিচ্ছিন্ন গতিৰে মন আৰু পথাৰৰ সমন্বয়ৰ কথা কৈ যি যায় বৈ সেয়াই নৈ। প্ৰিয়শ্ৰোতা, আজি হঠাতে মনলৈ জানো কিয় আহিল বৈ থকা নৈখনৰ কথা। নৈৰ ভাৱনাতে আজি সেই কেইটিমান গীত মোৰ ভাল লগা। প্ৰথমে শুনো আহোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

উজনিৰ পৰা নামনিলৈ নৈখন যেতিয়া বৈ যায়, দুয়োপাৰৰ অজস্ৰ জীৱনক জীৱন প্ৰাচুৰ্যৰে উপচাই নৈখন যেতিয়া বৈ যায়, কাৰোবাৰ দুখবোৰক ধুৱাই, কাৰোবাৰ হুমুনিয়াহবোৰ কঢ়িয়াই নৈখন যেতিয়া বৈ যায়, এনে লাগে নৈখনক যেন কৈ পেলাম অকণমান ৰৈ যাবলৈ। কিন্তু নৈৰ জানো আহৰি আছে কাৰোবাৰ কথা শুনি অকণমান ৰৈ যাবলৈ, কাৰোবাৰ কাতৰ এষাৰি মাত শুনিবলৈ। মনলৈ আহিছে নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত, আহকচোন শুনো।

সকলোৰে মনত একোখন নৈ থাকে, বৈ থাকিবলৈ, গৈ থাকিবলৈ, নিৰ্জনতাক বেদনাৰে উপচাই পেলাবলৈ, বুকুৰ গৰাখহনীয়া হৈ চপৰা চপৰে হুমুনিয়াহবোৰ খহাবলৈ, সকলোৰে মনত এখন নৈ থাকে, কান্দি কান্দি হাঁহিবলৈ, হাঁহি হাঁহি কান্দিবলৈ, আত্মবিভোৰ সময়ত সৰ্বোচ্চ উটুৱাই নিবলৈ, সকলোৰে মনত একোখন নৈ থাকে। প্ৰেছতা ৰামধেনু অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক মুকুতা চলচ্চিত্ৰৰ এটি গীত দীপেন বৰুৱাৰ কণ্ঠত।

এখন নৈ পরিচয় হব পাৰে কোনো এখন ঠাইৰ, সেই নৈৰ বুকুতে সোমাই থাকিব পাৰে সেই ঠাইৰ সোণালী ইতিহাস। কেৱল বৈ থকাৰ বাবে নৈখন বোৱতী নহয়, নৈখনে কঢ়িয়ালে ফুৰে ইতিহাস এটি যুগৰ পৰা আন এটি যুগলৈ। নৈখন বাহক পৰম্পৰাৰ পৰিক্ৰমাৰ। ৰামধেনু অনুষ্ঠানটিত এবাৰ শুনোৱা হওক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

বৈ থকা নৈখনৰ চন্দে চন্দে দুয়োপাৰ জীপাল কৰে নৈৰ অন্তৰংগ ধৌৱে। ধৌৱে দেখে নৈৰ প্ৰাচুৰ্য অথবা জীৰ্ণ ৰূপ। ধৌৱে বুজে নৈৰ চঞ্চলতা, বিষণ্ণতা। নৈ থাকে মানে ধৌৰ সতে এই অন্তৰংগতা। নৈ শান্ত হয়, অশান্ত হয়। ধৌৱে নৈৰ সৈতে সকলোতে একাত্ম হয়। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিত এবাৰ শুনো আহক অংগৰাগ মহন্তৰ কণ্ঠৰে গীত।

আহক, নৈ এখন কঢ়িয়াওঁ বুকুত, নৈৰ দৰে ববলৈ লওঁ স্তব্ধ নহয় কাহানিও, নৈৰ দৰে মিলি যাওঁ আহক ধূলিয়ৰি মাটিত, উৰ্বৰা কৰি গঢ়ি তোলো এখন শস্য শ্যামলা ধৰা। এখন নৈ হোৱাত আপত্তি কত? প্ৰিয় শ্ৰোতা, ৰামধেনুৰ শেষৰ গীতটি শুনোৱাৰ সময় হৈছে। শুনোৱা হওক জয়ন্ত হাজৰিকাৰ কণ্ঠত।

আকাশবাণী গুৱাহাটীৰ মহাপাহু সময় নিশা 10:30 বাজি গৈছে। এতিয়া সামৰিছোঁ আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই মধুকৃষ্ণা বৰঠাকুৰে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।